এয়া আকাশবাণী তেজপুৰ। আজি সোমবাৰ 1433 বাস্কৰাব্দৰ জেঠ মাহৰ 17 তাৰিখ 2026 খ্ৰীষ্টাব্দৰ 1 জুন। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

কিতাপৰ কোনো ভাল বেয়া নাই। মাথো ভালকৈ লিখা কিতাপ আৰু বেয়াকৈ লিখা কিতাপ, এই দুটা ভাগহে আছে। কথাষাৰ কৈছিল অস্কাৰ ৱাইল্ডে।

0: two seats. The opposition Mahavikas Aghadi MVA had earlier announced its allocation for 15 of the 17 seats, with Congress contesting 8 seats, Shiv Sena UBT 4 seats and the Sharad Pawar-led NCP 3 seats. Discussions on the remaining Nashik and Nander seats are still underway. Today is the last day for filing nominations for the Legislative Council polls. Holy relics of Arhat Sariputr and Arhat Mahamoghalan were ceremonially enshrined at the Ganden Tengchinling Monastery in Ulaanbaatar, Mongolia, on the occasion of Buddha Purnima 2026. Arhat Sariputr and Arhat Mahamoghalan are the two chief disciples of Lord Buddha. The Union Ministry of Culture stated that the relics have been brought from India for a 10-day exposition until the 10th of June. The exposition was inaugurated in the presence of Assam Governor Lakshman Prasad Acharya and the Ambassador of India to Mongolia, Atul Malhari Godsurve. Prime Minister Narendra Modi had announced the exposition during Mongolian President Ukhnagin Khurelsukh's visit to India in October last year. In cricket, Royal Challengers Bengaluru won the IPL title for second consecutive year, beating Gujarat Titans by 5 wickets in the final match at Narendra Modi Stadium in Ahmedabad last night. Put into bat first, Gujarat Titans posted 155 for 8 in the stipulated 20 overs. Washington Sundar emerged as top scorer with an innings of unbeaten 50 of 37 balls. In reply, RCB comfortably chased down the target, scoring 161 for 5 in 18 overs, powered by Virat Kohli's unbeaten 75 of 42 balls. And that is the end of this news bulletin.
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 730 কিলোহাৰ্চ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্চত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু মুকুতামালা।
2: মহাপুৰুষ মাধৱদেৱে কৈছিল, ভক্তি চৰ্চাৰ প্ৰশস্ত পথ হৈছে দাস্যভাৱ। নিজকে ভগৱানৰ দাস ভৃত্য বিবেচনা কৰি তেওঁৰে সৈতে ভক্তিপ্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিবলৈ সহজ। অহমিকা আঁতৰি গ'লেহে দাস্যভাৱ অন্তৰলৈ আহে। সদা সৰ্বদাই ভৃত্য প্ৰভুৰ অনুগত, আজ্ঞাপৰ। ভৃত্যৰ নিজাববীয়াকৈ কৰ্ম আঁচনি নাথাকে। প্ৰভুৰ ইচ্ছা অভিলাষ পূৰণ কৰাটোৱেই তেওঁৰ কৰ্তব্য, আৰু তাতেই আনন্দ। তেওঁ ভকতৰ কল্পতৰু, অন্তৰ বাহিৰ উভয় ক্ষেত্ৰৰ বিশেষ অধিকৰ্তা, ভক্তিপথৰ প্ৰদৰ্শক। ভগৱান পাপ হাৰি ক্ষমাৰ অৱতাৰ। জ্ঞান বা অজ্ঞানত মানুহে অহৰ্নিশে তেওঁৰ শত সহস্ৰ অপৰাধ কৰিছে, কায়ো মনোবাক্যত পাপ আচৰিছে। কিন্তু জীৱৰ কাকুতি মিনতি শুনি গোবিন্দই সকলোকে ক্ষমা কৰিছে। দেহৰ লগত থকা 14 সাক্ষীৰ বিষয়ে নাভাবি সাধাৰণ লোকে দায় জগৰ লগাই সৎ সাহসৰ অভাৱত আনৰ পৰা লুকাই সাৰিবলৈ চেষ্টা কৰে। তাকে নকৰি সকলো দুখ স্বীকাৰ কৰি শ্ৰী মধুসূদনৰ চৰণত প্ৰাৰ্থনা জনালে তেওঁ ভকতৰ অপৰাধ নচৰে। ভুল শুদ্ধ, ধৰ্ম অধৰ্ম আৰু ভাল বেয়া সকলো প্ৰভুৰ, ভৃত্যৰ তাত একোৱেই নাই। এই মহাভাৱ হৃদয়ত উপশমিত হৈ প্ৰভুৰ চৰণত সকলো অৰ্পণ কৰি মহাপুৰুষ মাধৱদেৱে কৈছে, ধৰ্মক জানোহো মই তথাপি প্ৰবৃত্তি নাই, অধৰ্মটো নিবৃত্তি নহয়, হৃদি স্থিত হোৱা তুমি যেন কৰাই বাহা স্বামী, ঋষিকেশ কৰিবো তনয়। এক ভগৱান কৃষ্ণৰ বহু নাম, নামঘোষাত ঈশ্বৰ প্ৰাপ্তিৰ উপায় হৈছে একান্ত মনে হৰিনাম স্মৰণ কৰা। হৰিনাম কীৰ্তনৰ ভগৱান সন্তুষ্ট হয় আৰু ভকতে সকলো পুণ্যৰ ফল লাভ কৰে। এই সংসাৰখন জড়, অসহ্য, ইয়াৰ বিনাশ আছে। কেৱল হৰি সহ্য, তেওঁৰ কোনো কালতে বিনাশ নাই। তেওঁ জগত সৃষ্টিৰ আগতেও আছিল, এতিয়াও আছে আৰু মহাপ্ৰলয়ৰ পিছতো থাকিব। কাম, ক্ৰোধ, লোভ এই তিনিটা ৰিপুৰ বশৱৰ্তী হৈ মানুহ বহু তললৈ নামি পশুর শ্রেণী।

0: বিরক্ত হয়, ফলত তেওঁলোকে দুৰ্ঘৰ যাতনা ভোগ কৰে। ৰিপুসমূহ আছে আৰু থাকিবই। কৃষ্ণৰ চৰণত শৰণ লৈ অব্যভিচাৰী ভক্তিযুক্ত হৈ নাম স্মৰণ কৰি থাকিলে কুহুকী ৰিপুসমূহো ভকতৰ বশীভূত হয়। ভক্তি প্ৰয়াসীৰ পাণ্ডিত্য অভিমান মিছা, নিৰক্ষৰ নিৰাভিমানী হৰিভকতেও নাম স্মৰণৰ ফলত তত্ত্বজ্ঞান লাভ কৰে আৰু ভগৱানৰ অনুগ্ৰহত একোৱেই অসম্ভৱ নহয়।
1: আজিৰ মুকুতামালা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৰচনাৰ পৰা লোৱা হ'ল।
2: বিদ্যাৰ্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনোৱা হওক পণ্ডিত কুশল দাসৰ চেতাৰবাদন ৰাগ অহিৰ ভৈৰৱ।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত কুশল দাসে বজোৱা চেতাৰত ৰাগ আহিৰ ভৈৰৱ শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

নিশা 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত যোগ চৰ্চা আৰু আমাৰ স্বাস্থ্য এই বিষয়ে যোগ শিক্ষকদ্বয় দীপিকা কলিতা আৰু অংকিতা বৰঠাকুৰৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ অশোক ভট্টাচাৰ্যৰ।

নিশা 9:30 বজাৰ নাট্যানুষ্ঠানৰ নিবেদন চিৰাজ লক্ষীধৰ শৰ্মাৰ মূল চুটিগল্পৰ অনাতাৰ অভিযোজনা অৰুণ শৰ্মাৰ প্ৰযোজনা ফণী তালুকদাৰৰ সন্ধিয়া 6:40 বজাত ক্ৰীড়া বাৰ্তা 5:45 বজাত বিদ্যাৰ্থীৰ অনুষ্ঠানত নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ পাঠ গতিৰ প্ৰথম খণ্ড পাঠযোগতাই আগবঢ়াব অংকুমণি বৰাই দিনৰ 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি আলেখ্য চহা জীৱনৰ সেউজীয়া গল্প আগবঢ়াব কস্তুৰীমা দাস আৰু স্নেহা পাঠকে প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ

পুৱা 4:30 বজাত গীতিমালিকা অনুষ্ঠানৰ শিল্পী জয়ন্ত হাজৰিকা, দীপালী বৰঠাকুৰ, ৰিদীপ দত্ত, দেৱজানী শৰ্মা আৰু দিলীপ চৌধুৰী। পুৱা 6:55 বজাত জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7 বজাত নিয়োগ বাতৰি, 7:15 বজাত আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

পুৱা 7:30 বজাত মোৰ সংগীত যাত্ৰা অনুষ্ঠানত সত্ৰীয়া সংগীতৰ শিল্পী গুণেন্দ্ৰনাথ ওজাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ প্ৰথম খণ্ড, সাক্ষাৎগ্ৰহণ অশোক ভট্টাচাৰ্যৰ। পুৱা 9:15 বজাত জিলাৰ ৰেহৰু, 9:20 বজাত চিত্ৰগীত। দহ বজাত হাতে বাটে সুৰৰ আৱেশ। অনুষ্ঠানটি আগবঢ়াব পম্পি বৈশ্যই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 10:30 বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাং। 11:05 পৰাগমালা লাইভ।

দিনৰ 12:15 গীত আৰু গজল, 12:30 সুৰৰ কৰণি, দিনৰ 1:10 আৰু সন্ধিয়া 7:45 গুণদা কৌৰৰ কণ্ঠৰ আধুনিক গীত। দিনৰ 1:20 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শিৱেন বেনাৰ্জীৰ কণ্ঠৰ খেয়াল ৰাগ সুধ সাৰাং, 1:50 পবিত্ৰ কুমাৰ ৰয়ৰ কণ্ঠৰ লোকগীত, 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান। বিয়লি 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান। বিয়লি 5:25 গয়া শ্ৰোতাৰ অনুষ্ঠানত বিজুলীঘাটত থলিতে বাণীবদ্ধ কৰা আদি অনুষ্ঠান প্ৰচাৰ কৰা হ'ব, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত পশুধনৰ বৰ্ষাকালীন যতন, এই বিষয়ে এটি আলোচনা, ইয়াত ভাগ ল'ব ডক্টৰ অনুজ দত্ত আৰু ডক্টৰ বিজিত দেৱচৌধুৰীয়ে, আগ ধৰিব ভাস্কৰজ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 7:05 বৃন্দগান, 7:20 আকৌ শুনোৱা হওক। সন্ধিয়া 7:35 পূবালীৰ সুৰত ভোগেশ্বৰ তেৰণ আৰু সংগীবৃন্দই গোৱা কাৰ্বি গীত, নিশা 8:30 আধুনিক গীতৰ অনুষ্ঠান, 9:00 চিত্ৰগীত। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে। বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্ৰবাল কুমাৰ শৰ্মাই।
2: আজি বিশ্ব দুগ্ধ দিৱস। ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাৰ আহ্বানক্ৰমে 2001 চনৰ পৰা এই দিৱস পালন কৰি অহা হৈছে। গাখীৰৰ উপকাৰী গুণৰ বিষয়ে সজাগতা বৃদ্ধিৰ বাবে এই দিৱস পালন কৰি অহা হৈছে। গাখীৰত প্ৰায় সকলোখিনি পুষ্টি থাকে আৰু সেইবাবে ইয়াক সম্পূৰ্ণ আহাৰ বুলি কোৱা হয়। গাখীৰ এক জটিল তৰল পদাৰ্থ আৰু ইয়াৰ প্ৰধান প্ৰটিন কেজিন কলয়ত হিচাপে বিক্ষেপিত হৈ থাকে। দ্ৰৱণীয় চেনী ভিটামিন আদি মিশ্ৰণ হিচাপে আৰু চৰ্বিভাগ অপদ্ৰৱ হিচাপে থাকে। এই পদাৰ্থবিলাকৰ গুণাগুণে গাখীৰ সংসাধনত প্ৰভাৱ পেলায়। বিভিন্ন পুষ্টিকাৰকেৰে সমৃদ্ধ আৰু ইয়াৰ কেইবাটাও ভাগ থকাৰ বাবে ই অণুজীৱবোৰৰ বৃদ্ধি আৰু ক্ৰিয়াৰ বাবে অতি ভাল মাধ্যম। বজাৰত বিতৰণ কৰাৰ বাবে অনা গাখীৰ আগতীয়াকৈ বীজাণুমুক্ত কৰি ল'ব লাগে। এই পদ্ধতিত এনেধৰণেৰে উত্তাপ প্ৰদান কৰা হয় যাতে তাত থকা ক্ষুদ্ৰ জীৱাণুবোৰ মৰি যায়। গাখীৰ 62.8 ডিগ্ৰী চেলচিয়াছত 30 মিনিট বা 71.7 ডিগ্ৰী চেলচিয়াছত 15 ছেকেণ্ড বা 31 ডিগ্ৰী চেলচিয়াছত 1 ছেকেণ্ড সময়ৰ বাবে তাপ প্ৰয়োগ কৰি ততালিকে শীতল অৱস্থালৈ আনিব লাগে। গাখীৰ থৈ দিলে তাত থকা চৰ্বিৰ কণিকাবোৰ ওপৰলৈ উঠি আহে আৰু সেইবাবে সজাতীকৰণ পদ্ধতিৰে চৰ্বিৰ কণাবোৰ 2 মাইক্ৰন বা তাতোকৈ সৰুকৈ ভাঙি পেলোৱা হয়। সজাতীকৰণ কৰা গাখীৰ উত্তাপ দি বীজাণুমুক্ত কৰাটো অতি প্ৰয়োজন যাতে গাখীৰত থকা লাইপেছ নামৰ উৎসেচকবিধ নিষ্ক্ৰিয় হয়। গাখীৰত ফলৰ গোন্ধ যেনে ষ্ট্ৰবেৰী, সুমথিৰা, নেমু, আনাৰস, কল আদি, ভেনিলাৰ গোন্ধ আদি দিও সুস্বাদু আৰু আকৰ্ষণীয় কৰি বিপণন কৰা হয়। গাখীৰত প্ৰয়োজনীয় অণুজীৱ উৎপন্ন হ'বলৈ দি বা শুদ্ধ লেক্টিক এচিড অণুজীৱ যোগ কৰি টেঙা কৰি দৈ, বাটাৰ মিল্ক আদি প্ৰস্তুত কৰা হয়। স্প্ৰে ড্ৰায়িং পদ্ধতিৰে শুকান গুড়ি গাখীৰ চৰ্বিভাগ আঁতৰাই চৰ্বিমুক্ত গাখীৰ আৰু গাখীৰত পানী আৰু চৰ্বিমুক্ত পাউডাৰ গাখীৰ মিলাই টোন গাখীৰ প্ৰস্তুত কৰা হয়। গাখীৰৰ যি ভাগত 25% বা বেছি চৰ্বি থাকে তাক ক্ৰীম বোলা হয়। মাখন হৈছে ঘনীভূত চৰ্বি আৰু ইয়াত 15% পানী থাকে। মাখনত সংৰক্ষক দ্ৰব্য হিচাপে নিমখ আৰু বিভিন্ন ধৰণৰ ফ্লেভাৰ বা সৌৰভ যোগ কৰা হয়। সম্পূৰ্ণ গাখীৰৰ প্ৰায় আধা পানী আঁতৰ কৰি আৰু চেনি যোগ দি ঘনীভূত গাখীৰ বা কনডেন্স মিল্ক প্ৰস্তুত কৰা হয়। গাখীৰৰ দৈৰ পৰা চিজ তৈয়াৰ কৰা হয়। গাখীৰত থকা কেজিন নামৰ প্ৰটিনবিধৰ ওপৰত উৎসেচক, নিমখ আৰু অণুজীৱৰ যেনে বেক্টেৰিয়া, ভেঁকুৰ আৰু ইষ্টৰ ক্ৰিয়া ঘটাই পৰিপক্ক কৰি চিজ তৈয়াৰ কৰা হয়। গাখীৰ কেলছিয়ামৰ এটা ভাল উৎস। দেহত থকা মণিসমূহৰ ভিতৰত কেলছিয়ামৰ পৰিমাণ আটাইতকৈ বেছি। শৰীৰৰ মুঠ ওজনৰ প্ৰায় 1.5ৰ পৰা 2% হ'ল কেলছিয়াম।

0: শিশু এটাৰ দেহত মুঠ 25 গ্ৰামৰ পৰা 35 গ্ৰাম আৰু প্ৰাপ্তবয়স্ক মানুহ এজনৰ দেহত প্ৰায় 850 গ্ৰামৰ পৰা 1400 গ্ৰাম কেলছিয়াম থাকে। এই কেলছিয়ামখিনিৰ শতকৰা 99% থাকে হাড়বোৰত। তেজত থকা কেলছিয়ামৰ পৰিমাণ হ'ল প্ৰতি 100 মিলিলিটাৰত প্ৰায় 10 মাইক্ৰগ্ৰাম। কেলছিছনিন আৰু পেৰাথাইৰয়ড হৰম'নে হাড় আৰু তেজৰ কেলছিয়ামৰ পৰিমাণ এক গতিশীল সুস্থিৰ অৱস্থাত ৰাখে। গাখীৰত কেলছিয়াম কেলছিয়ামৰ কেজিনোজিনেট হিচাপে থাকে আৰু এই ৰূপত শৰীৰে ইয়াক খুব ভালদৰে গ্ৰহণ কৰিব পাৰে। 1 লিটাৰ গৰুৰ গাখীৰত প্ৰায় 1200 মিলিগ্ৰাম কেলছিয়াম থাকে। উল্লেখযোগ্য যে শাক পাচলিত থকা অক্সেলেটে খাদ্যৰ কেলছিয়ামৰ লগত বিক্ৰিয়া কৰি কেলছিয়াম অক্সেলেট নামৰ অদ্ৰৱণীয় পদাৰ্থৰ সৃষ্টি কৰি কেলছিয়ামৰ অৱশোষণত বাধা দিয়ে। গতিকে সেউজীয়া পাচলি আৰু গাখীৰ মাছ আদি সৰহ কেলছিয়ামযুক্ত আহাৰ একেলগে খালে এইবোৰত থকা কেলছিয়ামখিনি শৰীৰে ভালদৰে গ্ৰহণ কৰিব নোৱাৰে। এজন প্ৰাপ্তবয়স্ক মানুহক পুৰুষ আৰু মহিলা উভয়কে দৈনিক 400 মিলিগ্ৰামৰ পৰা 500 মিলিগ্ৰাম কেলছিয়ামৰ প্ৰয়োজন হয়। গৰ্ভ অৱস্থাত আৰু সন্তানৰ বাবে এগৰাকী মাতৃক দৈনিক 100 গ্ৰাম কেলছিয়াম লাগে। 10 বছৰমানৰ পৰা 20 বছৰমান বয়সলৈকে দৈনিক 600 মিলিগ্ৰামৰ পৰা 700 মিলিগ্ৰাম কেলছিয়ামৰ প্ৰয়োজন হয়। কেলছিয়ামৰ অভাৱ অথবা আধিক্যৰ ফলত বিশেষ কোনো ৰোগ হোৱা দেখা নাযায়। সেয়েহে দৈনিক গাখীৰ খালে আমাৰ দেহৰ প্ৰয়োজনীয় কেলছিয়াম ভাগ আমাৰ শৰীৰে পোৱাত সহায়ক হয়।
1: জ্ঞান বিজ্ঞান অনুষ্ঠানটি যোগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি। আগবঢ়াইছে উৎপল বৰাই।
3: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালি হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লোকো পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিকছ মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ মেকানিক, ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI-ৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিকছ বা অট'মোবিল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে FCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালি হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে।

জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী। মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ চায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা চায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানেই।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো ঋতুপৰ্ণা বৰাই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নতুন দিল্লীত ম্যানমাৰৰ ৰাষ্ট্ৰপতি ইউ মিন আংলাইনৰ সৈতে আলোচনাত মিলিত হ'ব। 10খন ৰাজ্যৰ 24খন ৰাজ্যসভা আসনৰ দ্বিনিৰ্বাচিত নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হ'ব। বিশিষ্ট গায়িকা সুমন কল্যাণপুৰৰ কালি মুম্বাইৰ নিজা বাসগৃহত দেহাৱসান ঘটে। ম্যানমাৰৰ উত্তৰ পূব প্ৰান্তত কালি সংঘটিত এটা বিস্ফোৰণত 45জনতকৈও অধিক লোকৰ মৃত্যু হয়। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত গুজৰাট টাইটানছক 5 উইকেটত পৰাস্ত কৰি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে একেৰাহে দ্বিতীয়বাৰৰ বাবে খিতাপ জয় কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নতুন দিল্লীত ম্যানমাৰৰ ৰাষ্ট্ৰপতি ইউ মিন আংলাইনৰ সৈতে আলোচনাত মিলিত হ'ব। ভাৰত আৰু ম্যানমাৰৰ মাজৰ ঐতিহাসিক আৰু সভ্যতাগত সম্পৰ্ক সুদৃঢ় কৰাৰ সন্দৰ্ভত বৈঠকত আলোচনা কৰা হ'ব। তদুপৰি নিৰাপত্তা আৰু যোগাযোগকে ধৰি বিভিন্ন খণ্ডত দুয়োখন দেশৰ মাজৰ কৌশলগত সম্পৰ্কৰ বিষয়তো গুৰুত্ব আৰোপ কৰা হ'ব। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে কালি সন্ধিয়া নতুন দিল্লীত অভ্যাগত ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰে। 5দিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ অহা ম্যানমাৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে যোৱা শনিবাৰে বিহাৰৰ গয়া ভ্ৰমণ কৰে। ৰাষ্ট্ৰপতি লাইনৰ সৈতে কেইবাগৰাকী কেবিনেট মন্ত্ৰী, শীৰ্ষ বিষয়া আৰু ব্যৱসায়ী নেতাৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধিৰ দল ভাৰতলৈ আহিছে। ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে ইউ মিন আংলাইন ভাৰতলৈ আহিছে। তেওঁ কাইলৈ মুম্বাইত ব্যৱসায় আৰু উদ্যোগ জগতৰ প্ৰতিনিধিসকলৰ সৈতে মত বিনিময় কৰিব। 10খন ৰাজ্যৰ 24খন ৰাজ্যসভা আসনৰ দ্বিবাৰ্ষিক নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হ'ব। অন্ধ্ৰপ্ৰদেশ, গুজৰাট আৰু কৰ্ণাটকত 4খনকৈ, ৰাজস্থান আৰু মধ্যপ্ৰদেশত 3খনকৈ, ঝাৰখণ্ডত 2খন আৰু মণিপুৰ, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ 1খনকৈ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। চলিত মাহত ৰাজ্যসভাৰ সদস্য হিচাপে কাৰ্যকাল সম্পূৰ্ণ হ'বলগীয়া নেতাসকলৰ ভিতৰত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা JDSৰ নেতা HD দেৱেগৌড়া, কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ নেতা জৰ্জ কুৰিয়ান আৰু ৰৱনীত সিং, ৰাজ্যসভাৰ বিৰোধী পক্ষৰ নেতা তথা কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে অন্যতম। ইপিনে মহাৰাষ্ট্ৰ, তামিলনাডু আৰু ওড়িশাৰ 1খনকৈ আসনত ৰাজ্যসভাৰ উপ নিৰ্বাচনৰ বাবেও আজি অধিসূচনা জাৰি কৰা হ'ব। মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী সুনেত্ৰা অজিত পাৱাৰ আৰু তামিলনাডুৰ AIDMKৰ সাংসদ CV ষণমুগম বিধানসভালৈ শেহতীয়াকৈ নিৰ্বাচিত হোৱাৰ ফলত এই আসনকেইখন খালী হৈ আছে। ওড়িশাৰ BJDৰ সাংসদ দেৱাশিষ সামন্তে সাংসদ পদ প্ৰত্যাহাৰ কৰিছে। ৰাজ্যসভাৰ দ্বিবাৰ্ষিক নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ আজিৰে পৰা 8 জুনলৈ দাখিল কৰিব পাৰিব। 18 জুনত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু সেইদিনাই ভোটগণনা কৰা হ'ব। বিশিষ্ট গায়িকা সুমন কল্যাণপুৰৰ কালি মুম্বাইৰ নিজা বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 89 বছৰ। প্ৰবীণ গায়িকাগৰাকীয়ে

1950ৰ পৰা 1970 চনলৈ বোলছবি গীতৰ সোণালী যুগত হিন্দী মাৰাঠীকে ধৰি বিভিন্ন ভাৰতীয় ভাষাৰ গীতত কণ্ঠদান কৰিছিল। 1937 চনৰ 28 জানুৱাৰীত বাংলাদেশৰ ঢাকাত জন্মগ্ৰহণ কৰা সুমন কল্যাণপুৰে 1950 চনৰ মাজভাগত প্ৰথমখন হিন্দী ছবিত গীত গাইছিল। আজকাল তেৰে মেৰে প্যাৰ কে চৰ্চে, না না কৰকে প্যাৰ, তুমনে পুকাৰা ঔৰ হাম চেলে আয়ে আদিকে ধৰি বহু জনপ্ৰিয় গীতত কণ্ঠদান কৰা সুমন কল্যাণপুৰে কিংবদন্তী গায়ক মহম্মদ ৰফিৰ সৈতে প্ৰায় 100টা গানত কণ্ঠদান কৰিছিল। গায়িকাগৰাকীৰ মৃত্যুত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল জিষ্ণু দেৱবৰ্মা,

বহু জনপ্ৰিয় গীতত কণ্ঠদান কৰা সুমন কল্যাণপুৰে কিংবদন্তী গায়ক মহম্মদ ৰফিৰ সৈতে প্ৰায় 100টা গানত কণ্ঠদান কৰিছিল। গায়িকাগৰাকীৰ মৃত্যুত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল জিষ্ণু দেৱবৰ্মা, মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰ্ণাবিছ, উপ মুখ্যমন্ত্ৰী একনাথ সিন্ধে, সুনেত্ৰা পাৱাৰ আৰু কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে শোক প্ৰকাশ কৰিছে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে আজি মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰিব। ৰাজ্যখনৰ মন্ত্ৰী পৰিষদত 35গৰাকী নতুন মন্ত্ৰী অন্তৰ্ভুক্ত কৰা হ'ব। আজি দিনৰ 11 বজাত লোকভৱনত শপতগ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। যোৱা 9 মে'ত 5গৰাকী মন্ত্ৰীৰ সৈতে শপতগ্ৰহণ কৰা শুভেন্দু অধিকাৰীৰ মন্ত্ৰীসভাত নতুন মন্ত্ৰীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ম্যানমাৰৰ উত্তৰ পূব প্ৰান্তৰ এটা অট্টালিকাত খননৰ বাবে মজুত কৰি ৰখা বিস্ফোৰক সামগ্ৰীৰ বিস্ফোৰণ ঘটি 45জনতকৈ অধিক লোক নিহত হয়। স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি নামহকাম চহৰৰ কাউংটুপ গাঁৱত কালি দুপৰীয়াৰ ভাগত সংঘটিত হোৱা এই বিস্ফোৰণত প্ৰায় 70জন লোক আহত হয়। চীন ম্যানমাৰ সীমান্তৰ পৰা প্ৰায় 3 কিলোমিটাৰ দক্ষিণে অৱস্থিত এই অঞ্চলটো ম্যানমাৰৰ কেন্দ্ৰীয় চৰকাৰৰ সৈতে সংঘাতত লিপ্ত হোৱা জনগোষ্ঠীয় সশস্ত্ৰ সংগঠন টা আং নেশ্যনেল লিবাৰেশ্যন আৰ্মীৰ নিয়ন্ত্ৰণত আছে। বিস্ফোৰণস্থলীত উপস্থিত হোৱা এজন উদ্ধাৰকৰ্মীয়ে জনোৱা মতে সন্ধিয়ালৈকে 46টা মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু ইয়াৰ ভিতৰত 6টা শিশু আছে। উদ্ধাৰ অভিযান চলি আছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা শক্তি বিভাগৰ মন্ত্ৰী মনোহৰ লালে কালি ত্ৰিপুৰাত নগৰ অঞ্চলৰ অনাময় ব্যৱস্থা আৰু শক্তিৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে কেইবাটাও পদক্ষেপ লোৱাৰ কথা ঘোষণা কৰে। ত্ৰিপুৰাৰ শক্তিমন্ত্ৰী ৰতনলাল নাথৰ সৈতে আগৰতলাত যুটীয়া সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনৰ আৱৰ্জনা ব্যৱস্থাপনা ব্যৱস্থা উন্নীতকৰণৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব। তেওঁ কয় যে অনাময় ব্যৱস্থা উন্নত কৰাৰ বাবে সমগ্ৰ ৰাজ্যখনতেই শৌচাগাৰ জৰীপ কৰা হ'ব। পৰ্যটকক আকৰ্ষণ কৰা আগৰতলা, ধৰ্মনগৰ, মেলাঘৰ আৰু উদয়নগৰৰ স্বচ্ছতা বৃদ্ধিৰ বাবেও বিশেষ ধন আবণ্টন দিয়া হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সংবাদমেলত প্ৰকাশ কৰে। স্থানীয় উদ্যোগী আৰু আৱৰ্জনা ব্যৱস্থাপনাৰ সৈতে জড়িত বিষয়াসকলৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। শক্তিখণ্ডত মন্ত্ৰীগৰাকীয়ে 2027 চনৰ মাৰ্চ মাহৰ ভিতৰত পি এম সূৰ্যঘৰ বিনামূলীয়া বিজুলী অভিযানৰ অধীনত ত্ৰিপুৰাত 2 লাখ গৃহত সৌৰ সংযোগ স্থাপনৰ লক্ষ্য নিৰ্ধাৰণ কৰি অবৈধ বিদ্যুৎ সংযোগ ৰোধ কৰাৰ লগতে স্মাৰ্ট মিটাৰ স্থাপন ত্বৰান্বিত কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰই অহা বছৰ ৰাষ্ট্ৰীয় পৰ্যায়ত 300 গিগাৱাট শক্তি উৎপাদন আৰু 2047 চনৰ ভিতৰত 100 গিগাৱাট পাৰমাণৱিক শক্তি উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ম্যানমাৰৰ পৰা পলায়নৰ প্ৰায় 1 দশক পাছত বাংলাদেশত ৰোহিংগীয়া শৰণাৰ্থীৰ বাবে সহায় ভংগুৰ পৰ্যায়ত আছে বুলি সংযুক্ত আৰক্ষী ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগে প্ৰকাশ কৰিছে। আন্তঃৰাষ্ট্ৰীয় পুঁজিৰ হ্ৰাস, শিবিৰৰ অৱস্থাৰ অৱনতি আৰু সুৰক্ষাৰ দিশতো উদ্বেগ বৃদ্ধি পাইছে বুলি আয়োগে প্ৰকাশ কৰিছে। 2026 চনত যৌথ সঁহাৰি পৰিকল্পনা গঠন কৰি ৰাষ্ট্ৰসংঘ আৰু ইয়াৰ অংশীদাৰসকলে 15 কোটিতকৈ অধিক ৰোহিংগীয়া শৰণাৰ্থী আৰু আন সম্প্ৰদায়ক সহায় কৰিবলৈ 71 কোটি মাৰ্কিন ডলাৰতকৈ অধিক ধনৰ আবেদন জনাইছে। ম্যানমাৰলৈ ঘূৰি অহাৰ সম্ভাৱনা সীমিত হৈ বাংলাদেশত প্ৰায় 13 লাখ ৰাষ্ট্ৰহীন ৰোহিংগীয়া আছে। বিভিন্ন সংস্থাই জানিবলৈ দিয়া মতে শিবিৰসমূহৰ ভিতৰত জীৱিকাৰ সুযোগ সীমিত হৈ আছে। প্ৰাপ্ত তথ্য অনুসৰি বিগত বৰ্ষত মাত্ৰ 23% শৰণাৰ্থী পৰিয়ালেহে কামৰ বিপৰীতে নগদ ধন লাভ কৰিছিল। আনহাতে 35% শৰণাৰ্থীৰ উপাৰ্জনৰ কোনো উৎস নাছিল আৰু সম্পূৰ্ণৰূপে সাহায্যৰ ওপৰত নিৰ্ভৰশীল আছিল। 2024 চনৰ আৰম্ভণিৰ পৰা মহিলা, শিশু, বৃদ্ধ, বিশেষভাৱে সক্ষম লোক আৰু প্ৰায় 1.5 লাখ নতুনকৈ অহা লোক ধনৰ নাটনিৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। ৰাষ্ট্ৰসংঘই ৰোহিংগীয়াসকলক স্বেচ্ছামূলক, নিৰাপদ আৰু মৰ্যাদাপূৰ্ণভাৱে ম্যানমাৰলৈ ঘূৰাই পঠোৱাৰ প্ৰয়োজনীয়তা পুনৰবাৰ উল্লেখ কৰিছে যদিও ইয়াৰ অগ্ৰগতি সীমিত হৈ আছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে গুজৰাট টাইটানছক 5 উইকেটত পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে খিতাপ জয় কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 156 ৰাণৰ বিজয় লেখৰে খেল আৰম্ভ কৰি 18 অভাৰত 5টা উইকেটৰ বিনিময়ত অনায়াসে নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। বিৰাট কোহলি 42টা বলত 75 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ইয়াৰ পূৰ্বে গুজৰাট টাইটানছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 155 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ ৱাশ্বিংটন সুন্দৰে 50 ৰাণ কৰি আউট নোহোৱাকৈ থাকে।
বিৰাট কোহলিক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। সম্পূৰ্ণ দুমাহজোৰা এইবাৰৰ আই পি এলত বৈভৱ সূৰ্যবংশী আটাইতকৈ

0: গুৰুত্বপূৰ্ণ খেলুৱৈ হিচাপে বিবেচিত হয়। প্ৰতিযোগিতাত সূৰ্যবংশীয়ে সৰ্বাধিক 776 ৰাণ কৰি অৰেঞ্জ কেপ লাভ কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে অভিলেখ গঢ়ে। আই পি এলৰ এইবাৰ সংস্কৰণত মুঠ 29টা উইকেট দখল কৰাৰ বাবে কাগিছো ৰাবাদাই পাৰ্পল কেপ লাভ কৰে। মনীষ পাণ্ডেই কেচ অব দ্য ছিজন সন্মান লাভ কৰে। 172টা ডট বলেৰে মহম্মদ চিৰাজে প্ৰতিযোগিতাখনত অধিক সংখ্যক ডট বল কৰা খেলুৱৈৰ সন্মান লাভ কৰে। একেদৰে সাই সুদৰ্শনে আটাইতকৈ বেছি বাউণ্ডেৰী মৰা খেলুৱৈৰ সন্মান লাভ কৰে। সুদৰ্শনে 75টা ফ'ৰ মাৰে। বৈভৱ সূৰ্যবংশীয়ে এমাৰ্জিং প্লেয়াৰ অব দ্য ছিজন, ছুপাৰ ষ্ট্ৰাইকাৰ অব দ্য ছিজন আৰু ছুপাৰ ছিক্সেছ অব দ্য ছিজনকে ধৰি বহুকেইটা সন্মান অৰ্জন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি নতুন দিল্লীত ম্যানমাৰৰ ৰাষ্ট্ৰপতি ইউ মিন আং লাইনৰ সৈতে আলোচনাত মিলিত হ'ব। বিশিষ্ট গায়িকা সুমন কল্যাণপুৰৰ কালি মুম্বাইৰ নিজা বাসগৃহত দেহাৱসান ঘটে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত গুজৰাট টাইটানছক 5টা উইকেটত পৰাস্ত কৰি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে একেৰাহে দ্বিতীয়বাৰৰ বাবে খিতাপ জয় কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে ভাস্বতী দেৱী শৰ্মাই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

ৰবাৰ্ট ব্ৰাউনিঙে কৈছিল, সফলতা সঁচাকৈ এক অদ্ভুত বস্তু। এক মিনিটৰ সফলতাই বছৰ বছৰৰ ব্যৰ্থতা উটুৱাই লৈ যায়। প্ৰিয় শ্ৰোতা, আজি বিশ্ব দুগ্ধ দিৱস। প্ৰতি বছৰে এক জুন তাৰিখৰ দিনটোত বিশ্ব দুগ্ধ দিৱস পালন কৰা হয়। ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা বা ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যনে 2001 চনত পোনপ্ৰথমবাৰৰ বাবে এই দিনটোক বিশ্ব দুগ্ধ দিৱস হিচাপে উদযাপন কৰিছিল। বিশ্বজুৰি জনসাধাৰণৰ মাজত গাখীৰৰ প্ৰয়োজনীয়তা সম্বন্ধে বাৰ্তা প্ৰেৰণ কৰাই হৈছে বিশ্ব দুগ্ধ দিৱসৰ মূল উদ্দেশ্য। গাখীৰ আমাৰ শৰীৰৰ কাৰণে কিমান প্ৰয়োজনীয়, ইয়াৰ সেৱনৰ দ্বাৰা কেনেধৰণৰ লাভ পাব পাৰি, এই বিষয়ে জনসাধাৰণক অৱগত কৰা আৰু সজাগ কৰাৰ অৰ্থেই এই বিশেষ দিনটো পালন কৰা হয়। প্ৰতি বছৰে বিশ্ব দুগ্ধ দিৱসৰ এটি মূল বিষয় বাছনি কৰি লোৱা হয়। বিশ্বজুৰি মহিলা কৃষকসকলৰ অৱদানৰ প্ৰতি সন্মান আৰু স্বীকৃতি প্ৰদান হৈছে এই বৰ্ষৰ বিশ্ব দুগ্ধ দিৱসৰ মূল বিষয়। বৰ্তমান বিশ্বৰ সৰ্ববৃহৎ গাখীৰ উৎপাদক দেশ হৈছে ভাৰত। স্বাধীনতাৰ পিছত ভাৰতত গাখীৰৰ উৎপাদন ছগুণতকৈও অধিক বৃদ্ধি পাইছে। ডক্টৰ ভাৰ্গিছ কুৰিয়ানক ভাৰতৰ শ্বেত বিপ্লৱৰ জনক বুলি অভিহিত কৰা হয়। তেখেতৰ প্ৰচেষ্টাতে আৰম্ভ হোৱা অপাৰেচন ফ্লাডে দুগ্ধজাত সামগ্ৰীৰ অভাৱত ভোগা ভাৰতক গাখীৰ উৎপাদনৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশলৈ ৰূপান্তৰিত কৰিলে। ভাৰতৰ গ্ৰাম্য অঞ্চলত বসবাস কৰা লাখ লাখ লোকৰ বাবে দুগ্ধ উৎপাদন কৰ্মসংস্থাপন আৰু উপাৰ্জনৰ সৰ্ববৃহৎ উৎস হৈ পৰিছিল। সমগ্ৰ দেশৰ লগতে অসমৰো আৰ্থ সামাজিক তথা গ্ৰাম্য অৰ্থনীতিৰ বিকাশত গোপালকসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। অসমৰ পশুপালন খণ্ডটোৰ জৰিয়তে প্ৰায় 2 লক্ষাধিক লোকে নিজৰ জীৱিকাৰ পথ মুকলি কৰিছে। পৰিয়াল হৈছে এখন সমাজৰ আধাৰ। একেদৰে শিশুৰ বাবে অভিভাৱক হৈছে জীৱনৰ প্ৰথম শিক্ষক, পথ প্ৰদৰ্শক আৰু নিৰাপদ আশ্ৰয়ৰ স্থল। অভিভাৱকসকল হৈছে শিশুৰ ভৱিষ্যত জীৱন গঢ়াৰ মূল ভেটি। অভিভাৱকৰ মৰম আৰু মনোযোগে শিশুক মানসিক আৰু আৱেগিক নিৰাপত্তা প্ৰদান কৰে। শিশুৰ ব্যক্তিত্ব গঠনৰ লগতে শিশুৰ অনুসন্ধিৎসু মনৰ সঠিক দিশ নিৰ্দেশনা প্ৰদান কৰি বৌদ্ধিক বিকাশত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে অভিভাৱকে। প্ৰিয় শ্ৰোতা, আজি হৈছে বিশ্ব অভিভাৱক দিৱস। প্ৰতি বছৰে ৰাষ্ট্ৰসংঘৰ উদ্যোগত 1 জুন তাৰিখে এই দিৱস পালন কৰা হয়। অভিভাৱকসকলৰ সন্মানত 2012 চনত ৰাষ্ট্ৰসংঘ

সাধাৰণ পৰিষদে 1 জুন দিনটোক বিশ্ব অভিভাৱক দিৱস হিচাপে ঘোষণা কৰিছিল। চলিত বৰ্ষত ইউনিচেফে টুগেডাৰ ফৰ পেৰেণ্টছক বিশ্ব অভিভাৱক দিৱসৰ মূল বিষয় হিচাপে নিৰ্ধাৰণ কৰিছে। ইয়াৰ জৰিয়তে অভিভাৱকত্ব লাভ কৰা লোকসকলৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আবিৰ্ভাৱ তিথি। অসমৰ নৱবৈষ্ণৱ ধৰ্ম আন্দোলনৰ গুৰি ধৰোতা, অসমীয়া সাহিত্য সংস্কৃতিৰ সাধক, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান তথা প্ৰিয়তম শিষ্য আছিল মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ। শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰৱৰ্তিত ধৰ্মীয় আৰু সাংস্কৃতিক নৱজাগৰণক পৰৱৰ্তী সময়ত এক সুদৃঢ় ভেটিত থিয় কৰোৱাত মাধৱদেৱৰ অৱদান আছিল অনস্বীকাৰ্য। তেখেত আছিল একেধাৰে একনিষ্ঠ ধৰ্ম প্ৰচাৰক, শ্ৰেষ্ঠ দাৰ্শনিক, কবি, নাট্যকাৰ আৰু সুৰকাৰ। 1411 চনৰ জেঠ মাহত বৰ্তমানৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত মাধৱদেৱৰ জন্ম হয়। উজনি অসমৰ মাজুলীৰ ধোঁৱাহাট বেলগুৰি সত্ৰত শ্ৰীমন্ত শংকৰদেৱৰ সৈতে তেখেতৰ সাক্ষাৎ হয়। অসমৰ সমাজ আৰু ধৰ্মীয় ইতিহাসত দুগৰাকী মহাপুৰুষৰ এই ঐতিহাসিক মিলনকে মণিকাঞ্চন সংযোগ বুলি আখ্যা দিয়া হয়। শংকৰদেৱৰ বৈকুণ্ঠ প্ৰয়াণৰ পিছত মাধৱদেৱে নৱবৈষ্ণৱ ধৰ্মৰ গুৰি ধৰে। তেখেতে ধৰ্ম প্ৰচাৰৰ বাবে বৰপেটা সত্ৰ, ভেলাডঙা সত্ৰ আদি প্ৰতিষ্ঠা কৰিছিল। বিশেষকৈ বৰপেটা সত্ৰক তেখেতে ধৰ্ম আৰু সংস্কৃতিৰ এক প্ৰধান কেন্দ্ৰ হিচাপে গঢ়ি তুলিছিল। অসমীয়া ভাষা আৰু সাহিত্যলৈ মাধৱদেৱৰ অৱদান অতুলনীয়। গুৰুৰ নিৰ্দেশত তেখেতে বহুতো অমূল্য গ্ৰন্থ ৰচনা কৰি থৈ গৈছে। মাধৱদেৱৰ সৰ্বশ্ৰেষ্ঠ সাহিত্যিক আৰু দাৰ্শনিক কৃতি হ'ল নামঘোষা। ইয়াত 1000টা ঘোষা থকা বাবে ইয়াক হেজাৰী ঘোষা বুলিও জনা যায়। ই অসমীয়া বৈষ্ণৱ সাহিত্যৰ এক অমূল্য দস্তাবেজ আৰু বেদান্ত দৰ্শনৰ উৎকৃষ্ট নিদৰ্শন। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ বৰগীতসমূহত শিশু কৃষ্ণৰ লীলা, দুষ্টামী আৰু যশোদাৰ মাতৃপ্ৰেমৰ অপূৰ্ব নিদৰ্শন পৰিলক্ষিত হয়। মহাপুৰুষ মাধৱদেৱৰ জীৱন আছিল ত্যাগ, গুৰুভক্তি আৰু নিষ্ঠাৰ এক জীৱন্ত প্ৰতীক। তেখেতৰ অসাধাৰণ সৃষ্টিৰাজিয়ে অসমীয়া জাতিক একতা আৰু ভক্তিৰ পথেৰে আগুৱাই নিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। মাধৱদেৱৰ সাহিত্য আৰু দৰ্শন আজিও অসমীয়া সমাজৰ বাবে আদৰ্শ আৰু অনুপ্ৰেৰণাৰ চিৰন্তন উৎস হৈ আছে।

অসমৰ এগৰাকী সুকবি, গীতিকাৰ, লোক সংস্কৃতিৰ গৱেষক, গুৱাহাটীৰ ভোলা বৰুৱা কলেজৰ প্ৰাক্তন অধ্যাপক, গুৱাহাটী বিশ্ববিদ্যালয়ৰ জৱাহৰলাল নেহৰু আসনৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা নতুন দিল্লীৰ বিশ্ববিদ্যালয় অনুদান আয়োগৰ জাতীয় প্ৰবক্তা ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ আজি স্মৃতি দিৱস। আজীৱন সাৰস্বত সাধনাৰে মহিয়সী, গৰিমাৰে গৰিয়সী আধুনিক অসমীয়া সাহিত্য সংস্কৃতিৰ জগতখনক সোণালী আখৰেৰে লিখি থোৱা এটি নাম ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ, যি অধ্যৱসায়, একাগ্ৰতা, সততা আৰু নিষ্ঠাৰ বলত সকলো বাধা বিঘিনি নেওচি জীৱনৰ ঘাত প্ৰতিঘাত প্ৰত্যাহ্বান হাঁহিমুখে অতিক্ৰম কৰি অসমীয়া ভাষা সাহিত্যৰ জগতখনলৈ দি গৈছিল চিৰস্মৰণীয় অৱদান। পদ্মশ্ৰী নলিনী বালা দেৱীৰ পিছতে দ্বিতীয়গৰাকী সাহিত্য সভাৰ মহিলা সভানেত্ৰী হিচাপে 1991 চনত দুধনৈত অনুষ্ঠিত অসম সাহিত্য সভাৰ কাৰ্যভাৰ গ্ৰহণ কৰিছিল নিৰ্মল প্ৰভা বৰদলৈয়ে। নীলা বাইদেউ নামেৰে শিশুসকলৰ মাজত পৰিচিত নিৰ্মল প্ৰভা বৰদলৈয়ে শিশুৰ বাবে কাকত আলোচনীত লিখাৰ উপৰিও নাটক, অপেৰা, উমলা গীত, সাধুকথা, নাটিকা, জীৱনী বিষয়ক পুথিৰে অসমীয়া শিশু সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। 50ৰ দশকৰ পিছৰ এগৰাকী শ্ৰেষ্ঠ কবি হিচাপে নিৰ্মল প্ৰভা বৰদলৈ আছিল জনপ্ৰিয়। সাধাৰণ মানুহৰ দুখ, সুখ, প্ৰাপ্তি, অপ্ৰাপ্তি, প্ৰেম, বিৰহ, নিসংগতা, আনন্দ, বিষাদ আদি গ্ৰাম্য জীৱনৰ প্ৰতিচ্ছবি তথা সাম্প্ৰতিক সময়ৰ চেতনাৰে তেখেতৰ কবিতাসমূহ সমৃদ্ধিশালী। ৰামধেনু যুগতে আত্মপ্ৰকাশ কৰা তেখেতৰ প্ৰথম কাব্যগ্ৰন্থ বনফৰিঙৰ ৰং 1957 চনত প্ৰকাশ পাইছিল। সমীপেশু, দিনৰ পিছত দিন, অন্তৰংগ, সুদীৰ্ঘ দিন আৰু ঋতু তেখেতৰ উল্লেখযোগ্য কাব্যগ্ৰন্থ। দিনৰ পিছত দিন কাব্যগ্ৰন্থৰ বাবে তেখেতে 1977 চনত অসম সাহিত্য সভাৰ শ্ৰেষ্ঠ কবিতাৰ বঁটা লাভ কৰিছিল। সুদীৰ্ঘ দিন আৰু ঋতু কাব্যগ্ৰন্থৰ বাবে 1983 চনত তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। কবি, গীতিকাৰ, শিশু সাহিত্যিক হিচাপে প্ৰসিদ্ধি লাভ কৰিলেও সাহিত্য সংস্কৃতিমূলক, প্ৰাচ্যতত্ত্ব গৱেষণামূলক, নাটক, অনুবাদ, সাহিত্য, চুটিগল্প, ভ্ৰমণ কাহিনী, তথ্যচিত্ৰ, আলোচনা সম্পাদনা, জীৱনী আলেখ্য

0: আত্মজীৱনীমূলক গ্ৰন্থৰে নিৰ্মল প্ৰভা বৰদলৈ চিৰদিন জ্যোতিষ্মান হৈ থাকিব। অসমৰ এগৰাকী খ্যাতনামা চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ জন্ম হৈছিল 1936 চনৰ 1 জুনত যোৰহাট জিলাৰ টিয়কৰ ওচৰৰ তামুলিচিঙা গাঁৱত। ধনী কবিৰূপে খ্যাত বিনন্দ চন্দ্ৰ বৰুৱা আৰু লাবণ্যপ্ৰভা বৰুৱাৰ পুত্ৰ নীলপৱন বৰুৱাৰ সৰুৰে পৰাই আছিল চিত্ৰশিল্পৰ প্ৰতি তীব্ৰ অনুৰাগ। প্ৰমথনাথ বসুৰ এখন কিতাপৰ পৰা অনুপ্ৰাণিত হৈ তেখেতে শান্তি নিকেতনত শিক্ষা গ্ৰহণৰ উদ্দেশ্যে কলিকতালৈ গৈছিল। প্ৰথমে কৃষি বিষয়ত শিক্ষা গ্ৰহণ কৰাৰ ইচ্ছা প্ৰকাশ কৰা নীলপৱন বৰুৱাই শান্তি নিকেতনত প্ৰদৰ্শিত চিত্ৰ আৰু পাঠদানৰ শ্ৰেণীসমূহ দেখি তেখেত চিত্ৰকলাৰ প্ৰতি আকৰ্ষিত হৈছিল। 1961 চনত শান্তি নিকেতনত নামভৰ্তি কৰিছিল নীলপৱন বৰুৱাই। 1966 চনত নীলপৱন বৰুৱা কলিকতাৰ পৰা অসমলৈ ঘূৰি আহে আৰু পিতৃৰ ইচ্ছানুসৰিয়ে গুৱাহাটী আৰ্ট কলেজত শিক্ষকৰ চাকৰিত যোগ দিয়ে। ইয়াৰ পাছত তেখেতে 1971 চনত অসম চাৰুক আৰু কলা পৰিষদৰ প্ৰতিষ্ঠা কৰিছিল। উল্লেখযোগ্য যে অসমত ব্যক্তিগত খণ্ডত চিত্ৰশিল্পৰ বিদ্যালয় স্থাপনৰ বাটকটীয়া আছিল নীলপৱন বৰুৱা। তেখেতে অসমৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ চিত্ৰশিল্পৰ বিদ্যালয় বসুন্ধৰা কলা নিকেতনৰ স্থাপন কৰিছিল। 1982 চনত তেখেতে লোককলা নাম দি এটি লোকশিল্প চৰ্চাৰ কেন্দ্ৰ খুলিছিল। নীলপৱন বৰুৱাই বৃন্দাবনী বস্ত্ৰৰ বয়নশিল্পক পুনৰ জীৱিত কৰাৰ বাবে চেষ্টা কৰিছিল আৰু বৃন্দাবনী বস্ত্ৰৰ আৰ্হিত ডিজাইন তৈয়াৰ কৰিছিল। কাগজৰ মণ্ডৰে তৈয়াৰ কৰা বোৰ্ডত তেখেতে ৰং সানি ওখ চাপৰকৈ সজাই চিত্ৰ ভাস্কৰ্যৰ সমন্বয়েৰে এক নতুন সৃষ্টি প্ৰক্ৰিয়াৰ আৰম্ভণি ঘটাইছিল। তেখেতে সেই সময়তে গ্ৰাফিক কৌশলেৰে প্ৰিণ্টিং কৰিছিল আৰু গ্ৰাফিক পেইণ্টিং, স্কাল্পচাৰ, নীলপৱন এই চাৰি শব্দৰ সমষ্টিৰে এই পদ্ধতিটোৰ নাম গ্ৰাপাস্কাপন ৰাখিছিল। ইতিহাসৰ পাত লুটিয়াই চালে আমি পাওঁ 1831 চনত জেমছ ক্লাৰ্ক উত্তৰ চুম্বকীয় মেৰুত খোজ দিয়া প্ৰথমগৰাকী ইউৰোপীয় হিচাপে পৰিগণিত হয়। 1926 চনত আমেৰিকান অভিনেত্ৰী, গায়িকা তথা মডেল মেৰিলিন মনৰোৰ জন্ম হয়। অসমীয়া ভাষাৰ শিশু সাহিত্যিক গগনচন্দ্ৰ অধিকাৰীৰ জন্ম হয় 1941 চনত। ভাৰতৰ ষষ্ঠগৰাকী ৰাষ্ট্ৰপতি নীলাম সঞ্জীৱ ৰেড্ডীৰ মৃত্যু হয় 1996 চনত।
1: সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: মানুহৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধনৰ এক প্ৰধান উৎস হৈছে যোগ। ঐতিহ্যময় ভাৰতীয় সংস্কৃতিৰ এক পৰিচয় হিচাপে অতীজৰে পৰা যোগাভ্যাসে দখল কৰি আহিছে এখন উল্লেখযোগ্য আসন। আমাৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক শক্তিৰ বিকাশত যোগাভ্যাসে প্ৰভূত বৰঙণি আগবঢ়াই আহিছে। হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ বিভিন্ন গ্ৰন্থত যোগাভ্যাসৰ বিষয়ে উল্লেখ আছে। মহৰ্ষি পতঞ্জলীক যোগৰ জনক বুলি অভিহিত কৰা হয়। মহৰ্ষি পতঞ্জলীয়ে বৈজ্ঞানিক ভিত্তিত প্ৰণালীবদ্ধভাৱে এক পূৰ্ণাংগ যোগ পদ্ধতি প্ৰস্তুত কৰি থৈ গৈছে। তেখেতে যোগসূত্ৰ নামৰ বিখ্যাত গ্ৰন্থত য়ম, নিয়ম, আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধাৰণা, ধ্যান আৰু সমাধি আদি যোগৰ 8টা অংগ বৰ্ণনা কৰিছে। বৰ্তমান ব্যস্ত আৰু বিভিন্ন মানসিক চাপেৰে ভৰা এক পৰিৱেশৰ মাজত মানসিক প্ৰশান্তিৰ ক্ষেত্ৰত যোগাভ্যাসে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যোগাভ্যাস কেৱল ভাৰততে নহয়, বিশ্বৰ বিভিন্ন প্ৰান্তত শাৰীৰিক আৰু মানসিক প্ৰশান্তিৰ এক উল্লেখযোগ্য অভ্যাস হিচাপে জনপ্ৰিয়তা অৰ্জন কৰিছে। ই কেৱল শাৰীৰিকভাৱেই কোনো ব্যক্তিক সহায় নকৰে, মানসিকভাৱেও সবল আৰু শক্তিশালী কৰি তোলে।
4: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
5: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
4: তাৰ মানে?
5: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান। যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
4: মানে
5: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
4: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: বিশেষ লোক আদালত সমাধান সমাৰোহ। মহাবিন্দ উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া

0: এই লোক আদালতত অংশ লবলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হল।
1: প্ৰস্তুতা এতিয়া আগবঢ়াইছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান বাতৰি কাকতৰ প্ৰধান বাতৰিসমূহ। অসম মন্ত্ৰী পৰিষদৰ বহু প্ৰত্যাশিত সম্প্ৰসাৰণ অহা 5 জুনত সম্পন্ন হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। আগন্তুক সময়ত অসমক সামৰিক উদ্যোগৰ এক প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলা হ'ব বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মন্তব্য প্ৰকাশ কৰিছে। অনাতাঁৰ অনুষ্ঠান মন কী বাতৰ কালি 136 সংখ্যক খণ্ডৰ জৰিয়তে অস্বাভাৱিকভাৱে বৃদ্ধি পোৱা গ্ৰীষ্মৰ পৰা সতৰ্ক থকাৰ কথা ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। দীপৰ বিলৰ গছ কটাক লৈ কঠোৰ সেউজ ন্যায়াধীকৰণ, কেন্দ্ৰ ৰাজ্য চৰকাৰলৈ শপতনামা দাখিলৰ নিৰ্দেশ, ৰাজ্যৰ ন্যায়িক বিভাগৰ মূল চালিকা শক্তি, ন্যায়িক কৰ্মচাৰীসকলৰ দীৰ্ঘদিনীয়া সমস্যাবোৰ সমাধান নকৰাক লৈ ক্ষোভ প্ৰকাশ কৰিছে সদ অসম ন্যায়িক কৰ্মচাৰী সন্থাই। অহা 15-16 জুলাই দুদিনীয়া সৰ্বাত্মক কৰ্মবিৰতি ৰাজ্যিক কৰ্মচাৰীৰ অব্যাহত আছে পশ্চিম এছিয়াৰ সংকট। এনে পৰিস্থিতিৰ মাজতে আজিৰে পৰা ইন্ধনৰ ওপৰত আৰোপ কৰা ৰপ্তানি শুল্কৰ পৰিমাণ হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্ৰ চৰকাৰে। সৰ্বভাৰতীয় পৰ্যায়ত অসমৰ পৰা দক্ষ প্ৰশাসনিক বিষয়া গঢ়াৰ নিমিত্তে সদ অসম ছাত্ৰ সন্থাই গ্ৰহণ কৰা প্ৰত্যাশা 2.0 শীৰ্ষক প্ৰকল্পৰ অধীনত কালি ৰাজ্যৰ গুৱাহাটী, শিৱসাগৰ আৰু তেজপুৰৰ লগতে নতুন দিল্লীত লিখিত বাছনি পৰীক্ষা অনুষ্ঠিত হয়। 3 জুনত ঘোষণা কৰা হ'ব ফলাফল। অসমত 2027 চনত হ'বলগীয়া লোকপিয়লৰ বাবে শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত জিলা আৰু চাৰ্চ পৰ্যায়ৰ লোকপিয়ল বিষয়াসকলৰ 3-দিনীয়া জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈ যায়। দেশৰ 3য়গৰাকী সেনাৰ চীফ অব ডিফেন্স ষ্টাফ বা CDS ৰূপে দায়িত্বভাৰ গ্ৰহণ কৰিছে জেনেৰেল NS ৰাজা সুব্ৰমণিয়ে। খেলৰ পৃষ্ঠাত আছে ক্ৰীড়াপ্ৰেমীৰ উৎকণ্ঠা আৰু উত্তেজনাৰ অন্ত পেলাই IPLত খিতাপ অৰ্জন কৰিছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে। ছিংগাপুৰ অপেনত চেম্পিয়নশ্বিপত খিতাপ জয়েৰে উজলি উঠিছে সাত্বিক সাইৰাজ, ৰণগী ৰেড্ডী আৰু চিৰাগ চেট্টী। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে মই ভাস্বতী দেৱী শৰ্মাই অনুষ্ঠানটি ইমানতে সামৰিছো। নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: মোৰ সংগীত যাত্ৰা। অনুষ্ঠানটিৰ এইবাৰৰ অতিথি সত্ৰীয়া সংগীতৰ শিল্পী গুণীন্দ্ৰনাথ ওজা। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। এয়া শুনক গুণীন্দ্ৰনাথ ওজাৰ সংগীত যাত্ৰাৰ প্ৰথম খণ্ড।
2: ওজা ডাঙৰীয়া নমস্কাৰ।
3: নমস্কাৰ।
2: আপুনি বৰপেটাৰ পৰা আহিছে।
3: হয়।
2: আমাৰ শ্ৰোতাৰ বাবে, শ্ৰোতাসকলে আপোনাৰ যি সংগীত যাত্ৰাৰ কাহিনী আমি শুনাব লৈছোঁ তেখেতসকলক, তেখেতসকলৰ বাবে আপুনি আহিছে, প্ৰথমতে তাৰ কাৰণে ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। আপুনি এইবাৰ আমাৰ সংগীত নাটক একাডেমীৰ যি বঁটাৰে সন্মানিত হৈছে, অসমক গৌৰৱান্বিত কৰিছে, তাৰ কাৰণেও আপোনাক এবাৰ আমি অভিনন্দন জনালোঁ।
3: বহুত বহুত ধন্যবাদ।
2: সেইবিলাক কথালৈ পিছত আহিম। আপোনাৰ সংগীত জীৱনৰ কথা পাতিব খুজিছোঁ আজি আমাৰ প্ৰথম খণ্ড। প্ৰথম খণ্ডৰ আৰম্ভণিতে আপুনি যিটো নামেৰে পৰিচিত, এজন বৰগীতৰ শিল্পী, আৰু আছে, আৰু বহুত কথা আছে বৰগীতৰ, এফাকি আপোনাৰ কণ্ঠত শুনি লওঁ আৰম্ভণিতে।

0: এই যে বৰগীতৰ ইমান শুৱলা কণ্ঠৰে আপুনি বৰগীতৰ যি দুফাকি আমাক গাই শুনালে, বৰগীতৰ চৰ্চাৰ আৰম্ভণি কেনেকৈ হ'ল?
1: মোৰ ঘৰ এনে বৰপেটাত বিলতৰাজিত টাউনতে, তাত এখন সত্ৰৰ ওচৰতে বিলতৰাজিতে এখন স্কুল আছে, সেইখনৰ স্কুলৰ নাম ভাৰত শংকৰী কলা প্ৰচাৰ সমিতি। সেই স্কুলখনৰ মেইন শিক্ষক আছিল মোৰ শ্ৰদ্ধাৰ স্বৰ্গীয় মহেন্দ্ৰ সূত্ৰধাৰ, তেওঁ তাত শিকাই থাকে। মই এদিন তাত গ'লোঁ ওচৰ, মোৰ লগত এটা দাদা এজন গৈছিল ধনঞ্জয় ওজা, তেওঁ মই দুয়োজনে গ'লোঁ চাব গ'লোঁ। তেওঁ কৈছে যে কি চাই আছা, বেলেগ বেলেগ নাচি আছে, ঝুমুৰা চালি নাচি আছে। মই কৈছোঁ চাবা হৈছোঁ দক, তুমি নাম লিখিবা, মই লিখিম দক, শিকিবা নাখানে শিকিম দক, সেই তাৰ বাৰু কালি আহিবা। নেক্সট দিনা গ'লোঁ, সেই যে গ'লোঁ ধৰ মই প্ৰায় 75 চনমান হ'ব আৰু,

0: পার্সনমানত তেতিয়া
1: গতিকে
0: আপোনাৰ
1: তেতিয়া
0: বয়স বহুত কম থাকে।
1: তেতিয়া তেতিয়াৰ পৰা গ'লোঁ। কিন্তু তাৰে আগতে মই এনে বৰগীত মাৰোঁ, আমাৰ ঘৰৰ মোৰ পেহী বৰ ধুনীয়া মাত আছিল, তেওঁ গাইছিল, তেওঁ ঐচন মোহনা যিটো গীত আমাৰ কৃষ্ণৰ মানে ৰূপ বৰ্ণনা কৰি সেইটো গাইছিল, আৰু মোৰ দাদাই গাইছিল আমাৰ নাম কীৰ্তন ঘোষাৰ যিটো প্ৰথম চতুৰ্বিংশ পদৰ প্ৰথম ঘোষা, এই হে জয় হৰি গোবিন্দ, তাত পুথিৰ সুৰত গাইছিল আমাৰ পথ চন্দ্ৰৰ সুৰটো অলপ সুকীয়া, মই গাই দিছোঁ অকণমান। প্ৰথমে

0: এখিনি আপুনি আপোনাৰ তেওঁ আপোনাৰ মানে আপোনাৰ ভাতৃ
1: আৰু মোৰ দাদা আপোনাৰ ৰবীন দৰ্জা তেওঁ ঢুকাইছে আৰু তেওঁ গাইছিল। মই গাই থাকোঁতে ভাবিছোঁ কি গীতটো বৰ ভাল লাগে শুনি, সেইমত মোৰ ইমান মানে সেই প্ৰতি মোৰ ইমান মানে তেনেকুৱা জানা
0: নাছিলোঁ
1: গাইছিল কি এনেকুৱা ভাবিছিলোঁ আৰু কি গাইছিলোঁ বাৰু ইমান ভাল লাগে সেইটো প্ৰথম মানে শুনিছিলোঁ। তাৰপৰা পেহীদেউ মোৰ তেওঁ এনে মোৰ ৰেডিঅ'ত বোলে এনে এপ্লাই কৰিছিলোঁ শুনিছিলোঁ, কিন্তু তেওঁক ঘৰত গাব নিদিলে, মহিলা গাব ক'ত মহিলা ছোৱালী যাব নিদিলে, তেওঁ তেওঁৰ মুখত মই শুনিছোঁ

0: পালা, এইটো শুনি মই আপ্লুত হৈছিলোঁ। এই গীতটো মই তেতিয়া এই অনুষ্ঠানত যাতে সুধিছিলোঁ ছাৰে যে তুমি কিবা জানা না গীত, মই এইটো গাই দিছিলোঁ প্ৰথম, বঢ়িয়া। তেওঁ প্ৰতি মোৰ এটা আকৰ্ষণ বা তেওঁ মোৰ প্ৰতি সেই হ'ল যে তেওঁ মই তেওঁ যি দিয়ে পটৎক্ষণ এটা আয়ত্ত কৰিব পাৰিছিলোঁ।
1: এনেই আপোনাৰ ধৰকচোন, আপুনিতো ক'লে যে আপোনাৰ পেহীৰ কণ্ঠত ইমান শুৱলা গীত শুনিছিলে আপুনি, আপোনাৰ জ্যেষ্ঠ
0: দাদা
1: আপোনাৰ তেখেতৰ কণ্ঠতো আপুনি গীত শুনিলে। এই সময়খিনিত আপোনাৰ যে সাংগীতিক প্ৰতিভা কিবা আছে, আপুনি যে এজন শিল্পী হ'ব পাৰে, এই কথাটো বাৰু ঘৰত কোনোবাই চৰ্চা কৰিছিল নেকি?
0: মোক আমাৰ মানে ভিনদেউ বাধাও দিছিল যাব নালাগে, এইবিলাক কৰিলে পঢ়া শুনাত ক্ষতি হ'ব। মই সেই গৈ থাকিলোঁ, মনে মনে গৈছিলোঁ আৰু।
1: আপুনি মানে সেই স্কুলৰ গানৰ স্কুলখনলৈ গান নৃত্য এইবিলাকৰ
0: ওচৰতে, আমাৰ বেছি দূৰ নহয় ওচৰত, তাতে মোৰ এল পি স্কুলখন আছিল য'ত পঢ়িছিলোঁ। গতিকে সেই স্কুলখনৰ ডাঙৰ বহুত শিল্পী আমাৰ গুৰুপ্ৰসাদ ওজা, এইবাৰ আমাৰ শংকৰ একাডেমি বঁটা পাইছে, অনন্ত ওজা, তাৰপিছত আমাৰ নৰহৰি বুঢ়া ভকত তাতে আছিল প্ৰথমতে, তাৰপিছত গুচি আহিল তেওঁ। এনেকুৱা বহুত বহুত ডাঙৰ ডাঙৰ শিল্পী যিবিলাকে একো নাপালে বৰ্তমান, সেইবিলাকতো হেৰাই গ'ল কালৰ গতিত, ডাঙৰ ডাঙৰ শিল্পী তাৰ জন্ম হৈছিল। গতিকে সেই তাতে মই তাতে শিকিছিলোঁ, মোৰ খুব ভাল আছিল। আৰু
1: আপুনি মনে মনে ঘৰৰ পৰা ওলাই গৈ এখন গানৰ স্কুলত আপোনাৰ নামটো লিখাই লৈ, এই কথাটোত তেতিয়া পইচা পাতিৰ কথাও আছিল, আপোনাক ঘৰৰ পৰা কোনেও গম নাপালে নেকি যে ঘৰৰ কোনো আপোনাৰ
0: আছিল? এনেই আমাৰ ঘৰৰ অৱস্থা খুব বেয়া আৰু, গতিকে তথাপিও আৰু সিমান বাধা নিদিলে আৰু, ধৰক এইবিলাক গৈছে ভাল পাইছে, মোৰ দাদাটো ভাল পাইছিল, দাদাজন যিজন আছিল তেওঁ খুব ভাল পাইছিল, এই মোকে গান গাইছে। প্ৰথম মই আমাৰ সেই অনুষ্ঠানৰ কেনেকুৱা আছিল আগত, সেই মানে আমাৰ এইটো শংকৰদেৱ কলাক্ষেত্ৰ, এতিয়া শংকৰদেৱ কলাক্ষেত্ৰ নাম, মানে 1947 চনত জন্ম হৈছিল। গতিকে সেই কলাক্ষেত্ৰত আগতে চাংঘৰ আছিল, এতিয়া পকী ঘৰ হৈছে, আমি আমি আমি হেৰি অনুষ্ঠান পাতি কৰিছোঁ যিটো, আৰু সেই সময়ত প্ৰগ্ৰাম গাব গৈছিল। ইয়াৰ পৰা আমাৰ আগত আৰ্টিষ্ট কেনেকুৱা আছিল, প্ৰগ্ৰামটো বন্দোবস্তি কৰিব গৈছিল, তাতে মানুহজনে থাকি শুনি প্ৰগ্ৰামটো কিমান বছৰত বন্দোবস্তি হ'ব এনেকুৱা হ'ব, তাৰপিছত নেক্সট দিনা আৰু আৰ্টিষ্টখিনি বাছি লয় আমাৰ, সেই যোনে থাকে তেওঁ পাব আৰু চান্সটো, নাথাকিলে নাপায়। গতিকে মই সেইবাৰ সেইদিনা আছিলোঁ, থাকোঁতে মোক প্ৰথম মনত আছে নাগৰিজুলিত প্ৰগ্ৰেম কৰিছিলোঁ প্ৰথম, কিন্তু মই ইমান সেই হোৱা নাছিলোঁ, নিজে অকলশৰীয়াকৈ গান আছিলোঁ, লগত গ্ৰুপত মই গাইছিলোঁ, সেইটোৱে মই প্ৰথম আৰম্ভণি নাগৰিজুলিত প্ৰগ্ৰেম কৰা। তাৰপিছত অসম সাহিত্য বা আমাৰ অভয়পুৰীত হৈছিল, তাতে ভূটান নাচত মানে থাপ মানে থাপৰ হৈছিলোঁ, মানে গান গাইছিলোঁ, লগত গাইছিলোঁ, সেনেকৈ গ্ৰুপত গাইছিলোঁ, এনে এককভাৱে কৰা নাছিলোঁ। তারপর তার শিকাই শিকি শিকি তাতে তেওঁ এনেকৈ শিকাইছে, আমার ভোটাল শিকাইছে, নাম শিকাইছে, মই নিজে এবার 80 মই 81ত মাদ্রাজত, সেই মাদ্রাজ আছিল, তাতে মই কি বলে জুমুরা নৃত্য নাচিছো।
1: আপনি এই গীত আর নৃত্য দুইটারে প্রশিক্ষণ
0: সব শিকাই তাতে, গোটাইবিলাক শিকায়
1: সেইখনত, গোটেইখিনি
0: ইংরাজিও তেওঁ দুইটা ওয়ার্ড শিকাইছিল, ইমান এক্সপার্ট আছিল, একেবারে সাধারণ মানুহ, তেওঁ এটা কাঠ মিস্ত্রী আছিল, তেওঁৰ অৱদান কেতিয়াও পাহৰিব নোৱাৰে। তেওঁৰ কাৰণে আজি এইখিনি আগবাঢ়ি গৈছোঁ।
1: আপোনাৰ গুৰুগৰাকীৰ নামটো আকৌ এবাৰ কওকচোন।
0: শ্ৰদ্ধাৰ মহানন্দ সূত্ৰধাৰ।

0: আনন্দ সূত্রধার, তেখেতে আপনার গানৰ জগতখনলৈকে আপোনাক আগুৱাই দিলে, গীতৰ জগতখনলৈকে। দিয়াৰ পিছত আপুনি সেই কলেজে নাগৰী জুলিত আপুনি প্ৰথম অনুষ্ঠানত গ'ল, তাৰপিছত আৰু ইভেন বাহিৰলৈকেও গ'ল,
1: তাৰপিছত লাহে লাহে আৰু
0: বাহিৰলৈকে
1: গুচি
0: খোজ দিলে। কিন্তু কেতিয়াৰ পৰা আপুনি এককভাৱে এই গীত গোৱা এই কথাটো কেতিয়াৰ পৰা আৰম্ভ হ'ল?
1: সেই অনুষ্ঠানত থাকোঁতে তেতিয়া আমাৰ কম্পিটিশ্যন হয়, কম্পিটিশ্যনবিলাকত তেওঁলোকে বচাই লৈ যায় এইবিলাক গাব, তাত গাব লাগিব, বৰগীত গাব লাগিব, এনেকুৱা কম্পিটিশ্যনত। সেই মই ৰামু ঘাইটো গাইছিলোঁ প্ৰথম কম্পিটিশ্যনত। সেই তেতিয়া আমাৰ এককভাৱে তেওঁলোকে নিৰ্দিষ্ট কৰিছিলে, এওঁ ইটো গাব, এই ল'ৰাজনে ইটো গাব, এনেকুৱা তেওঁ ধুনীয়াকৈ
0: আপোনাৰ মানে স্কুলখনৰ পৰা
1: স্কুলখনত সুন্দৰকৈ বুজায় এইজনে এইজন এই গীতটি গাব, এইজন এই গীতটি গাব, ছাত্ৰবিলাকক তেনেকুৱাকৈ বুজাই দিছিল ধুনীয়াকৈ। সেইমতে আমি আগবাঢ়ি গৈছিলোঁ। তাৰপিছত নিজৰ ইণ্টাৰেষ্ট, মোৰ কিন্তু ইণ্টাৰেষ্ট খুব আছিল, গতিকে সেইকাৰণে মই মানে ইটো গীত শিকাৰ লগে লগে বেলেগে তেওঁক শিকাই দিলে মই এইটো মনত ৰাখোঁ খুব। আপুনি আপোনাক শিকালে মোৰ মনত থাকিব থাকে, মই তৎক্ষণাতে মডাৰ্ণত মই সিমান ইণ্টাৰেষ্ট নাই, কিন্তু বৰগীতত বা নামত বা আমাৰ ডেন্সতে যি তৎক্ষণাতে মোৰ আয়ত্ত হয়, সেইটো মোৰ এটা মানে গুণ বুলি ক'ব নাকি নাজানো আৰু মই আজি, সেইকাৰণে আজি কেনেকৈ জানি মই আজি এনেকুৱা বঁটা বাবৰ এটা সেই পালোঁ আৰু।
0: ঠিক আছে, এইদৰে আপুনি আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰিলে আপোনাৰ স্কুলখনত আৰম্ভ কৰাৰ পিছত, সেইখিনিয়ে আপোনাৰ সাংগীতিক জগতটোৰ ভেটি তৈয়াৰ কৰিলেনে তাৰপিছত আপুনি আকৌ কিবা উন্নত প্ৰশিক্ষণ বা আৰু কোনোবা গুৰুৰ কাষত গ'ল?
1: গৈছোঁ, তাৰপিছত মই তেওঁ কেইবছৰমান থাকোঁতে তেওঁ ঢুকালে, আমি মানে হাইস্কুলত পঢ়ি থকা
0: আনন্দ সূত্ৰত
1: তেওঁ ঢুকালে। তেওঁ ইমান গুণী শিল্পী আছিল, তাৰমানে সেই সময়ত বৰপেটাৰ কিছুমান লক্ষণশীল সমাজ আছিল সেই সময়তো, তেনে কিয় আছিল এইটো মানে বেয়া ভবাৰ কথা নহয় যে বৰগীতবিলাক যাতে নষ্ট নহয়, বেলেগক মানে শিকাইছিল এনেকুৱা ধৰণে, বেলেগত যাই ক'ৰবাত এনেকুৱা নষ্ট কৰিব, এটা সত্ৰত যাতে যিটো পৰম্পৰা সেইমতে যাতে শিকাব বা শিকি থাকিব, সেইটোৰ কাৰণে বেলেগক শিকোৱা নাছিল। আমাৰ এটা নিয়ম আছিল মানে
0: বেলেগক মানে কি বৰপেটাৰ বাহিৰৰ,
1: বৰপেটাৰ বাহিৰৰ বুলি কথা নাই, যে সত্ৰত মানে শিকোৱা সত্ৰত শিকিব লাগিব, সত্ৰত দেখুৱাব লাগিব, তেনেকুৱা ধৰণে এইটো বাধ্যবাধকতা আছিল যে আপোনাক যদি মই শিকাওঁ আপুনি বাহিৰত গুচি যাব, বৰপেটাত গুৰুত্ব নিদিব সত্ৰখনত। আমাৰ যিটো মহাপুৰুষ মাধৱদেৱ স্থাপন কৰিছিল
0: যদিও,
1: মাধৱদেৱ স্থাপন কৰিছিল যদিও গোটেইখিনি সত্ৰৰ নিয়ম মাপকাঠিখিনি আমাৰ মথুৰাজ বুঢ়াটাই ঠিক কৰি থৈ গৈছে, কোনে অজাবংশ, কোনে গায়ন বায়ন, কোনে সূত্ৰধাৰ, এনেকৈ ধুনীয়া কোনে পাঠক, এইবিলাক সুন্দৰকৈ সজাই গৈছে। সেইমতে আমাৰ চলি আছোঁ, গতিকে তাৰে মাজত আমাৰ এই প্ৰশিক্ষণ এনেকৈ প্ৰশিক্ষণ হয়, আমাৰ তাতে আমাৰ প্ৰশিক্ষণ দিয়ে যদিও আমাৰ সত্ৰৰ লগত আমাৰ ব্যক্তিবিলাক জড়িত হৈ থাকে, সেই আৰ্টিষ্টবিলাক বা সেই কলা কৌশলীবিলাকে জড়িত হৈ থাকে, গতিকে বেলেগক শিকালে আৰু আপুনি বেলেগত গুচি যাব, সত্ৰৰ পৰম্পৰাত জটি পৰিব, এনেকুৱা ধৰণৰ কাৰণে নিশিকাইছিল। তথাপি এই মহানন্দ সূত্ৰধাৰ তেওঁ প্ৰায় গোটেইকে শিকাইছিল, তেওঁ তেওঁ যদি আপুনি উৎসাহিত শিক্ষা তেওঁ শিকি শিকাইছিল, তেওঁ বাধ্যবাধকতা তেওঁ নাভাবিছিল ধান তেওঁ শিকাই, তাৰ কাৰণে আমিও নিশ্চয় আমি মই এটা অজা বংশৰে, মই গায়ন বান বংশৰ নহয়, তাৰমানে আমাৰ সূত্ৰধাৰ বংশ, গন্ধিয়া বংশ ভাগ ভাগ আছে, মই অজা বংশ আমাৰ বৰপেটা হাতৰ অজা বংশৰে তেনেকুৱাকৈ পালা আছে গাব লাগে, গতিকে মই সেইটো আছোঁ। কিন্তু মই বৰগীতটো মই পোৱাৰ কাৰণে মোৰ এটা মই স্পেচিয়েল শিকিলোঁ, তাৰমানে
0: বৰগীতটো এনেই বংশ পৰম্পৰা ফালৰ পৰা আপোনাৰ ভিতৰত
1: আমাৰ ভিতৰত নপৰে
0: নপৰে
1: কিন্তু মই মোৰ ওজাপালি, মই ওজা ওজা বংশৰ ওজাপালি গাওঁ সত্ৰ, আমাৰ যে সত্ৰীয়া ওজা বুলি কয়, আমাৰ আমাৰ যে মাৰে ওজাবিলাক এইবিলাক নহয়, আমাৰ সত্ৰৰ বৰগীত আৰু ভাগৱত কীৰ্তন ঘোৱাৰ পাঠ এইবিলাক গা হয়, গতিকে সেই আমি গাওঁ, সেই নাচোঁ।
0: কিন্তু আপুনি যিটো ফৈদৰ মানে মই কৈছোঁ আপোনাৰ ধৰক ওজা সম্প্ৰদায় মানে ওজা বংশ, সেইটো তেখেতসকলে আপোনাৰ পৰিয়ালত সেইবিলাক গীত মাতৰ চৰ্চা আছিল নে নাই, মানে আপোনাৰ ঘৰত নাথাকিও আপোনাৰ
1: আছে? মোৰ ককা
0: হয়,
1: মোৰ ককা ওজাপালিৰ বিখ্যাত আছিল, তেওঁ
0: শিল্পী
1: শিল্পী আছিল, তেওঁ শিকাইছিল গুৰু পাছলৈ, যা ইবাৰ মোৰ লগত একেলগে তেওঁ সংগীতৰ কাৰণে বঁটা পাইছে, ওজাপালিত পাইছে, আৰু তেওঁৰ পৰা ওজাপালি মই শিকিছোঁ গুৰু পাছলৈ যা, গতিকে স্পেচিয়েল কৰি শিকিলোঁ। ঠিক তেনেদৰে বৰগীত আৰু এওঁ ঢুকাৰ পাছত মই নাৰায়ণ চন্দ্ৰ গায়ন, তেওঁ গন্ধিয়া বংশ বৰপেটা সত্ৰৰ লগত জড়িত, তেওঁ শিকাইছিল কিছু, তেওঁৰ কাৰণে মই
0: সেইখিনি মানে কি আপুনি সত্ৰ
1: সত্ৰ সত্ৰৰ বাহিৰত, কিন্তু সত্ৰৰ তেওঁ
0: সত্ৰীয় পৰম্পৰা
1: গোৱাৰ কাৰণে সত্ৰত গোৱাৰ তেওঁ ঘৰতে শিকাইছিলে, মানে
0: হয়
1: তেওঁ ঘৰত শিকাইছিল সত্ৰত গোৱাৰ কাৰণে, মানে সত্ৰত কেনেকুৱা লাগে সেই গীতখিনি তেওঁ শিকাইছিল। ঠিক হৰিবান নামৰ এজন আমাৰ বিখ্যাত গুৰু আছিল, তেওঁ সত্ৰত কেনেকৈ গাব লাগে সেই পদ্ধতিটো আমাৰ আমাৰ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকৰ সৌজন্যত বৰপেটা এটা সাংস্কৃতিক কেন্দ্ৰ স্থাপন হৈছিল, তাতে তাৰমানে ট্ৰেইনিং দিছিল আমাৰ সেই আমাৰ যিজন সাংস্কৃতিক কেন্দ্ৰৰ যিজন ইনচাৰ্জ, তেওঁ এইবিলাক ট্ৰেইনিংবিলাক লৈ গৈছিল যে গায়ন বানৰ ট্ৰেইনিং, তাতে মই শিকিছিলোঁ গায়ন বানখিনি ভালকৈ সত্ৰত কেনেকৈ গাব লাগে সেই পদ্ধতি তাতে শিকিছিলোঁ। আৰু নাৰায়ণ চন্দ্ৰ গায়নে যেতিয়া শিকাইছিল তেওঁ কৈছিল, তেওঁ ঢুকোৱাৰ আগতে কৈ গৈছে, গুণীন তুমি এইবিলাক নিদিবা, এইবিলাক গন্ধৰ্ব বিদ্যা তুমি কেতিয়াও নিদিবা, সেইকাৰণে তেওঁ ঢুকোৱাৰ পিছত মই তেওঁৰ বংশৰ কামখিনি আজিও মই সত্ৰত নিৰৱিচ্ছিন্নভাৱে 30 বছৰমান হ'ল আজিও কৰি আছোঁ তেওঁলোকৰ কামখিনি,
0: মানে এই বৰগীতৰ
1: বৰগীতৰ

0: এই
1: মিউজিক গাব
0: যে
1: লাগে,
0: সত্ৰত গৈ গীত পৰিৱেশন কৰা,
1: মই ওজাপালি গাৰ ওপৰে সেইখিনি ৰাতি মই তেওঁলোকৰ গীত পদখিনি গাওঁ।
0: বৰ্তমান আপুনি সত্ৰত কি কি সেইবিলাক কথা পিছলৈকে আহিম, যদিও আগতে জানিবৰ মন গৈছে মোৰ। বৰ্তমান আপুনি বৰপেটা সত্ৰত, আপুনি আপুনি কি কি পৰিৱেশন কৰে?
1: ওজাপালি গাওঁ আমাৰ সত্ৰৰ, সেইটো
0: আমাৰ যিটো বংশগত পৰম্পৰা,
1: ওজাপালি গাবই লাগিব আমি।
0: হয়,
1: সেইটো মই নাগৰৰ কথা নাই, কিন্তু আমি আমাৰ বংশৰ গাবই লাগিব।
0: হয়,
1: সেই পৰম্পৰা মানে নৈমিত্তিক প্ৰসংগ আমি খৰচ কৰি আছোঁ। তাৰোপৰিও এই গায়ন বান যিটো আমাৰ গীতৰ পালা বুলি কয়, গীতৰ পালা সেই আমাৰ বহাগৰ পৰা একেবাৰে তাক লগিন আছে। আমাৰ যিটো উৎসৱ পৰে দেউল উৎসৱৰ লগিন, আমাৰ মহাপুৰুষ মাধৱদেৱৰ, মহাপুৰুষ শংকৰদেৱৰ আৰু বুঢ়াটাৰ তিথিত আমাৰ 5 দিন, মহাপুৰুষ মাধৱদেৱৰ 10 দিন চলে, মহাপুৰুষ শংকৰদেৱৰ 7 দিন চলে আৰু বুঢ়াটাৰ 5 দিন চলে। এই 17 দিন, 17 দিন আমাৰ সুন্দৰকৈ বৰপেটা সত্ৰত ধুনীয়াকৈ গীতৰ পালা হয়। মানে গীতৰ পালা হয় মানে তেওঁ গুৰুজনে লিখি যোৱা, মহাপুৰুষ শংকৰদেৱ মাধৱদেৱে লিখি যোৱা এই গীত পদখিনি, অংকীয়া গীতবিলাক গোৱা হয়। সেই গীতখিনি গোৱাৰ পাৰদৰ্শিতা থাকিব লাগিব, এনে গাব নোৱাৰে, সুন্দৰ মানে পৰিৱেশন আপুনি পাব পিছত। গতিকে সেইবিলাক ট্ৰেইনিং দিয়া হয়। একেবাৰে বিখ্যাত শিল্পী তাত আছে, বহুত হেৰাই গ'ল কালৰ গতিত, গতিকে সেইখিনি তাত আমি মই গাওঁ তেওঁলোকৰ, মোৰ এইখিনি কৰাৰ উপৰি সেইখিনি মই
0: দায়িত্ব আছে আপোনাৰ
1: দায়িত্ব।
0: হয়, এতিয়া এই ধৰকচোন আপোনাৰ সংগীত জীৱনটো আৰম্ভণি কৰিছিলোঁহে, বহুত দূৰলৈ গুচি আহিলোঁ, কিন্তু এই যে আপোনাৰ সংগীত জীৱনটো আৰম্ভ হৈছিল, তেতিয়া আপুনি স্কুলীয়া একে সময়তে পঢ়া শুনাও চলি আছে, আৰু যেতিয়া আপুনি প্ৰথম স্কুলখনলৈ গৈছিল আপোনাৰ মহানন্দ সূত্ৰধাৰ তাত শিকিবলৈ গৈছিল, তেতিয়া আপুনি কোন ক্লাছৰ ষ্টুডেণ্ট?
1: মই এল পি স্কুলত পঢ়িছিলোঁ,
0: এল পি স্কুলত পঢ়িছিলে। গতিকে এল পি স্কুলৰ পৰা দীঘলীয়া যাত্ৰা, তাৰ আপুনি হাই স্কুল পাছ কৰিলে, এনেকৈ গ'ল বৃত্তিত, আপুনি এগৰাকী শিক্ষক বৰ্তমান, গতিকে আপুনি সেই পঢ়া শুনাৰ কথাটোও আগুৱাই লৈ যাব লগা হৈছে। গতিকে এই পঢ়া শুনা আৰু গীত মাত, এই দুটাৰ মানে ঘৰত কেতিয়াও মানে আপোনাক কোৱা নাই নেকি যে পঢ়া শুনাৰ পিনে মন দিছে নে নাই, নে গীত মাতত বেছি মন দিছে? কাৰণ আপুনি বহুত আপ্লুত হৈ এই গোটেই প্ৰক্ৰিয়াটোৰ ভিতৰত সোমাই পৰিছে।
1: আমাৰ মানে অলপমান আছে, আমাৰ অৱস্থা একেবাৰে বেয়া, মই এইটো সঁচা কথা ক'লোঁ। আমাৰ দেউতা তাৰমানে মোৰ স্কুলত নাজতে ঢুকাইছে, আমাৰ সিমান ইনকাম মানে নাই আৰু
0: নাছিলে। হয়,
1: এইবিলাক শিকাওঁতেও ধৰক আমাৰ তাতে সিমান পইচা পাতি দিব নালাগে, এনে শিকিব পাৰি সেই অনুষ্ঠানত। গতিকে তাতে শিকিলোঁ, শিকি শিকি অলপ কাৰোবাক শিকালোঁ, ধৰক অলপ 2-1 পইচা পালোঁ, আৰু টিউশ্যনো কৰোঁ মাজে মাজে, অলপ 15 টকাৰ টিউশ্যন কৰিছোঁ মনত আছে।
0: মানে মানুহক কি টিউশ্যন মানে কি,
1: গানো শিকাইছোঁ আৰু এইবিলাকে ক্লাছৰো শিকাইছিলোঁ আৰু শিকাই, এনেকৈ দুটা বিভাগ গৈ আছোঁ আৰু দুয়োটা ক'ত প্ৰগ্ৰেম কৰিলোঁ, অলপ পইচা পায়,
0: হয়
1: ভাল পায় আৰু।
0: গতিকে ঘৰখনৰ কাৰণে এটা সহায় হৈছিল,
1: সহায় হৈছিল অলপ,
0: গতিকে তেখেতলোকেও ঘৰৰ পৰা আপোনাৰ কোনো
1: বাধা
0: নাছিলে। হয়, কিন্তু আপোনাৰ এনেই নিজৰ ফালৰ পৰা অসুবিধা হোৱা নাছিল পঢ়া শুনা আৰু এই গীত মাত চব চলাই যোৱা?
1: মই কিন্তু পঢ়া শুনাত কৰি এইটো বেছি গুৰুত্ব দিছিলোঁ,
0: দিছিলে।
1: ক'ত প্ৰগ্ৰেম, পৰীক্ষা আছে, পৰীক্ষা এই পিছত হ'ব, 15 দিন আছে, যাওঁ প্ৰগ্ৰেম বুলি গৈছিলোঁ, গৈছিলোঁ। ইণ্টাৰেষ্ট, খুব ইণ্টাৰেষ্ট লাগে।
0: আমি এতিয়া আপোনাক আকাশমণিৰ বৰগীতৰ শিল্পী হিচাপে জানো, আপোনাৰ নাও খেলৰ গীত আছে, আপোনাৰ হোলী গীত আছে, আপোনাৰ বিভিন্ন গীত মাতত আছে, তাৰপিছত আৰু
1: সত্ৰৰ ৰাতিপুৱাৰ প্ৰসংগ কেনেকৈ চলে আমাৰ
0: সত্ৰত, প্ৰসংগীয়া যিখিনি বা ঘোষা পাঠ আছে আপোনাৰ, সেই গোটেইখিনি আমি এটা এটাকে আহিম এইবিলাকলৈ। কিন্তু আজি আমি প্ৰথম খণ্ডত আপোনাৰ প্ৰাথমিক পৰিচয়টো লৈছিলোঁ, যে আপুনি কেনেকৈ গীত মাত আৰম্ভ কৰিলে। এতিয়া গোটেই শিক্ষাটো আপোনাৰ মুঠৰ ওপৰত বৰপেটা, বৰপেটা সত্ৰ আৰু তাৰ লগত আনুষাংগিক যিখিনি মানে এই শিক্ষানুষ্ঠান বা গীত মাতৰ অনুষ্ঠান আছিল সেইবিলাকৰ সৈতে জড়িত হৈ তাৰ পৰা আৰম্ভ হ'ল, আৰু সেইকাৰণে আপুনি এতিয়াও ঠিক সত্ৰীয়া ধাৰাৰ গীত মাতৰ মাজতেই আপুনি আবদ্ধ হৈ থাকিল, আৰু তাৰ প্ৰচাৰ আৰু প্ৰসাৰৰো আপুনি নিশ্চয় বহুত উদ্যোগ লৈছে, বহুতত শিকাইছে। আমি এটা এটাকৈ সেইবিলাক মানে পাৰ হৈ যাম আমাৰ আলোচনাত। কিন্তু আজি প্ৰথমখনত আমি সামৰিব লৈছোঁ, সামৰাৰ সময়ত আপোনাৰ কওকচোন বাৰু আমি শ্ৰোতাক কি শুনাই যাম শেষত, এতিয়া কিবা গীতাৰে সামৰিব খুজিছোঁ?
1: এতিয়া মহাপুৰুষ মাধৱদেৱৰ ৰে মন হয় বহুত প্ৰথম গীত তেওঁ, সেইটো মোৰ এতিয়া আছে, সেইটো আপুনি সময় পাৰে, ভাল লাগিব সেই গীতটো।
0: ঠিক আছে, আমি এই বৰগীতটিৰে আজিৰ অনুষ্ঠানটিৰ সামৰণি মাৰিছোঁ। ওজা ডাঙৰীয়া, আপোনাক ইয়াৰ পিছত লগ পাম আমি আমাৰ দ্বিতীয় খণ্ডত, আৰু আজিলৈ বিদায় লৈছোঁ, নমস্কাৰ,
1: ধন্যবাদ।

0: মোৰ সংগীত যাত্ৰা অনুষ্ঠানটিত ইমান পৰে সত্ৰীয়া সংগীতৰ শিল্পী গুণীন্দ্ৰনাথ ওজাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ প্ৰথম খণ্ডটি শুনিলে। তেখেতৰ সৈতে আলাপ আৰু এই অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ। গুণীন্দ্ৰনাথ ওজাৰ সংগীত যাত্ৰাৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মইও এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: ৱৰ্ক ফ্ৰম হোম, অধিক বেতন, মাত্ৰ এটা ক্লিকতে। আৰে ৱাহ,
6: পছিলে।
7: অচিনাকি লিংকত ক্লিক নকৰিব। RBIয়ে কয়,
8: জানি ৰক, সতৰ্ক হৈ ৰক।
9: আজি নিশা 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত যোগ চৰ্চা আৰু স্বাস্থ্য এই বিষয়ে যোগ শিক্ষকদ্বয় দীপিকা কলিতা আৰু অংকিতা বৰঠাকুৰৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎগ্ৰহণ অশোক ভট্টাচাৰ্যৰ।
10: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
11: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
10: পিছে এনে যত্ন ক'ত পালি?
11: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
10: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
11: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
10: অঁ, সঁচাকৈ বৰ ভাল কথা,
11: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান।

0: প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

মৃত যুৱকজন সঞ্জয় তাঁতী বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ৰেলৱে মাটিত অস্থায়ী ঘৰ বান্ধি বাস কৰা সঞ্জয় তাঁতীৰ ঘৰৰ ওপৰতে গছডাল উফালি পৰাত এই দুৰ্ঘটনা সংঘটিত হয়। ৰাইজৰ সহযোগত আৰক্ষীয়ে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱকজনক অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে যুৱকজনৰ মৃত্যু হোৱা বুলি প্ৰকাশ কৰে। যুৱকজনৰ অকাল বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। বিশিষ্ট গায়িকা সুমন কল্যাণপুৰৰ কালি মুম্বাইৰ নিজা বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 89 বছৰ। প্ৰবীণ গায়িকাগৰাকীয়ে 1950 চনৰ পৰা 1970 চনলৈ বোলছবি গীতৰ সোণালী যুগত হিন্দী মাৰাঠীকে ধৰি বিভিন্ন ভাৰতীয় ভাষাৰ গীতত কণ্ঠদান কৰিছিল। 1937 চনৰ 28 জানুৱাৰীত বাংলাদেশৰ ঢাকাত জন্মগ্ৰহণ কৰা সুমন কল্যাণপুৰে 1950 চনৰ মাজভাগত প্ৰথমখন হিন্দী ছবিত গীত গাইছিল। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 9 বজাত শুনিবলৈ পাব।

0: সেয়া আছিল জয়ন্ত হাজৰিকাৰ কণ্ঠত নিৰ্মল প্ৰভা বৰদলৈৰ ৰচিত গীত।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰ নিৰ্মল প্ৰভা বৰদলৈৰ ৰচনাৰে দীপালী বৰঠাকুৰৰ কণ্ঠৰ গীত।

0: নির্মল প্রভা বৰদলৈৰ রচনায় দীপালী বৰঠাকুৰৰ কণ্ঠৰ গীতটি শুনিলে।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: বিশেষ লোক আদালত সমাধান সমাৰোহ। মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰীয়া শিল্পী ঋদীপ দত্ত, গীতিকাৰ নিৰ্মল প্ৰভা বৰদলৈ।

সেয়া আছিল ৰিদীপ দত্তৰ কণ্ঠত নিৰ্মল প্ৰভা বৰদলৈ ৰচিত গীত। গীতিমালিকাত এইবাৰ শুনক ছবিন মেধিৰ কথাৰে দেৱযানী শৰ্মাৰ কণ্ঠৰ গীত।

0: সবিন মেধিৰ কথাৰে দেৱজানী শৰ্মাৰ কণ্ঠৰ গীতটি শুনিলে।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: কি হয়
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানৰ শেষত শুনোৱা হওক দিলীপ চৌধুৰীৰ কণ্ঠৰ গীত। গীতৰ কথা পদ্মনাথ গোহাঁই বৰুৱাৰ।

0: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটোপলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
1: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 মিনিটত।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, বিকশিত অসম দৰ্শনৰ অধীনত ৰাজ্যৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰা সন্দৰ্ভত নতুন দিল্লীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আলোচনা, ৰাজ্যজুৰি আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱৰ আয়োজন, অহা 9 জুনত তৃতীয়ৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে নিয়মীয়া মান নিৰূপণ পৰীক্ষাৰ প্ৰথম পৰ্যায় আৰম্ভ, ভাৰতীয় সংগীত জগতৰ

0: কিংবদন্তী গায়িকা সুমন কল্যাণ বৰুৱাৰ দেহাৱসান আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত গুজৰাট টাইটানছক হৰুৱাই ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ একেৰাহে দ্বিতীয়বাৰৰ বাবে খিতাপ অৰ্জন। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেন্দ্ৰীয় বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি বিকশিত অসম দৰ্শনৰ অধীনত ৰাজ্যখনৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰা সন্দৰ্ভত আলোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে শ্ৰী সোণোৱালৰ সৈতে হোৱা প্ৰতিটো সাক্ষাৎকালত অসমৰ ভৱিষ্যত তথা ৰাজ্যৰ প্ৰগতিৰ পৰ্যালোচনাৰ সুযোগ লাভ কৰা যায়। তেওঁলোকে বিগত 10 বছৰত অসমৰ উন্নয়নৰ পৰ্যালোচনা কৰাৰ লগতে অনাগত সময়ত অৰ্থনৈতিক বিকাশ, আন্তঃগাঁথনি তথা সৰ্বাংগীন উন্নয়ন অধিক শক্তিশালী কৰাৰ বিষয়ত আলোচনা কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই যোৱা নিশা কেন্দ্ৰীয় শক্তিমন্ত্ৰী মনোহৰলাল খট্টৰক সাক্ষাৎ কৰি অসমৰ শক্তি আত্মনিৰ্ভৰশীলতাৰ লক্ষ্য পূৰণৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে লগতে নতুন দিল্লীত কৰ্মৰত অসম কেডাৰৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াসকলৰ সৈতেও মত বিনিময় কৰে। তেওঁ কয় যে এই বিষয়াসকলৰ অভিজ্ঞতা, দক্ষতা আৰু বিভিন্ন গুৰুত্বপূৰ্ণ দায়িত্বত কাম কৰাৰ জৰিয়তে আহৰণ কৰা জ্ঞান ৰাজ্যৰ উন্নয়নৰ বাবে অমূল্য সম্পদ। ডঃ শৰ্মাই বিষয়াসকলক বিকশিত অসম গঢ়াৰ লক্ষ্যৰ সৈতে সদায় সংযুক্ত হৈ থাকিবলৈ আৰু নিজ নিজ ক্ষেত্ৰৰ অভিজ্ঞতা আৰু নিপুণতাক ৰাজ্যৰ জনসাধাৰণৰ সামূহিক কল্যাণৰ বাবে ব্যৱহাৰ কৰিবলৈ আহান জনায়। অহা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য মংগোলিয়াৰ পৰা অহা 3 জুনত গুৱাহাটীলৈ ঘূৰি অহাৰ পাছতে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ'ব। নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ পাছতে কালি মুখ্যমন্ত্ৰীয়ে এই কথা সদৰি কৰে। ৰাজ্যজুৰি আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মহাপুৰুষজনাৰ আবিৰ্ভাৱ তিথি উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জনোৱাৰ লগতে গুৰুজনাকো শ্ৰদ্ধাৰে স্মৰণ কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে জ্ঞান, ভক্তি আৰু মানৱতাৰ অমৃতবাণীৰে যুগে যুগে পথ প্ৰদৰ্শন কৰি থকা মহাপুৰুষজনা আমাৰ জাতীয় জীৱনৰ প্ৰেৰণাৰ অমল উৎস। গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে ৰাজ্যৰ সত্ৰ আৰু নামঘৰসমূহত নৈমিত্তিক প্ৰসংগৰ লগতে ভাগৱত ভ্ৰমণ, ধৰ্মালোচনা সভা আদিৰ আয়োজন কৰা হৈছে। শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা স্থাপিত বৰপেটা সত্ৰত এই আবিৰ্ভাৱ মহোৎসৱ উলহ মালহেৰে আয়োজন কৰা হৈছে। এই সন্দৰ্ভত আমাক সবিশেষ কৈছে বৰপেটা জিলাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তই।
1: বৰপেটা সত্ৰত সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰাৰে আজি পুৱাৰে পৰা আবিৰ্ভাৱ মহোৎসৱ পালন কৰা হৈছে। পুৱা নৈমিত্তিক প্ৰসংগ কৰা হয়, তাৰপিছত আইসকলক প্ৰসংগ কৰা হয় আৰু এতিয়া বাপুসকলৰ প্ৰসংগ চলি আছে। দুপৰীয়া ভাগৱত শোভাযাত্ৰা অনুষ্ঠিত হ'ব, তাৰপিছত ধৰ্মালোচনী সভা অনুষ্ঠিত হ'ব। বৰপেটাত মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা কেইবাখনো সত্ৰ আছে, সুন্দৰীয়া সত্ৰ, ৰাখালদান সত্ৰ, গণককচি সত্ৰ, বাৰাদী সত্ৰ আদি কেইবাখনো সত্ৰ তেওঁ স্থাপন কৰিছিল আৰু এই প্ৰত্যেকখন সত্ৰতে গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ আজি উলহ মালহেৰে পালন কৰা হৈছে সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে। আৰু আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে ৰাতিপুৱাৰে পৰা বৰপেটা সত্ৰত যথেষ্ট সংখ্যক ভক্তৰ আগমন হৈছে আৰু প্ৰত্যেকে গুৰুজনাক প্ৰণিপাত জনাইছে।
0: ধুবুৰী জিলাতো আজি শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱৰ আয়োজন কৰা হৈছে। এই উদ্দেশ্যে পুৱাৰে পৰা গোলকগঞ্জৰ ৰামৰায় কুটি সত্ৰত ভালেসংখ্যক লোক সমবেত হৈ দিনজোৰা কাৰ্যসূচীৰে গুৰুজনাৰ সৃষ্টিক স্মৰণ কৰাৰ ব্যৱস্থা লৈছে। জিলাখনৰ চাপতগ্ৰামৰ লীলানন্দ পাগলা বাবাৰ আশ্ৰমতো এই মহোৎসৱৰ আয়োজন কৰা হৈছে। সমগ্ৰ শিক্ষা অসমে অহা 9 জুনৰ পৰা তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে নিয়মীয়া মান নিৰূপণ পৰীক্ষাৰ প্ৰথম পৰ্যায় অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছে। শৈক্ষিক বৰ্ষৰ আৰম্ভণিতে ছাত্ৰ ছাত্ৰীসকলৰ শিকনৰ মূল্যায়নৰ লক্ষ্যৰে অনুষ্ঠিত কৰা এই পদক্ষেপৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ শিকনৰ ক্ষেত্ৰত হোৱা অসুবিধা আৰু এই ক্ষেত্ৰত ল'বলগীয়া ব্যৱস্থাসমূহ নিৰ্ধাৰণ কৰা হয়। সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালকে জাৰি কৰা অধিসূচনা অনুসৰি তৃতীয়ৰ পৰা পঞ্চম শ্ৰেণীলৈ 9 জুনৰ পৰা 12 জুনলৈ পৰীক্ষা অনুষ্ঠিত হোৱাৰ বিপৰীতে ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ 16 জুনত মান নিৰূপণ পৰীক্ষা অনুষ্ঠিত হ'ব। ভাৰতীয় সংগীত জগতৰ কিংবদন্তী গায়িকা সুমন কল্যাণপুৰৰ কালি মুম্বাইৰ নিজা বাসগৃহত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 89 বছৰ। প্ৰবীণ গায়িকাগৰাকীয়ে 1950ৰ পৰা 1970 চনলৈ বোলছবি গীতৰ সোণালী যুগত হিন্দী মাৰাঠীকে ধৰি বিভিন্ন ভাৰতীয় ভাষাৰ গীতত কণ্ঠদান কৰিছিল। 1937 চনৰ 28 জানুৱাৰীত বাংলাদেশৰ ঢাকাত জন্মগ্ৰহণ কৰা সুমন কল্যাণপুৰে

1950 চনৰ মাজভাগত প্ৰথমখন হিন্দী ছবিত গীত গাইছিল। আজকাল তেৰে মেৰে পিয়াৰ কে চৰ্চে, না না কৰকে পিয়াৰ আৰু তুমনে পুকাৰা ওৰ হাম চলে আয়ে আদিকে ধৰি বহু জনপ্ৰিয় হিন্দী গীত গাইছিল। তেওঁ কিংবদন্তী গায়ক মহম্মদ ৰফিৰ সৈতে প্ৰায় 100টা গানত কণ্ঠ নিগৰাইছিল। ডঃ ভূপেন হাজৰিকাৰ পৰিচালনা, প্ৰযোজনা আৰু সংগীতেৰে সজোৱা জনপ্ৰিয় অসমীয়া বোলছবি প্ৰতিধ্বনিৰ গীতত কণ্ঠ নিগৰুৱাৰ লগতে তেওঁ পোনাকণ, চিকমিক, বিজুলী, কাংসঘৰ, নয়নমণি আদি ছবিৰো নেপথ্য গায়িকা আছিল। আকাশৰে নীলাই, জীৱনঘড়ীৰ প্ৰতিটো পল, মিলনৰে এই শুভ ক্ষণ, ঐ ঐ আকাশ শুভ আদি জনপ্ৰিয় অসমীয়া গীতবোৰেৰে সুমন কল্যাণপুৰে শ্ৰোতাৰ হৃদয় জিনিছিল।

ভালে সংখ্যক বঁটা আৰু সন্মানেৰে বিভূষিতা সুমন কল্যাণপুৰৰ মৃত্যুত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল জিষ্ণুদেৱ বৰ্মা, মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবীছ, উপ মুখ্যমন্ত্ৰী একনাথ সিন্ধে, সুনেত্ৰা পাৱাৰ, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰিছে। ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে জিলাই জিলাই ইতিমধ্যে গৃহ তালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ চলি আছে। কাৰ্বি আংলং জিলাৰ ডিফু আৱৰ্ত ভৱনত আজিৰে পৰা 3 দিনীয়াকৈ লোকপিয়লৰ গণনাৰ কামত নিয়োজিত বিষয়া কৰ্মচাৰীসকলৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। গণনাকাৰী বিষয়াসকলক লোকপিয়লৰ সঠিক তথ্য সংগ্ৰহ পদ্ধতি, স্বগণনা তথা ক্ষেত্ৰ পৰিদৰ্শন সন্দৰ্ভত সমল ব্যক্তিসকলে প্ৰশিক্ষণ প্ৰদান কৰিব। উল্লেখযোগ্য যে ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ে সকলো ধৰণৰ প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ইয়াৰ বাবে ইতিমধ্যে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এইবাৰৰ লোকপিয়লত স্বগণনাৰ বিকল্প ব্যৱস্থা কৰা হৈছে। লোকপিয়লত জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। টিংঢং সমষ্টিৰ বিধায়ক বিমল বৰাই কালি ৰাজগড়ৰ অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ নিয়ন্ত্ৰণ কক্ষ পৰিদৰ্শন কৰি বিদ্যুৎ সেৱাৰ সামগ্ৰিক ব্যৱস্থাৰ বুজ লয়। তেওঁ লগতে অঞ্চলটোৰ জনসাধাৰণৰ সুবিধাৰ্থে ৰূপায়ণ হৈ থকা ব্যৱস্থাসমূহৰো পৰ্যালোচনা কৰে। বিধায়কগৰাকীয়ে সকলো লোকে যাতে নিৰ্ভৰযোগ্য বিদ্যুৎ সেৱা লাভ কৰে সেয়া সুনিশ্চিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। চৰকাৰে বিদ্যুৎ খণ্ডক অত্যাধুনিক, কাৰ্যক্ষম আৰু জনমুখী কৰাৰ বাবে অবিৰতভাৱে কাম কৰি আছে বুলি শ্ৰীবৰাই সাংবাদিকৰ আগত মত প্ৰকাশ কৰে। মংগোলিয়াৰ উলানবাটৰাৰ গণ্ডান টেক চেনলিং মঠত বুদ্ধ পূৰ্ণিমা উপলক্ষে ভাৰতৰ পৰা প্ৰদৰ্শনীৰ বাবে নিয়া ভগৱান বুদ্ধৰ 2গৰাকী প্ৰধান শিষ্য অৰহন্ত চাৰিপুত্ৰ আৰু অৰহন্ত মুদগেলায়নৰ পবিত্ৰ অৱশেষ আনুষ্ঠানিকভাৱে স্থাপন কৰা হয়। প্ৰদৰ্শনীৰ বাবে যোৱা ভাৰতৰ প্ৰতিনিধি দলক নেতৃত্ব দিয়া অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মংগোলিয়াত থকা ভাৰতৰ ৰাষ্ট্ৰদূত অতুল মালহাৰী গটছাৰ্ভেৰ উপস্থিতিত এই পবিত্ৰ অৱশেষ প্ৰদৰ্শনী উদ্বোধন কৰা হয়। অনুষ্ঠানত ভাষণ দি ৰাজ্যপাল আচাৰ্যই এই প্ৰদৰ্শনীক এটা ঐতিহাসিক মুহূৰ্ত বুলি অভিহিত কৰি কয় যে এই পবিত্ৰ অৱশেষত প্ৰজ্ঞাৰ পোহৰ, শান্তি, সহমৰ্মিতা আৰু সম্প্ৰীতিৰ বিশ্বজনীন বাৰ্তা নিহিত হৈ আছে। মধ্যপ্ৰদেশৰ ছাঁচি বিহাৰ চৈত্যত শতিকাজুৰি সংৰক্ষণ কৰি ৰখা এই পবিত্ৰ অৱশেষ হৈছে ভাৰতৰ আটাইতকৈ মূল্যৱান সভ্যতাগত সম্পদ। ভাৰত আৰু মংগোলিয়াৰ মাজৰ বন্ধুত্ব, বিশ্বাস আৰু শ্ৰদ্ধাৰ প্ৰতীক হিচাপে দেশখনলৈ প্ৰদৰ্শনীৰ বাবে নিয়া বুদ্ধৰ পবিত্ৰ অৱশেষ অহা 10 জুনলৈ ৰখা হ'ব বুলি সংস্কৃতি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত বৰহাট চাহবাগিচাত দীৰ্ঘদিন ধৰি চলি থকা কেঁচা চাহপাত চুৰি কাৰ্যৰ বিৰুদ্ধে জিলাখনৰ আৰক্ষীয়ে অভিযান চলাই 15জনীয়া দুৰ্বৃত্তৰ এটা দলক আটক কৰে। ধৃত চোৰৰ দলটোৱে দীৰ্ঘদিন ধৰি বৰহাট চাহবাগিচাৰ পৰা কেঁচা চাহপাত চুৰি কৰি চোৰাংভাৱে বিক্ৰী কৰি আছিল। এই সন্দৰ্ভত বাগিচা কৰ্তৃপক্ষই বৰহাট আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত তদন্ত কৰি আৰক্ষীয়ে এই দলটোক চিনাক্ত কৰে। ডিব্ৰুগড়ৰ লাহোৱালৰ জগন্নাথ মন্দিৰৰ সমীপত কালি সন্ধিয়া হঠাৎ অহা এজাক ধুমুহাত পথৰ কাষৰ এজোপা গছ উভালি পৰি এজন

0: ডিব্ৰুগড়ৰ লাহোৱালৰ জগন্নাথ মন্দিৰৰ সমীপত কালি সন্ধিয়া হঠাৎ অহা এজাক ধুমুহাত পথৰ কাষৰ এজোপা গছ উভালি পৰি এজন যুৱকৰ মৃত্যু হয়। মৃত যুৱকজন সঞ্জয় তাঁতি বুলি জানিব পৰা গৈছে। ৰাইজৰ সহযোগত আৰক্ষীয়ে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱকজনক অসম চিকিৎসা মহাবিদ্যালয়লৈ নিছিল যদিও চিকিৎসকে যুৱকজনৰ মৃত্যু হোৱা বুলি প্ৰকাশ কৰে। যুৱকজনৰ অকাল বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰে। ডিব্ৰুগড়ৰ ঐতিহাসিক কলি আইথান প্ৰেক্ষাগৃহত কালি অনুষ্ঠিত এটা অনুষ্ঠানত অঞ্চলটোৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনোৱা হয়। শ্ৰী শ্ৰী কলিয়াথান পৰিচালনা সমিতিৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত মুঠ 65গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানত শিক্ষাৰ সৈতে জড়িত জিলাখনৰ ভালেসংখ্যক বিশিষ্ট লোক উপস্থিত থাকে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে গুজৰাট টাইটানছক 5 উইকেটত পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে খিতাপ জয় কৰে। ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 156 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 18 অভাৰত 5 উইকেটৰ বিনিময়ত অনায়াসে নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। বিৰাট কোহলী 42টা বলত 75 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ইয়াৰ পূৰ্বে গুজৰাট টাইটানছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 155 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ ৱাশ্বিংটন সুন্দৰে 50 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। বিৰাট কোহলীক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। সম্পূৰ্ণ দুমাহজোৰা এইবাৰৰ আই পি এলত বৈভৱ সূৰ্যবংশী আটাইতকৈ গুৰুত্বপূৰ্ণ খেলুৱৈ হিচাপে বিবেচিত হয়। প্ৰতিযোগিতাত সূৰ্যবংশীয়ে সৰ্বাধিক 776 ৰাণ কৰি অৰেঞ্জ কেপ লাভ কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে অভিলেখ গঢ়ে। আই পি এলৰ এইবাৰৰ সংস্কৰণত মুঠ 29টা উইকেট দখল কৰাৰ বাবে কাগিছু ৰাবাদাই পাৰ্পল কেপ লাভ কৰে। মনীষ পাণ্ডেই কেটছ অব দ্য ছিজন সন্মান লাভ কৰে। 172টা ডট বলেৰে মহম্মদ ছিৰাজে প্ৰতিযোগিতাখনত অধিক সংখ্যক ডট বল কৰা খেলুৱৈৰ সন্মান লাভ কৰে। একেদৰে সাই সুদৰ্শনে আটাইতকৈ বেছি বাউণ্ডেৰী মৰা খেলুৱৈৰ সন্মান লাভ কৰে। সুদৰ্শনাই 75টা ফ'ৰ মাৰে। বৈভৱ সূৰ্যবংশীয়ে এমাৰ্জিং প্লেয়াৰ অব দ্য ছিজন, ছুপাৰ ষ্ট্ৰাইকাৰ অব দ্য ছিজন আৰু ছুপাৰ ছিক্সেছ অব দ্য ছিজনকে ধৰি বহুকেইটা সন্মান অৰ্জন কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক ঋতুপৰ্ণ বৰাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: অনাগত সময়ত অসমক সামৰিক উদ্যোগৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ বিষয়ে কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি আলোচনা কৰে। বাতৰিটো দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। অহা 5 জুনত ৰাজ্যৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰাৰ বাতৰিটো দৈনিক অগ্ৰদূত আৰু দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাজ্যৰ 96% অধিক ঘৰলৈ বিদ্যুৎ যোগান আৰু 92.8% ঘৰলৈ বিশুদ্ধ খোৱাপানী যোগান ধৰিবলৈ চৰকাৰ সমৰ্থ হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। বাতৰিটো দৈনিক জনমভূমি কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। নেশ্যনেল ফাৰ্মাচিউটিকেল প্ৰাইচিং অথৰিটীয়ে ডায়েবেটিছ, হৃদৰোগ, ভিটামিন, এণ্টিবায়টিকসহ 30-20 অত্যাৱশ্যকীয় ঔষধৰ সৰ্বোচ্চ খুচুৰা দাম নিৰ্ধাৰণ কৰিছে। বাতৰিটো নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি প্ৰচাৰিত মন কী বাতৰ 134 সংখ্যক খণ্ডত প্ৰচণ্ড গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ পৰ্যাপ্ত পৰিমাণে পানী খাবলৈ আহান জনোৱাৰ বাতৰিটো আমাৰ অসম আৰু অসমীয়া প্ৰতিদিন কাকতে গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাৰ বাবে প্ৰস্তুত কৰাৰ লক্ষ্যৰে সদৌ অসম ছাত্ৰ সন্থাই ৰূপায়ণ কৰা অভিলাষী প্ৰকল্প প্ৰত্যাশাৰ অধীনত প্ৰশিক্ষণ গ্ৰহণৰ বাবে কালি বাছনি পৰীক্ষা অনুষ্ঠিত হয়। বাতৰিটো সন্দৰ্ভত অসমীয়া খবৰ কাকতৰ শিৰোনাম লক্ষ্য UPSC 3 জুনত প্ৰকাশ পাব আছুৰ প্ৰত্যাশাৰ ফলাফল। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন। আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
0: ধন্যবাদ ঋতুপৰ্ণা। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 37 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ কোনো কোনো অংশত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। বিকশিত অসম দৰ্শনৰ অধীনত ৰাজ্যৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰা সন্দৰ্ভত নতুন দিল্লীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আলোচনা। ৰাজ্যজুৰি আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱৰ আয়োজন। ভাৰতীয় সংগীত জগতৰ কিংবদন্তী গায়িকা সুমন কল্যাণপুৰৰ দেহাৱসান আৰু

আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত গুজৰাট টাইটানছক হৰুৱাই ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ একেৰাহে দ্বিতীয়বাৰৰ বাবে খিতাপ অৰ্জন। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই, পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: জিলার রেহরু।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি আপোনালোকলৈ লৈ আহিছো কাছাৰ জিলাৰ ৰেহৰু। আমাৰ সৈতে আছে শিলচৰৰ পৰা আমাৰ সংবাদদাতা আখিৰাণী দাস। ভাৰতৰ লোকপিয়ল 2027ৰ বাবে এক গুৰুত্বপূৰ্ণ প্ৰস্তুতিমূলক পদক্ষেপ হিচাপে কাছাৰ জিলা প্ৰশাসনৰ উদ্যোগত শিলচৰত কাৰিকৰী সহায়ক আৰু ক্ষেত্ৰ পৰ্যায়ৰ কৰ্মীসকলৰ বাবে এটা প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই বিষয়ে সবিশেষ শুনক আমাৰ সংবাদদাতা আখিৰাণী দাসৰ পৰা।
2: ৰাষ্ট্ৰীয় লোকপিয়ল কাৰ্যসূচীৰ অধীনত হাউচ লিষ্টিং অপাৰেচন মসৃণ আৰু প্ৰযুক্তি ভিত্তিক পদ্ধতিৰে সম্পূৰ্ণ কৰাৰ লক্ষ্যৰে আয়োজন কৰা এই প্ৰশিক্ষণত সোণাই, লক্ষীপুৰ আৰু বদৰপুৰ পৌৰসভা, শিলচৰ পৌৰ নিগমকে ধৰি বিভিন্ন সংশ্লিষ্ট বিভাগৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। কাৰ্যসূচীৰ আৰম্ভণিতে কাছাৰৰ অতিৰিক্ত জিলা উপায়ুক্ত আৰু জিলা লোকপিয়ল বিষয়া ৰক্তিম বৰুৱাই লোকপিয়লৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি কয়, লোকপিয়ল দেশৰ অন্যতম বৃহৎ প্ৰশাসনিক কাম। এই বিশাল কাম সফলতাৰে সম্পূৰ্ণ কৰিবলৈ প্ৰয়োজনীয় কাৰিকৰী দক্ষতা, স্বচ্ছতা আৰু ফলপ্ৰসূ সমন্বয় নিশ্চিত কৰিবলৈ এই প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে। তেওঁ কয়, সঠিক আৰু পদ্ধতিগত তথ্য সংগ্ৰহ, উন্নয়ন পৰিকল্পনা, ৰাজহুৱা নীতি প্ৰণয়ন আৰু চৰকাৰী সেৱা প্ৰদানৰ ভেটি। গতিকে ঘৰ পঞ্জীয়ন প্ৰক্ৰিয়াৰ সময়ত গণনাকাৰী আৰু তত্ত্বাৱধায়কৰ দায়িত্ব অতি গুৰুত্বপূৰ্ণ। তেওঁ উল্লেখ কৰে যে ডিজিটেল গণনাৰ দিশত আগবাঢ়ি যোৱাটো ভাৰতীয় লোকপিয়লৰ ইতিহাসৰ এক লেণ্ডমাৰ্ক। এই পৰিৱৰ্তনৰ লগত খাপ খুৱাই আন্তৰিকতাৰে, সঠিকতাৰে আৰু দায়িত্বশীলতাৰে কৰ্তব্য পালন কৰিবলৈ তেওঁ সকলো বিষয়াক আহ্বান জনায়।
1: কাছাৰ জিলাৰ শিলচৰ কৃষি মহকুমাৰ অন্তৰ্গত উদাৰবন কৃষি উন্নয়ন চক্ৰৰ অধীনৰ লাৰচিংপাৰ গাঁৱৰ এগৰাকী প্ৰগতিশীল মহিলা কৃষক ভাৰতী ৰাজবংশী। স্নাতক ডিগ্ৰীধাৰী এইগৰাকী মহিলাই চাকৰিৰ পৰিৱৰ্তে কৃষিকৰ্মৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱাৰ পথ বাছি লৈছে। এই বিষয়ে আহকচোন শুনো আমাৰ সংবাদদাতা আখিৰাণী দাসৰ পৰা।
2: তেখেতে প্ৰায় 300 জোপা জাৰবেৰা ফুলৰ খেতি কৰি স্থানীয় বজাৰত প্ৰতি পাহ ফুলত 30-50 টকা দৰত বিক্ৰী কৰি ভাল উপাৰ্জন কৰিবলৈ সক্ষম হয়। তেওঁ পৰিশ্ৰম, উদ্যম আৰু কৃষি বিভাগৰ পৰামৰ্শ তথা সহযোগিতাৰ জৰিয়তে কৃষি কাৰ্যৰ সৈতে নিজকে জড়িত কৰিছে। কৃষি বিভাগৰ পৰা লাভ কৰা স্প্ৰেয়াৰ মেচিন, পালভাৰাইজাৰ, গ্ৰাইণ্ডাৰ মেচিন, স্প্ৰিংকলাৰ আদি ৰাজসাহাৰ্যৰ মাধ্যমেৰে লাভ কৰি নিজৰ নাৰ্চাৰীত আৰু কৃষি কৰ্মত সঠিক ৰূপত ব্যৱহাৰ কৰি আহিছে। লগতে সময়ে সময়ে বিভাগৰ পৰা পুলি আৰু বীজ লাভ কৰি তেওঁ কৃষি কাৰ্যত অধিক লাভান্বিত হৈছে। ভাৰতী ৰাজবংশী জয় কিষাণ নামৰ এটি কৃষি সেৱা গোট সৈতেও জড়িত। তেওঁ এই গোটৰ জৰিয়তে 2% হাৰত ঋণ স্থানীয় কৃষকক প্ৰদান কৰে। ইয়াৰ ফলত সংশ্লিষ্ট অঞ্চলৰ কৃষকসকলৰ মাজত অৰ্থনৈতিক স্বাৱলম্বিতা আহিছে আৰু তেওঁলোকো কৃষি কাৰ্যত লাভৱান হৈছে।
1: শিলচৰ চহৰৰ এক অন্যতম গৌৰৱৰ স্থলী হল চহৰখনৰ মাজমজিয়াত অৱস্থিত সতীন্দ্ৰ মোহন দেৱ ষ্টেডিয়াম। শিলচৰ ক্ৰীড়া সন্থাৰ তত্বাৱধানত সগৌৰৱেৰে মূৰ দাঙি থিয় হৈ আছে এই ষ্টেডিয়াম। শিলচৰ জিলা ক্ৰীড়া সন্থাই এইবাৰ 70 বছৰত ভৰি দিছে। ইয়াৰ দীঘলীয়া বৰ্ণিল যাত্ৰাৰ আঁৰত আছে এক সুন্দৰ ইতিহাস। আহকচোন আমি আমাৰ সংবাদদাতা আখিৰাণী দাসৰ পৰা এই সম্পৰ্কে শুনো।
2: জিলা ক্ৰীড়া সন্থাৰ জন্মৰ আগতে বিভিন্ন শাখাৰ নিজস্ব সংগঠন আছিল। তেওঁলোকে খেলবোৰ পৰিচালনা কৰিছিল। অসম ৰাজ্যিক ক্ৰীড়া পৰিষদৰ নিৰ্দেশ অনুযায়ী সকলো সংগঠনক এখন মঞ্চত অনাৰ প্ৰয়াস কৰা হয়। এই প্ৰচেষ্টা কাৰ্যকৰী কৰিবলৈ 1957ৰ 26 মে'ত শিলচৰৰ অৰিয়েণ্টেল চিনেমা হলত অনুষ্ঠিত হয় এখন সভা। আলোচনাৰ মাধ্যমেৰে সেইদিনাই গঠন হৈছিল জিলা ক্ৰীড়া সংস্থা। আশুতোষ দত্তক সংগঠনটোৰ প্ৰতিষ্ঠাপক সভাপতি হিচাপে মনোনীত কৰা হৈছিল। আনহাতে সুনীল মোহন এণ্ড সম্পাদক হৈছিল। সংস্থা জন্ম হোৱাৰ বহু পিছলৈ নিজা কোনো কাৰ্যালয় নাছিল, নাছিল নিজা কোনো খেলপথাৰ। 1958 চনত DSA কৰ্তৃপক্ষই ৰাজ্যিক আৰক্ষীৰ IGP সুধীন্দ্ৰ মোহন দত্তলৈ পত্ৰ লিখি স্থানীয় পল' খেলপথাৰৰ এটা অংশ সংগঠনটোৰ খেলপথাৰৰ বাবে আবণ্টন দিয়াৰ আবেদন জনায়। বিশিষ্ট সমাজসেৱী সতীন্দ্ৰ মোহন দেৱৰ অনুৰোধত DSA নিজস্ব ভূমি পালে। 1963 চনৰ 17 জানুৱাৰীত অসমৰ তদানীন্তন ৰাজ্যপাল বিষ্ণু সাহাই DSA খেলপথাৰৰ উদ্বোধন কৰে। খেলপথাৰখন ষ্টেডিয়ামলৈ ৰূপান্তৰিত কৰাৰ বাবে DSAৰ প্ৰচেষ্টা আৰম্ভ হৈছিল 70ৰ দশকৰ পৰাই।
1: জিলাৰ ৰেহৰূপৰ পৰা আমি এতিয়া বিদায় ল'ব লাগিব। কাইলৈ ৰাতিপুৱা 9:15 বজাত পুনৰ লগ পাম আন এখন জিলাৰ ৰেহৰূপৰ সৈতে। নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত কাছাৰ জিলাৰ ৰেহৰূপ শুনিলে। সংবাদদাতা আছিল আখিৰাণী দাস।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু চিত্ৰগীত। আজিৰ অনুষ্ঠানত প্ৰথমে শুনোৱা হওক বোৱাৰী ছবিৰ গীত মালবিকা বৰাৰ কণ্ঠত।

চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনোৱা হওক চিকমিক বিজুলী ছবিত সুমন কল্যাণপুৰৰ কণ্ঠৰ গীত, সংগীত ভূপেন হাজৰিকাৰ।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত।

চিত্ৰগীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনো আহক ব্ৰহ্মচাৰী ছবিত মহম্মদ ৰফি আৰু সুমন কল্যাণপুৰৰ কণ্ঠৰ গীত। গীতৰ কথা হসৰত জয়পুৰীৰ, সংগীত শংকৰ জয়কিষণৰ।

0: সেয়া আছিল ৰবি সংগীত পৰিচালিত এক ফুল দোমালি ছবিত আশা ভোসলে আৰু মহম্মদ ৰফিৰ কণ্ঠৰ গীত। গীতৰ কথা আছিল প্ৰেম ধাৱনৰ।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মইও এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: বিশেষ লোক আদালত সমাধান সমাৰোহ। মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
0: চিত্ৰগীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক বনৰীয়া ফুল ছবিত জয়ন্ত হাজৰিকাৰ কণ্ঠৰ গীত। গীতৰ কথা নিৰ্মল।

চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনক কল হো না হো ছবিত সোনু নিগমৰ কণ্ঠৰ গীত। সংগীত শংকৰ এহছান লয়, গীতৰ কথা জাভেদ আখতাৰৰ।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: চিত্ৰগীত অনুষ্ঠানৰ শেষত শুনোৱা হওক নিউয়ৰ্ক ছবিত কেকেৰ কণ্ঠৰ গীত, সংগীত প্ৰীতমৰ, গীতৰ কথা সন্দীপ শ্ৰীবাস্তৱৰ।

0: সুস্থ হয়ে থাকক, সজাগ হয়ে থাকক। অ্যাপোলো এক্সেল কেয়ার হসপিটালের বিশেষজ্ঞ চিকিৎসকর তত্ত্বাবধানত অ্যাপোলো প্রো হেলথ প্রিভেন্টিভ হেলথ চেকআপ প্যাকেজ, শিশুর পড়া জ্যেষ্ঠ নাগরিক সকলের বাবে। উচ্চ রক্তচাপ, হৃদরোগ, ডায়াবেটিস, থাইরয়েড, ক্যান্সার, আর্থরাইটিস আদি রোগ আগতেই চিনাক্ত করার সুবিধা।
1: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
2: অ্যাপোলো এক্সেল কেয়ার হসপিটাল, পশ্চিম বড়াগাঁও, গুৱাহাটী। সুস্থ জীবনের বিশ্বস্ত লগৰী।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক হাতে পাতে সুৰৰ আবেশ।
4: নমস্কার প্রিয় শ্রোতা, হাতে পাতে সুরর আবেশ অনুষ্ঠানটির আন এটি খণ্ডলৈ মই পম্পী বৈশ্যই আপোনালোক সকলোকে আদরণি জানাইছো। আশা করো আপোনালোক সকলো কুশলে আছে। প্রিয় শ্রোতা, আমার এই অনুষ্ঠানটির জড়িয়ে আমি বিভিন্নজন ব্যক্তির সঙ্গে কথা পাতো, তেওঁলোকৰ মনৰ কথা তথা তেওঁলোকক ওচৰৰ পৰা জনাৰ কিছু প্রয়াস করার লগতে শেষত তেওঁলোকে ভালপোৱা এটি গীত শুনাবলৈ আমি চেষ্টা করো। গতিকে আহকচোন পলম নকৰি আগবাঢ়ো আমাৰ আজিৰ এই অনুষ্ঠানটির মাজলৈ।
5: নমস্কার, হাতে পাতে সুরৰ আবেশ অনুষ্ঠানটিলে আপোনাক আদরণি জানাইছো। আপোনাৰ পৰিচয়?
6: মোৰ নাম ৰিপুঞ্জ হাজৰিকা।
5: আপুনি কত থাকে?
6: মই বৰ্তমান থাকো নুনমাটি।
5: আপুনি বর্তমান উপস্থিত আছে পানবজাৰত কটন বিশ্ববিদ্যালয়ৰ সন্মুখত। গতিকে বর্তমান আপুনি কি কৰ্মৰ সৈতে ব্যস্ত হৈ আছে?
6: বর্তমান তেনেকে বুলি কলে মই এতিয়া বৰ্তমান এই ৰেপিড উবেৰ এইবিলাক কৰি আছো। বাকি এনেই কোম্পানীত আছিলো, বর্তমান ওলাইছো আৰু এতিয়া এইটোৱে কৰি আছো।
5: আপুনি ৰাতিপুৱা কেতিয়াৰ পৰা ৰেপিড চলায়?
6: ৰাতিপুৱা কেতিয়াবা 6টাতো ওলাওঁ, কেতিয়াবা 9টা বাজে।
5: আৰু ৰাতি?
6: ৰাতি 9টা হায়েষ্ট, 9টা 10টা কেতিয়াবা আবেলিও সামৰি দিওঁ।
5: প্ৰায় সংখ্যক মানুহে কয় যেতিয়া ৰেপিড বা উবেৰ সহায়ত যাত্ৰা কৰোঁ তেতিয়া তেওঁলোকে অত্যাধিক পৰিমাণৰ এটা মূলধন বিচাৰে, সেইটো কিমান সত্য আপুনি এবাৰ ক'ব নেকি?
6: সেইটো তেনেকুৱা নহয়, কেতিয়াবা কোনো দুই এজনে বিচাৰে বাৰু, কিবা এটা বহুত পৰিমাণতো নিবিচাৰে, ক'ৰবাত 5-10 টকা এটা বা এনেকুৱা ধৰণৰ বিচাৰে। কিছুমান নকওঁতে দিয়েই আৰু কিছুমানে কোৱাৰ পিছত হয়তো কিছুমানে খঙো উঠে, আৰু আমিতো প্ৰায় এনেকৈ নকওঁৱেই, কিছুমানে জানি বুজি দিয়ে। কেতিয়াবা ডিষ্টেঞ্চটো অনুযায়ী কোৱা যায় অকণমান হেৰি, কেতিয়াবা অকণমান কিন্তু জানি বুজি দিয়ে আৰু প্ৰায়ে দিয়েই।
5: এতিয়া যিহেতু বৰ্তমান সময়ত তেলৰ সমস্যা এটা হৈছে, গতিকে আপোনাৰ এই ব্যৱসায়টোত আপুনি যি কাম কৰ্মৰ সৈতে ব্যস্ত হৈ আছে তাত অকণমান প্ৰভাৱ পৰিছে?
6: প্ৰভাৱ নপৰা নহয়, কাৰণ তেলৰ দামটো বাঢ়িছে বহুতখিনি, সেই হিচাপত আমাৰ পাৰ কিলোমিটাৰ যিটো দি আছে সেইটো মানে বাঢ়া নাই, তেনেকৈ অকণমান অসুবিধা হৈছে, নোহোৱা নহয়।
5: ঠিক আছে, আপোনাৰ সৈতে কথা পাতি খুব ভাল লাগিলে। আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি শেষত এটি গীত অনুৰোধ কৰিবলৈ দিওঁ, যিটো আমাৰ শ্ৰোতাসকলক এই অনুষ্ঠানটিৰ জৰিয়তে শুনাওঁ। গতিকে আজি আপুনি এই মুহূৰ্তত কোনটো গীত শুনিব বিচাৰিব?
6: বোলে জুবিন গাৰ্গৰ গান এটা ক'ব লাগিব আৰু।
5: ঠিক আছে, মই জুবিন গাৰ্গৰ কণ্ঠত এটি গীত শুনাই দিম। ধন্যবাদ।

0: নমস্কাৰ, হাতে বাতে সুৰৰ আৱেশ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছোঁ। আপোনাক পৰিচয়টো জনাব। আপোনাৰ নাম?
1: চম্পক বৰ্মন, মোৰ নুনমাটি ঘৰ।
0: হয়, আমি আজি উপস্থিত আছোঁ কাছাৰী ঘাটত আৰু আপুনি এখন সৰুকৈ দোকান এখন দি

0: নিজৰ জীৱিকা আৰ্জি আছে, গতিকে বৰ্তমান আপোনাৰ ব্যৱসায়টোৰ বিষয়ে জানিব বিচাৰিছোঁ।
1: ব্যৱসায় এনেকুৱা সিমান ঠিক নহয়,
0: কিয়
1: একদম বেয়া চলি আছে এতিয়া বৰ্তমান, কিয় যে কি ক'ম আৰু, বেয়াই আৰু, যে অফিচবিলাক নাই ইয়াতে, আমাৰ ডিষ্ট্ৰিক্ট হাইকোৰ্ট একো নাই ইয়াতে এতিয়া, সেইকাৰণে আমাৰ বেয়াই আৰু পৰিস্থিতি।
0: আপোনাৰ ব্যৱসায়টোৰ বিষয়ে অকণমান কওকচোন আমাৰ শ্ৰোতাসকলক।
1: মই এখন ফুলৰ দোকান দিছিলোঁ, আজি ধৰক আজি মই 15 বছৰ ধৰি ইয়াতে দোকান কৰিয়ে আছোঁ, তাৰ বিষয়ে আৰু কি ক'ম আৰু, বেয়াই এতিয়া, আগতে ভালেই আছিলে, আজি 10 বছৰ আগত ভালেই আছিলে।

0: সকলক?
1: মই এখন ফুলৰ দোকান দিছিলোঁ, আজি ধৰক আৰু মই 15 বছৰ ধৰি ইয়াতে দোকান কৰিয়ে আছোঁ। তাৰ বিষয়ে আৰু কি ক'ম, আৰু বেয়াই এতিয়া, আগতে ভালেই আছিলে, আজি 10 বছৰ আগত ভালেই আছিলে, এতিয়া আৰু বেয়া হৈ গ'ল। এতিয়া বৰ্তমান সেইটো ক'ব নোৱাৰি, আগতে যদি হৈছিলে 10,000 টকা বিক্ৰী, এতিয়া 2,000 টকা হ'ব এনেকুৱা।
0: খুব ভাল লাগিল আপোনাৰ সৈতে কথা পাতি। আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি শেষত এটি গীত শুনাই দিওঁ, গতিকে আজি আপুনি কি গীত শুনিব বিচাৰিব?
1: আলকা ইয়াগনিৰ।
0: ঠিক আছে, মই আলকা ইয়াগনিৰ কণ্ঠত এটি গীত শুনাই দিম। ধন্যবাদ।

0: নমস্কাৰ, হাতে বাতে সুৰৰ বিষ অনুষ্ঠানটিলৈ আপোনাক আদৰণি জনাইছো। আপোনাৰ পৰিচয়?
1: মোৰ পৰিচয় বাবা নাম অল্পনাথ হাজৰিকা। মোৰ ঘৰ নলবাৰী, ইয়াতে ৰিক্সা চলান।
0: আপুনি পাণবজাৰ কটন বিশ্ববিদ্যালয়ৰ সন্মুখত কি ৰিক্সা চলায়, ব্যৱসায় কেনে চলিছে আপোনাৰ এতিয়া?
1: ব্যৱসায় এতিয়া মন্দা চলিছে বাইদেউ, একদম মন্দা। 200-300 কেতিয়াবা সেনেকুৱা হয়।
0: আপুনি কেতিয়া গুৱাহাটীলৈ আহিছিল?
1: গুৱাহাটী এবাৰ হ'ল, এই 15-20 বছৰ মানে হ'ল।
0: কি কৰি আছিলে গুৱাহাটীত
1: প্ৰথম আহোঁতে? ৰিক্সা চলাই আছে।
0: তেতিয়া আপোনাৰ দিন হাজিৰা কিমান আছিলে?
1: তেতিয়া ভাল আছিল, তেতিয়া যিটো ভাড়া কমতি আছিল, ৰেটটো কমতি আছিল, ভাড়া আছিল, ৰিক্সাও কমি আছিল। এতিয়া ৰিক্সাও বেছি হ'ল, ভাড়াও কমি গ'ল, সেনেকুৱা হৈছে আৰু।
0: কিহৰ কাৰণে হোৱা বুলি ভাবে?
1: কিহৰ কাৰণে হ'ব মানে মানে মানুহৰ টকা পইচাৰো কমতি হৈছে বা ৰিক্সাও প্ৰডাকশ্যনটো বেছি হৈছে, ৰিক্সাও বাঢ়ি গৈছে। মানুহ আজিকালি অনলাইনত অলছি, অটো অলছি, বাইক অলছি, সেইবিলাকতো যে আমাৰ অলপ মাইৰেখ হৈছে, মাইৰে অলপ ডাউনে হৈছে।
0: মই আপোনাৰ ঘৰৰ পৰিয়ালৰ বিষয়ে জানিব বিচাৰিছোঁ। আপোনাৰ পৰিয়ালত কোন কোন আছে?
1: মোৰ পৰিয়াল ছোৱালী এজনী আছে, ল'ৰা এটা আছে। ছোৱালীটো বিয়া দিছোঁ, ল'ৰাটো আছে। ল'ৰাটো আছে ঘৰত।
0: কি কৰে ল'ৰা?
1: ই এটা বাহিৰ কাম কৰে, এই বিল্ডিং কনষ্ট্ৰাকশ্যনৰ কাম কৰে।
0: এই বয়সতো আপোনাক এইদৰে তেওঁ কাম কৰিবলৈ দিয়েনে আপুনি নিজে ইচ্ছা কৰি আহে?
1: মই নিজে ইচ্ছা কৰি আহিছোঁ। ঘৰত বহিলে মই বহুত বছৰ চলালোঁ না, ঘৰত বহিলে হয়তো মোৰ বেমাৰ আজাৰ হ'ব পাৰে, সেইকাৰণে মই লাহে লাহে চলালোঁ, চলাই আছোঁ আৰু। পইচা হওক বা চাই নহওক মই সিমান হেৰি নকৰোঁ আৰু। 100 বাচিলোঁ বাচিল, 200 বাচিলোঁ বাচিল, ইমানৰ পইচাৰ প্ৰতি লোভ নাই আৰু।
0: ঘৰখন চলোৱাৰ দায়িত্ব চাগে এতিয়া আপোনাৰ নাই, আপোনাৰ ল'ৰাই গোটেই সমস্ত ঠাই।
1: ঘৰত চলোৱাৰ দায়িত্ব নাই, যি কৰে সিহঁতে কৰিব, ল'ৰা ফেমিলিৰ মাইকীটো আৰু ল'ৰাটোৱে আছে। চৰকাৰতো অলপ চাল আখত কেইটামান পাওঁৱেই, চলি যায় মাত্ৰ।
0: এতিয়াতো চৰকাৰে কৈছে যে এতিয়া অকল আপোনাৰ ৰেচন কাৰ্ডত অকল চাউলখিনি দিব, বাকীখিনি বস্তু নিদিয়ে, তো সেইটোক লৈ কিবা আপত্তি হৈছে নেকি?
1: সেইটো বোলো আপুনি নিদিলে কি কৰিব, আপত্তি নাই আৰু, নিদিলে কি কৰিব, দিলে হয় না। আগতে দিছিল চাউল, দিছিল চেনি, দিছিল নিমখ, দিছিল দিছিল, এতিয়া যদি নিদিয়ে চাউল গাছতো পাম, এখাতে কিবা খাব লাগিব।
0: ঠিক আছে, আপোনাৰ সৈতে কথা পাতি খুব ভাল লাগিলে। আমাৰ এই অনুষ্ঠানটিত আমি যিসকল ব্যক্তিৰ সৈতে কথা পাতোঁ তেওঁলোকক আমি শেষত এটি গীত শুনাই দিওঁ, গতিকে আজি আপুনি কাৰ গান শুনিব বিচাৰিব?
1: গানটো এতিয়া আমাৰ স্বৰ্গীয় জুবিনদাৰে গান শুনো, হয় ন? তেওঁৰ গানটো আমাৰ ভাল লাগে, জনপ্ৰিয় আমাৰ অসমীয়া ডাক্তৰ, হয় না, জুবিনদা, তেওঁৰ গান এটা শুনিব পাব।
0: ঠিক আছে, মই জুবিন গাৰ্গৰ কণ্ঠত এটি গীত শুনাই দিম। ধন্যবাদ।

0: নমস্কাৰ, হাতে বাতে সুৰৰ আবেশ অনুষ্ঠানটিলে আপোনাক আদৰণি জনাইছো। আপোনাৰ পৰিচয়?
1: মোৰ নাম সিন্ধু বৰ্মন, গাঁও নলবাৰীৰ।
0: আপুনি এতিয়া কি কৰ্মৰ সৈতে ব্যস্ত?
1: নাৰিকলৰ।
0: এই নাৰিকলসমূহ ক'ৰ পৰা আনে আপুনি?
1: আমিতো বজাৰৰ পৰা, মাছখোৱা বজাৰ।
0: এতিয়া ব্যৱসায় কেনে চলি আছে? এতিয়াতো অত্যন্ত গৰম দিছে, গতিকে ব্যৱসায় কেনে
1: চলি আছে? টুকটাক আৰু, আগৰ দৰে নাই আৰু।
0: এতিয়া নাৰিকলৰ দামো বাঢ়িছে নেকি? ডাবৰ
1: নাৰিকল বাঢ়িছে 80 টকা।
0: আপোনাৰ পৰিয়ালত কোন কোন আছে?
1: মোৰ পৰিয়ালত মা আছে, মোৰ ভাই, ভাগিনটো চাৰিটাই আৰু ভাতি আৰু ভাই।
2: প্ৰিয় শ্ৰোতা, এইবাৰ শুনাবলৈ লৈছোঁ ভূপেন হাজৰিকা আৰু ঊষা মংগেশকাৰৰ কণ্ঠত এই গীতটি।

0: প্ৰিয় শ্ৰোতা, নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে মই পম্পী বৈশ্যই আন এটি খণ্ডত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতেই বিদায় মাগিলোঁ। আজিৰ এই অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধাৰৰ।
1: হাতে বাটে সুৰৰ আৱেশ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
3: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
2: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
4: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনার সৈতে।
2: অগ্নিযুগৰ গান।
3: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
4: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
3: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
2: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
4: বিবিধ ভাৰতে গুৱাহাটীত অগ্নিযুগৰ গান।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। ৰাজ্যজুৰি আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ পালন কৰা হৈছে।

মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত লগতে আমাৰ অনুষ্ঠান নিউজ অন এয়াৰ মোবাইল এপতো শুনিব পাৰে। এতিয়া বিভিন্ন দায়িত্বত ডিউটি ৰুমত আছে মামণি তালুকদাৰ, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, শেখ আব্দুল্লা, আনোৱাৰ আলী, এফ এম ট্ৰান্সমিটাৰত নিখিল শৰ্মা, ট্ৰান্সমিটাৰত অজয় আনন্দ আৰু বিজিৎ শৰ্মা, ষ্টুডিঅ'ত মই লীনা বৰা। এতিয়া আগবঢ়াবলৈ লোৱা হৈছে পৰাগ মেলা লাইভ অনুষ্ঠানটি, যুগুতাই আগবঢ়াইছে অমিত বাস্কোদায়।

0: परात्मना।
1: মালা লাইফ অনুষ্ঠানটি শুনিলে আগবঢ়ালে অমিত বাস্কোটাই।
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ যুৱবাণী।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই ত্ৰিদিশাই আপোনাক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত আপোনালৈ আগবঢ়াইছো এখনি সংগীতালক্ষ্য।
1: চহা জীৱনৰ কথা মনলৈ আহিলেই মনৰ আকাশত প্ৰথমে ভাহি উঠে এখন সেউজীয়া পথাৰ, যেন পৃথিৱীয়ে নিজৰ বুকুত আঁকি থোৱা এখন জীৱন্ত চিত্ৰ, য'ত আছে কেঁচা মাটিৰ গোন্ধ, কৃষকৰ ঘাম আৰু সপোনৰ কোমল অংকুৰ।
2: য'ত জাতিৰ অস্তিত্ব আছে সেয়াই চহাৰ জীৱন। পথাৰৰ সেউজীয়া ধাননিডৰা, শস্য চপাই ঘৰলৈ আদৰি ভঁৰালত থোৱা, বিহু আহিলেই ঢেঁকীশালৰ শব্দ, এইবোৰেই কয় চহা কি, কেনেকুৱা, আৰু অসমীয়া সমাজত ইয়াৰ কিমান আদৰ।

0: পথাৰ মানেই কেৱল সেউজীয়া ধৰণি নহয়, পথাৰ মানেই জীৱনৰ স্পন্দন। গাঁৱৰ মানুহৰ হাঁহিৰ মাজতেই পথাৰৰ এই নিৰ্ভেজাল সৌন্দৰ্য লুকাই থাকে।
1: পথাৰ আমাৰ কৃষিভিত্তিক সমাজৰ প্ৰাণ। কৃষকৰ ঘাম, পৰিশ্ৰম আৰু আশা আকাংক্ষাৰে পথাৰ সজীৱ হৈ উঠে। বীজ ৰোপণৰ পৰা শস্য কটালৈকে

প্ৰতিটো মুহূৰ্তত পথাৰে জীৱনৰ সংগ্ৰাম আৰু সফলতাৰ কাহিনী দাঙি ধৰে। ৰ'দ, বতাহ, বৰষুণ, ধুমুহা সকলো সহি কৃষকে পথাৰত সপোন ৰোপণ কৰে। সেই সপোনক লৈয়ে আমাৰ সমাজ জীৱন চহকী।

নাঙলৰ শিৰলত সপোন ৰ চাকৃষকে মাটিকেই সাৱতি আদিতম সৃষ্টিৰ সংগ্ৰামৰ জীয়া ছবিখন প্ৰতিস্ফুট কৰে, সেয়ে কবিয়ে কৈ গৈছে। শাওনৰ মেঘমুক্ত নীলাকাশ, সূৰ্যস্নাত ক্লেদময় সেই বিশাল পথাৰ, বিপুল সম্ভৱা নাঙলৰ শিৰলত সোণফলা মাটিৰ কামনা, ঘৰ্মাক্ত দেহ আৰু দেহাতীত সৃষ্টিৰ চেতনা, কপালৰ ঘাম লাগি সেউজীয়া পৃথিৱী আমাৰ।

0: তুমি প্ৰাণময়, মোহময়, জীৱন মালিকা। পথাৰ, তোমাৰো স্বীকৃতি আছে। তুমি কোনোবা আদিতম মানুহৰ সংগ্ৰামৰ ইতিহাস আৰু সভ্যতাৰ স্তৰে স্তৰে একোটা নিৰ্ণয় সূত্ৰ।
1: ক'ত নাই চহা জীৱনৰ সেউজীয়া কাহিনী? সাহিত্য, সংস্কৃতি সকলোতে বিৰাজমান শস্য সম্ভৱা ধৰণীৰ বহু জনা নজনা সোণসেৰীয়া গাথা। প্ৰতিজন কৃষকৰেই উমাল হাতত প্ৰাণ পাইছে আমুলি পথাৰে। কি যে এক ভাল লগা অনুভৱ!
2: পথাৰত বহি সুখ দুখৰ কথা পতা, একেলগে বহি পঁইতা ভাতৰ জুতি লোৱা, আইতাৰ শেলেঙি ধৰা তামোলখনৰ কথাই সুকীয়া। আচলতে গ্ৰাম্য জীৱনৰ এইবোৰেই সুখ, এয়াই আনন্দ, জীৱন জীয়াৰ এক সুকীয়া মাদকতা।

কেতিয়াবা আকৌ নিজৰ আপোনগৰাকীক পথাৰত থকা দাৱনীজাকৰ মাজত বিচাৰি থকাটোও এক ভাল লগা। তললৈ হাউলি লিহিৰি আঙুলিয়ে মুঠি মাৰি কাঁচিৰে কেচ কেচ শব্দৰে ধানৰ থোক কটা সেই এজাক দাৱনীৰ মাজত হয়তো নিজৰ গৰাকীক বিচাৰি ফুৰাটোৱেই প্ৰেম, যি প্ৰেমে আপোনাৰ অন্তৰাত্মাক সদায় সজীৱ কৰি ৰাখে সেউতি মালতীক বিচৰাৰ হাবিয়াসত।

0: আঘোণৰ আকাশত সোণালী ৰোদ নামি আহিলে, পথাৰৰ বুকুত ঢৌ তোলে পকা ধানে, কৃষকৰ চকুত তেতিয়া জিলিকি উঠে আশাৰ পোহৰ। কাঁচি হাতত লৈ গীত গাই গাই শস্য কাটে, সেই প্ৰতিটো শুনগুটিত থাকে কৃষকৰ কষ্ট, অপেক্ষা আৰু বিশ্বাস। সেই সোণালী শস্যই শেষত আশ্ৰয় লয় ভঁৰালত।
1: ভঁৰাল ভৰি উঠা মানেই ঘৰত সমৃদ্ধিৰ লক্ষ্মীৰ আগমন, মাঘ বিহুৰ উৰুকাৰ হাঁহি, জুইৰ কাষত পৰিয়ালৰ আনন্দ, পিঠা পনাৰ সুগন্ধ, এই সকলো সুখৰ মূলতে থাকে সেই ভঁৰাল। যেন ভঁৰালৰ প্ৰতিটো কোণেই নিঃশব্দে কয়, অভাৱ আৰু নহ'ব, আশা, বিশ্বাস আৰু সংগ্ৰামৰ চানেকি মই।

0: সঁচাকৈ ভঁৰাল মানেই মাথো শস্য ৰখাৰ ঘৰ নহয়, এই হৈছে কৃষকৰ হৃদয়, সংসাৰৰ ভৰসা আৰু মাটিৰ বুকুত লিখা এক অন্তহীন আশা। চহা জীৱনৰ উৎসৱ পাৰ্বণ বুলি ক'লে আটাইতকৈ ভাল লগা কথাটোৱে হৈছে পিঠা পনা বনোৱা। গাঁৱৰ মা, বৰমা, খুৰী আৰু সকলো জীয়াৰী বোৱাৰী মিলি ঢেঁকীশালত আহি চাউল খুন্দা, পিঠাগুড়ি, লগতে সেই পিঠা বনোৱা যি এক পৰম্পৰা, সেই পৰম্পৰাই আচলতে চহা জীৱনৰ সকলো ৰূপেই জীয়ন্ত কৰি ৰাখিছে।
1: ঢেঁকীশাল বুলিলে অসমীয়া মানুহৰ একোখন খেৰৰ চালি, নতুবা মাৰল ঘৰতেই বা পিৰালিতেই ঢেঁকী পতা হয়। জকা, খৰাহী, পাচি, কোলা, চালনী, ৰইনা, তুঁহগুৰি, বাঢ়নী মাৰিৰে সুশোভিত ঢেঁকীশাল। লুকাই চোৰকৈ এঘুমতি খোৱা, ৰবাব টেঙা আচাৰ জলফাই খোৱা, হাইচতি মৰা, নামগুণ আওৰোৱাৰ থলী ঢেঁকীশালখনেই।

0: অসমীয়া সমাজৰ প্ৰচলিত বিশ্বাস আৰু আচাৰ অনুষ্ঠানৰ পৰিৱেশনাৰে পথৰ ভঁৰাল আৰু ঢেঁকীশাল সদায় আমাৰ মাজত সজীৱ হৈ থাকিব। চহা জীৱন হৈছে গাঁৱৰ সহজ সৰল, মাটিৰ গোন্ধৰে ভৰা, প্ৰকৃতিৰ সান্নিধ্যত গঢ় লৈ উঠা এক জীৱন। এই জীৱন কোলাহলৰ পৰা দূৰত, কিন্তু অনুভূতি, সম্পৃক্তি আৰু পৰিশ্ৰমেৰে সমৃদ্ধ।
1: চহা জীৱনত পুৱাৰ সূৰ্যোদয়ৰ লগে লগে দিন আৰম্ভ হয়। পথাৰৰ সেউজীয়া, চৰাইৰ কাকলি, গৰু ছাগলীৰ শব্দ, খেতিয়কৰ ঘাম

0: সকলো মিলি এক সজীৱ ছবি আঁকে।
1: এজন গাঁৱৰ মানুহৰ হাঁহি, সৰলতা আৰু আন্তৰিকতাই সমাজক এক বিশেষ মৰ্যাদা দিয়ে। যদিও আধুনিকতাৰ ঢৌ উঠিছে, তথাপিও চহা জীৱনৰ মাটি সোৱৰণি আজিও অম্লান।
2: মাটিৰ গোন্ধত লুকাই থাকে জীৱনৰ সত্য, চহা জীৱনৰ সৰলতাতেই থাকে সুখৰ পবিত্ৰতা।

0: ইমান পৰে শ্ৰোতাই সহা জীৱনৰ সেউজীয়া গল্প শীৰ্ষক সংগীতালক্ষ্যখনি শুনিলে। যুগুতাই আগবঢ়ালে স্নেহা পাঠক আৰু কস্তুৰীমা দাসে।
1: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। ত্ৰিদিশা বৰাৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ

0: भारत में चार चार सीट, राजस्थान और मध्य प्रदेश में तीन तीन सीट, झारखंड में दो और मणिपुर, मेघालय, अरुणाचल प्रदेश तथा मिजोरम में एक एक सीट पर मतदान होगा। नामांकन आज से 8 जून तक दाखिल किए जा सकते हैं। इस महीने की 18 तारीख को मतदान होगा, मतगणना भी उसी दिन होगी। होटल, रेस्तरों और अन्य व्यवसायों द्वारा उपयोग किए जाने वाले 19 किलोग्राम के व्यवसायिक एलपीजी सिलेंडर की कीमतों में चार प्रमुख शहरों में 42 रुपए से लेकर 53 रुपए 50 पैसे तक की वृद्धि की गई है। घरेलू उपयोग में आने वाली गैस की दरों में कोई बदलाव नहीं किया गया है। भारतीय प्रौद्योगिकी संस्थान आईआईटी रुड़की ने जेईई एडवांस्ड परीक्षा के परिणाम घोषित कर दिए हैं। कुल 56,880 उम्मीदवार परीक्षा में उत्तीर्ण हुए हैं, इनमें से 10,107 छात्राएं हैं। प्रधानमंत्री स्वनिधि योजना के 6 वर्ष पूरे हो गए हैं। पिछले 6 वर्षों में इस योजना से लाखों रेहड़ी पटरी वालों को आसान ऋण मिला है। इसके माध्यम से अब तक 1,12,00,000 से अधिक ऋण वितरित किए गए। शहरों और कस्बों में इस पहल के माध्यम से 75,00,000 से अधिक लोग लाभान्वित हुए हैं। योजना के अंतर्गत अब तक 17,800 करोड़ रुपए से अधिक के ऋण प्रदान किए जा चुके हैं। अफ्रीकी संघ ने इबोला से निपटने के लिए भारत सरकार द्वारा उपलब्ध कराए गए आपातकालीन निदान, उपचार और चिकित्सा सामग्री का स्वागत किया है। संघ की स्वास्थ्य एजेंसी अफ्रीका रोग नियंत्रण और रोकथाम केंद्र ने बताया कि ये सामान युगांडा में पूर्वी क्षेत्रीय समन्वय केंद्र के माध्यम से भेजा गया। घरेलू शेयर बाजार के संवेदी सूचकांक के शुरुआती कारोबार में आज कोई बदलाव दर्ज नहीं किया गया। अंतिम समाचार मिलने तक सेंसेक्स 41 अंक बढ़कर 74,816 पर था, जबकि निफ्टी में मामूली बढ़त दर्ज की गई। अब से थोड़ी देर पहले ये 23,551 पर था। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ উপলক্ষে ৰাজ্যজুৰি পবিত্ৰ পৰিৱেশ, যশস্বী কবি গীতিকাৰ ডঃ নিৰ্মল প্ৰভা বৰদলৈৰ আজি পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন, মুম্বাইৰ পৱনহংস শ্মশানত কিছু সময়ৰ পাছতে ভাৰতীয় সংগীত জগতৰ কিংবদন্তী শিল্পী সুমন কল্যাণপুৰৰ শেষকৃত্য, আৰু দেশৰ 4খন মুখ্য চহৰত 19 কিলোগ্ৰাম ওজনৰ ব্যৱসায়িক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি। ৰাজ্যজুৰি আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ উপলক্ষে পবিত্ৰ পৰিৱেশে বিৰাজ কৰিছে। সত্ৰ নামঘৰসমূহত ভকত আৰু আইসকলে নাম প্ৰসংগৰে মুখৰ কৰি তুলিছে। গুৰুজনৰ আৱিৰ্ভাৱ মহোৎসৱ উপলক্ষে ৰাজ্যৰ সত্ৰ আৰু নামঘৰসমূহত নৈমিত্তিক প্ৰসংগৰ লগতে ভাগৱত ভ্ৰমণ, ধৰ্মালোচনা সভা আদি অনুষ্ঠিত হৈছে। শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা স্থাপিত বৰপেটা সত্ৰত এই আৱিৰ্ভাৱ মহোৎসৱ উলহ মালহেৰে আয়োজন কৰা হৈছে। ধুবুৰী জিলাতো আজি শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ অনুষ্ঠিত হৈছে। এই উদ্দেশ্যে পুৱাৰে পৰা গোলকগঞ্জৰ ৰামৰায়গুটি সত্ৰত ভালেসংখ্যক লোক সমবেত হৈ বিভিন্ন কাৰ্যসূচীৰে গুৰুজনাৰ সৃষ্টিক স্মৰণ কৰিছে। জিলাখনৰ চাপতগ্ৰামৰ লীলানন্দ পাগলাবাবাৰ আশ্ৰমতো এই মহোৎসৱ অনুষ্ঠিত হৈছে। বটদ্ৰৱা থান আৰু মাজুলীৰ সত্ৰসমূহতো গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। গুৱাহাটী মহানগৰীৰ নামঘৰসমূহত আজি পুৱাৰে পৰা নাম কীৰ্তনৰ আয়োজন কৰা হৈছে। বামুণী মৈদামৰ শ্ৰীমন্ত শংকৰদেৱ সমাজ কীৰ্তনঘৰত ভকত বৈষ্ণৱসকলে পুৱাৰে পৰা নাম পৰিৱেশন কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মহাপুৰুষজনৰ আৱিৰ্ভাৱ তিথি উপলক্ষে গুৰুজনাক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে জ্ঞান, ভক্তি আৰু মানৱতাৰ অমৃত বাণীৰে যুগে যুগে পথ প্ৰদৰ্শন কৰি থকা মহাপুৰুষজনা আমাৰ জাতীয় জীৱনৰ প্ৰেৰণাৰ অমল উৎস। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আৱিৰ্ভাৱ তিথি উপলক্ষে গুৰুজনলৈ সেৱা জনাইছে। সামাজিক মাধ্যমযোগে দিয়া বাৰ্তাত শ্ৰীসোণোৱালে ভক্তি, মানৱতা, সমতা আৰু ভাতৃত্ববোধৰ আদৰ্শৰে মহাপুৰুষজনাই জাতি, বৰ্ণ, ধৰ্মৰ সীমা অতিক্ৰমী সমন্বিত সমাজ গঢ়াৰ পথ নিৰ্দেশ দিছিল বুলি উল্লেখ কৰে। যশস্বী কবি গীতিকাৰ ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈৰ আজি পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন কৰা হৈছে। বহু সুৰীয়া গীতৰ কথাৰে শ্ৰোতাৰ মনত নিগাজিকৈ স্থান লাভ কৰা লোক সংস্কৃতিৰ এগৰাকী গৱেষকে সুদীৰ্ঘ দিন আৰু

0: ঋতু শীৰ্ষক কাব্য সংকলনৰ বাবে 1983 চনত সাহিত্য একাডেমী বঁটাৰে সন্মানিত হৈছিল। এই গ্ৰন্থখন বাংলা, পঞ্জাবী, হিন্দী, ওড়িয়াকে ধৰি কেইবাটাও ভাষালৈ অনুদিত হৈছে। ডঃ বৰদলৈ ৰচিত গীতসমূহত ঊষা মংগেশকাৰ, ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, দীপালী বৰঠাকুৰকে ধৰি খ্যাতিমান শিল্পীসকলে কণ্ঠনি গৰাইছে। 1991 চনত অসম সাহিত্য সভাৰ দুধনৈ অধিৱেশনত তেওঁ সভাপতিৰ পদ অলংকৃত কৰিছিল। কেইবাখনো গীতৰ সংকলন, কাব্য সংকলন, শিশু সাহিত্য আৰু সম্পাদনা গ্ৰন্থ, আত্মজীৱনীকে ধৰি ভালেসংখ্যক লেখাৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰা বৰদলৈক 1957 চনত শিশু সাহিত্যিক ৰূপে ৰাষ্ট্ৰপতিৰ বঁটা আগবঢ়োৱা হৈছিল। 1987 চনত অসম সংস্কৃতি সমাজৰ পৰা তেওঁ সৰস্বতী উপাধিৰে বিভূষিত হৈছিল। 2004 চনৰ আজিৰ দিনটোত এগৰাকী বিশিষ্ট সাহিত্যিকৰ দেহাৱসান ঘটে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ডঃ নিৰ্মল প্ৰভা বৰদলৈৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা জ্ঞাপন কৰিছে। সাহিত্য, গৱেষণা আৰু সংস্কৃতিৰ প্ৰতি তেওঁৰ অনবদ্য অৱদানে যুগে যুগে সমাজক আলোকিত কৰি থাকিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৰদলৈৰ স্মৃতি দিৱস উপলক্ষে শ্ৰদ্ধা জ্ঞাপন কৰি দিয়া বাৰ্তাত কবি, সাহিত্যিক, গীতিকাৰ, গৱেষক আৰু শিক্ষাবিদ হিচাপে তেওঁৰ অৱদান অসমৰ জনজীৱনত স্মৰণীয় হৈ থাকিব বুলি উল্লেখ কৰে। মুম্বাইত কালি দেহাৱসান ঘটা ভাৰতীয় সংগীত জগতৰ কিংবদন্তী শিল্পী সুমন কল্যাণপুৰৰ শেষকৃত্য কিছু সময়ৰ পাছতে মুম্বাইৰ পৱন হংস শ্মশানত সম্পন্ন কৰা হ'ব। উল্লেখযোগ্য যে প্ৰবাদ প্ৰতিম গায়িকাগৰাকীৰ মৃত্যুৰ সময়ত বয়স হৈছিল 89 বছৰ। প্ৰবীণ শিল্পীগৰাকীয়ে 1950ৰ পৰা 70 চনলৈ চলচ্চিত্ৰ গীতৰ সোণালী যুগত হিন্দী, মাৰাঠীকে ধৰি বিভিন্ন ভাৰতীয় ভাষাৰ গীতত কণ্ঠ দিছিল। 1937 চনৰ 28 জানুৱাৰীত বাংলাদেশৰ ঢাকাত জন্মগ্ৰহণ কৰা সুমন কল্যাণপুৰে 1950 চনৰ মাজভাগত প্ৰথমখন হিন্দী ছবিত গীত গাইছিল। আজকাল তেৰে মেৰে পিয়াৰ কে চেৰছে, না না কৰকে পিয়াৰ আৰু তুমনে পুকাৰা ঔৰ হম চেলে আই আদিকে ধৰি বহু জনপ্ৰিয় হিন্দী গীত তেওঁ গাইছিল। তেওঁ কিংবদন্তী গায়ক মহম্মদ ৰফিৰ সৈতেও ক্ৰমেও 100টা গানত কণ্ঠনি কৰাইছিল। ডঃ ভূপেন হাজৰিকাৰ পৰিচালনা, প্ৰযোজনা আৰু সংগীতেৰে সজোৱা জনপ্ৰিয় অসমীয়া চলচ্চিত্ৰ প্ৰতিধ্বনিৰ গীতত কণ্ঠ নিগৰোৱাৰ লগতে তেওঁ পোনাকণ, চিকমিক বিজুলী, কাজঘৰ, নয়নমদী আদি ছবিৰো নেপথ্য গায়িকা আছিল। আকাশৰে নীলাই, জীৱন ঘড়ীৰ প্ৰতিটোপল, মিলনৰে এই শুভক্ষণ, অয় অয় আকাশ শুভ আদি জনপ্ৰিয় অসমীয়া গীতবোৰেৰে সুমন কল্যাণপুৰে শ্ৰোতাৰ হৃদয় জিনিছিল। ভালেসংখ্যক বঁটা আৰু সন্মানেৰে বিভূষিত সুমন কল্যাণপুৰৰ মৃত্যুত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল জিষ্ণু দেৱবাৰ্মা, মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাবিছ, উপ মুখ্যমন্ত্ৰী একনাথ সিন্ধে, সুনেত্ৰা পাৱাৰ, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো গভীৰ শোক প্ৰকাশ কৰিছে। চৰাইদেউ জিলাৰ বৰহাট থানাৰ অন্তৰ্গত বৰহাট চাহ বাগিচাত দীৰ্ঘদিন ধৰি চলি থকা কেঁচা চাহপাত চুৰি কাৰ্যৰ বিৰুদ্ধে জিলাখনৰ আৰক্ষী অভিযান চলাই 15 দুৰ্বৃত্তৰ দল এটাক আটক কৰে। ধৃত চোৰৰ দলটোৱে দীৰ্ঘদিন ধৰি বৰহাট চাহ বাগিচাৰ পৰা কেঁচা চাহপাত চুৰি কৰি চোৰাংভাৱে বিক্ৰী কৰি আছিল। এই সন্দৰ্ভত বাগিচা কৰ্তৃপক্ষই বৰহাট থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত তদন্ত কৰি আৰক্ষীয়ে দলটোক কৰায়ত্ত কৰে। চৰাইদেউৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জ্যোতিপ্ৰসাদ পেগুৱে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে কালি বৰহাটৰ দফলা গাঁৱত অভিযান চলাই দলটোক কৰায়ত্ত কৰা হয়।
1: যোৱা এপ্ৰিল মাহত আমি বৰহাট থানাত এটা অভিযোগ আমি পাইছিলো যে বৰহাট চাহ বাগানত এটি দুৰ্বৃত্তৰ দলে কেঁচা চাহপাত চুৰি কৰা সন্দৰ্ভত, আৰু তাৰ আনুষাংগিক আৰু এটা ঘটনা আছিল যে এটি নিশা মাৰ্চৰ 31 তাৰিখে এটা খবৰ পাইছিল বাগানৰ কৰ্তৃপক্ষই যে এটা দুৰ্বৃত্তৰ দলে কেঁচা চাহপাত চুৰি কৰি আছিল, আৰু এই পৰিপ্ৰেক্ষিততে বাগানৰেই টহলদাৰী এটা দলে সেই ঠাইলৈ গৈছিল। কিন্তু অতৰ্কিতে টহলদাৰী দলটিক এই কেঁচা চাহপাত চুৰি কৰা দুৰ্বৃত্তৰ দলটোৱে বাট আগচি ধৰি চোকা অস্ত্ৰৰে আঘাত কৰি তেওঁলোকক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে আৰু জিপচিখনকো ভাঙি দিয়াৰ এটা অভিযোগ পাইছিলো। আমি ব্যক্তিসকল কোন কোন জড়িত আছিল সেইখিনি এচাৰটেইন কৰি বিহিত আইনী ব্যৱস্থাৰ কাৰণে যত্নৱান আছিলো। আৰু কালি পুৱতি নিশা চৰাইদেউ আৰক্ষীৰ এটা জলে DSP হেডকোৱাৰ্টাৰ আৰিয়ান নাথ আৰু তেখেতৰ লগত CDSP মাহমৰা গজানন শৰ্মা আৰু আমাৰ DSP মধুস ডেকাৰ নেতৃত্বত তিনিটি দলে বৰহাট থানাৰ অন্তৰ্গত দপলা গাঁৱত এটি অভিযান চলাই, আৰু এই অভিযানৰ অন্তত আমি কেঁচা চাহপাত চুৰ কৰা দুৰ্বৃত্তৰ দলটিৰ মুঠ 15 আটক কৰিবলৈ সক্ষম হওঁ।
0: দেশৰ 4খন মুখ্য চহৰত 19 কিলোগ্ৰাম ওজনৰ ব্যৱসায়িক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য 42 টকাৰ পৰা 53.50 টকালৈ বৃদ্ধি পাইছে। অৱশ্যে ঘৰুৱা ৰন্ধন গেছৰ মূল্য এতিয়াও অপৰিৱৰ্তিত হৈ আছে। দিল্লীত ব্যৱসায়িক ৰন্ধন

0: 15 জনক আটক কৰিবলৈ সক্ষম হওঁ।
1: দেশৰ 4খন মুখ্য চহৰত 19 কিলোগ্ৰাম ওজনৰ ব্যৱসায়িক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য 42 টকাৰ পৰা 53.50 টকালৈ বৃদ্ধি পাইছে। অৱশ্যে খৰুৱা ৰন্ধন গেছৰ মূল্য এতিয়াও অপৰিৱৰ্তিত হৈ আছে। দিল্লীত ব্যৱসায়িক ৰন্ধন গেছৰ মূল্য প্ৰতিটো চিলিণ্ডাৰত 3,113.50 টকা হৈছে। একেদৰে মুম্বাইত তেনে চিলিণ্ডাৰৰ মূল্য 3,067.50 টকা, কলকাতাত 3,255.50 টকা আৰু চেন্নাইত 3,283 টকালৈ বৃদ্ধি পাইছে। পশ্চিম এছিয়াৰ পৰিস্থিতিৰ ফলত বৰ্ধিত গোলকীয় শক্তি ব্যয়ৰ পৰিপ্ৰেক্ষিতত বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাইছে। বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁও জিলাতো কালি বিশ্ব ধপাত বিৰোধী দিৱস উদযাপন কৰা হয়। নগাঁও জিলা প্ৰশাসন আৰু জিলা ধপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত তথা জিলা আইনসেৱা প্ৰাধিকৰণৰ সহযোগত এই সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই উপলক্ষে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই নগাঁও বিশ্ববিদ্যালয় চৌহদৰ পৰা পুৱাৰ ভাগত উলিওৱা সজাগতা সমদল কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। উদ্বোধনী ভাষণত জিলা আয়ুক্তগৰাকীয়ে ধপাতজনিত আসক্তিয়ে নৱপ্ৰজন্মৰ ভালেসংখ্যক ল'ৰা ছোৱালীক বিপথে পৰিচালিত কৰা বিষয়ত গভীৰ উদ্বেগ প্ৰকাশ কৰে। এই কু অভ্যাস ৰোধ কৰিবলৈ তেওঁ সকলোৰে সহযোগিতা কামনা কৰে। ডিব্ৰুগড় জিলাৰ লাহোৱাল উন্নয়ন খণ্ডৰ ৰমাই কদৈবাম গাঁৱত আফ্ৰিকান চুৱাইন ফিভাৰ ৰোগ ধৰা পৰিছে। জিলাখনৰ পশুপালন আৰু পশু চিকিৎসা বিষয়াৰ প্ৰতিবেদনৰ ভিত্তিত কদৈবামৰ এজন লোকৰ গাহৰি পাম এলেকাত চুৱাইন ফিভাৰৰ সংক্ৰমণ ধৰা পৰে। জনস্বাস্থ্য আৰু পশুধনৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে অঞ্চলটোত তাৎক্ষণিকভাৱে প্ৰযোজ্য হোৱাকৈ কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি সংক্ৰমিত এলেকাৰ পৰা 1 কিলোমিটাৰ ব্যাসাৰ্ধ এলেকাক সংক্ৰমিত অঞ্চল আৰু 10 কিলোমিটাৰ ব্যাসাৰ্ধ এলেকাক নিৰীক্ষণ অঞ্চল হিচাপে চিহ্নিত কৰা হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে গুজৰাট টাইটানছক 5 উইকেটত পৰাস্ত কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে খিতাপ জয় কৰে। বেংগালুৰুৱে 156 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 18 অভাৰত 5টা উইকেটৰ বিনিময়ত অনায়াসে নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। বিৰাট কোহলি 42টা বলত 75 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ইয়াৰ পূৰ্বে গুজৰাট টাইটানছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 155 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ ৱাশ্বিংটন সুন্দৰে 50 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। বিৰাট কোহলিক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। সম্পূৰ্ণ দুমাহজোৰা এইবাৰৰ IPLত বৈভৱ সূৰ্যবংশী আটাইতকৈ গুৰুত্বপূৰ্ণ খেলুৱৈ হিচাপে বিবেচিত হয়। প্ৰতিযোগিতাত সূৰ্যবংশীয়ে সৰ্বাধিক 776 ৰাণ কৰি অৰেঞ্জ কেপ লাভ কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে অভিলেখ কৰে। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে ৰাজ্যজুৰি পবিত্ৰ পৰিৱেশ। যশস্বী কবি গীতিকাৰ ডঃ নিৰ্মলপ্ৰভা বৰদলৈৰ আজি পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন। মুম্বাইৰ পৱনহংস শ্মশানত কিছু সময়ৰ পাছতে ভাৰতীয় সংগীত জগতৰ কিংবদন্তী শিল্পী সুমন কল্যাণপুৰৰ শেষকৃত্য। আৰু দেশৰ 4খন মুখ্য চহৰত 19 কিলোগ্ৰাম ওজনৰ ব্যৱসায়িক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি। এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে। নিবেদন কৰা হৈছে সুৰৰ কৰণে। আজিৰ অনুষ্ঠানত পুনতে শুনাবলৈ লোৱা হৈছে ক্ষমা কৰিব গীত আৰু গজলৰ অনুষ্ঠানটি। অনুষ্ঠানত পুনতে আগবঢ়াইছো জগজিৎ সিঙৰ কণ্ঠৰ এটি গজল।

শ্ৰোতাসকলে গীত আৰু গজলৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানৰ শেষত আগবঢ়াইছো অমিত চাইকেলৰ কণ্ঠৰ এটি গজল।

বিনোদ চাইগলৰ কণ্ঠৰ গজলটি শুনিলে গীত আৰু গজল অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, নিবেদন কৰা হৈছে সুৰৰ কৰণী। আজিৰ অনুষ্ঠানত পুনতে আগবঢ়াইছো নিৰুপমা হাজৰিকাৰ কণ্ঠৰ এটি গীত।

0: पानी हो दिनी दिनी पड़ू गाँव पड़ू गाँव।
1: অনুষ্ঠানত এইবাৰ শুনক ভাৰতী চৌধুৰীৰ কণ্ঠৰ এটি গীত।

শ্ৰোতাসকলে সুৰৰকৰণি অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা হৈছে অৰুণ কুমাৰ বৰ্মনৰ কণ্ঠৰে গীত।

শ্ৰোতাসকলে সুৰৰকৰ্ণি অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ আগবঢ়াইছো অপূৰ্ব কুমাৰ দাসৰ কণ্ঠৰ এটি গীত।

0: সুৰৰকৰণী অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান।

প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8 MHz।

বিদ্যার্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি ৫:৪৫ বজাত।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 600-316-6944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়ে টুকি থওক। আমাৰ নম্বৰ হৈছে 600-316-6944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 600-316-6944।

শ্রোতাসকলে গুণদা কৌরৰ কণ্ঠৰ দুটি আধুনিক গীত শুনিলে। গীতৰ কথা আছিল অপূৰ্ব বেজবৰুৱাৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত নিবেদন কৰা হৈছে শিবেন বেনাৰ্জীৰ কণ্ঠৰ খয়াল ৰাগ সুধ চাৰাং।

এয়া আকাশবাণী তেজপুৰ। আজি হৈছে সোমবাৰ 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 17 দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 1ম দিন। সমশ্ৰোতালৈ প্ৰীতি সন্মাসন জনাই আজিৰ বিয়লিৰ অধিৱেশনৰ মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 286.66 মিটাৰ, কিলোহাৰ্জ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্জত। শ্ৰোতাসকলে নিউজ অন AIR এপৰ যোগেদিও এই অনুষ্ঠান শুনিবলৈ পাব। আজি আমাৰ নিয়ন্ত্ৰণ কক্ষৰ কৰ্তব্যত আছে বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই আৰু মৃগাংক শৰ্মা। ট্ৰেন্সমিটাৰৰ দায়িত্বত আছে সমীৰ নাৰ্জাৰী। পৰিবহণৰ দায়িত্বত আছে নয়ন দৈমাৰী। ডিউটিৰ মত আছে মল্লিকা দত্ত। আৰু এয়া মাইক্ৰফোনৰ সন্মুখত মই অল্পনা শইকীয়া।

ছাৰ ৱাল্টাৰ স্কটে কৈছিল, মই ভাবোঁতে চাৰিটা কথাই জীৱনটো যোগ্য কৰি তুলিব পাৰে। সেয়া হ'ল ভালপাওক, আশা ৰাখক, সহায় কৰক, হাঁহক।

বেঞ্জামিন ফ্ৰেংকলিনে কৈছিল, যিয়ে টকাৰে সুখ ক্ৰয় কৰিব পাৰে বুলি বিশ্বাস কৰে, প্ৰকৃততে তেওঁ সুখৰ ওচৰত কৃতদাস হিচাপে নিজকে বিক্ৰীহে কৰে।

0: এ ভাল সময়ৰ সংজ্ঞা। এয়া আকাশবাণী তেজপুৰ, এতিয়া নিবেদন কৰিছো অৰ্ধাকাশ অনুষ্ঠানটিৰ।
1: এয়া আকাশবাণী তেজপুৰ। সময় আইডিঅ'কে স্বাগতম জনাই এয়া আগবঢ়াইছো মহিলাসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। আইডিঅ'সকল, আজিৰ অনুষ্ঠানত এয়া শুনকচোন, তেজপুৰ গোপীনাথ বৰদলৈ নগৰৰ সম্প্ৰীতি মহিলা কাননৰ মহিলাসকলে পৰিৱেশন কৰা এটি বিচিত্ৰ অনুষ্ঠান।
2: আকাশবাণী তেজপুৰৰ সমূহ শ্ৰোতালৈ নমস্কাৰ জনাই আমি তেজপুৰৰ গোপীনাথ বৰদলৈ নগৰত অৱস্থিত সম্প্ৰীতি মহিলা কাননৰ সদস্যাসকলে আগবঢ়াবলৈ লৈছো এটি বিচিত্ৰানুষ্ঠান। আমাৰ অনুষ্ঠান এটি শান্তি মন্ত্ৰেৰে আৰম্ভ হ'ব।

0: আহকচোন, বন্তি বৰা বাইদেউৰ পৰা শুনো কেইটামান যোগাভ্যাস আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে।
1: নমস্কাৰ, মই আজি আপোনালোকক যোগৰ বিষয়ে ক'বলৈ ওলাইছোঁ। যোগ হ'ল জ্ঞানৰূপী বেদসমূহৰ এটা ৰত্ন। যোগ শব্দ সংস্কৃতত য়োগ শব্দৰ পৰা আহিছে। যোগৰ অৰ্থ হৈছে জোৰা লগা, একক কৰা, আত্মাৰ লগত সংযোগ, মানৱ দেহক চেতনা জীৱন শক্তিক দিবৰ বাবে দুটা মহাশক্তিৰ মিলন, অৰ্থাৎ স্থিৰ শক্তি বা সূৰ্য শক্তি আৰু অথিৰ শক্তি বা চন্দ্ৰ শক্তিৰ নিখুঁত সম অৱস্থা। পতঞ্জলী মুনিয়ে কৈছে, যোগ চিত্ত বৃত্তি নিৰোধ। সেই সকলো ব্যক্তিয়ে যোগৰ জৰিয়তে শাৰীৰিক, মানসিক, বৌদ্ধিক, আৱেগিক আৰু আধ্যাত্মিকত সেই ক্ষেত্ৰত পূৰ্ণতা লাভ কৰে। যোগৰ নানা প্ৰকাৰৰ পদ্ধতি আছে। ইয়াৰ অন্তৰ্গত আসন আৰু প্ৰাণায়ামৰ বিষয়ে মই আপোনালোকৰ ওচৰত দাঙি ধৰিম। আসন, আসন হ'ল এক যৌগিক ভংগীৰ অৱস্থা। যি অৱস্থাত শৰীৰ স্থিৰভাৱে ৰাখি দীৰ্ঘ সময় ধৰি বহি থাকিব পাৰি তাকেই আসন বুলি কোৱা হয়। আসন শাৰীৰিক প্ৰক্ৰিয়া আৰু মন সংযমৰ সহায়ক। ব্যক্তিৰ দেহ সুস্থ সবল কৰি কৰ্মশক্তি আৰু জীৱন শক্তি বৃদ্ধিৰ বাবে আসন অভ্যাস অতি প্ৰয়োজনীয়। বিভিন্ন ৰোগ, বিভিন্ন অংগৰ বাবে বিভিন্ন আসন আছে। এই আসনসমূহৰ বিষয়ে গুৰুজনাৰ পৰা শিকি অভ্যাস কৰিলে সুফল লাভ কৰিব পাৰিব। এতিয়া আহিছোঁ প্ৰাণায়ামৰ বিষয়লৈ। প্ৰাণায়াম মানে আমি সাধাৰণতে বুজোঁ যে নিজৰ প্ৰাণ শক্তিক আৰামদায়ক অৱস্থাত ৰখা পদ্ধতিয়ে হ'ল প্ৰাণায়াম। দেহৰ ভিতৰত যি শক্তি স্নায়ুমণ্ডলীৰ মাধ্যমেৰে মাংসপেশীত মিলিত হৈ পৰে আৰু যি শক্তিয়ে শৰীৰৰ হাওঁফাঁত থকা বায়ু প্ৰবাহ সঞ্চালন কৰি থাকে, সেই হৈছে জীৱৰ প্ৰাণ। এই প্ৰাণ শক্তিস্বৰূপ বায়ু প্ৰবাহক নিয়ন্ত্ৰণ কৰি আৰামদায়ক বা সুদায়ক কৰাটোৱেই হ'ল প্ৰাণায়াম। ৰেচক, পূৰক আৰু কুম্ভক, এই তিনিটা হ'ল প্ৰাণায়ামৰ তিনিবিধ অংগ। উশাহ গ্ৰহণ কৰাকে পূৰক, বন্ধ ৰখাকে কুম্ভক আৰু উশাহ এৰি দিয়াকে ৰেচক বোলা হয়। আসনৰ দৰে প্ৰাণায়ামৰো বিভিন্ন প্ৰকাৰ আছে। অভিজ্ঞ গুৰুজনৰ পৰা এই বিষয়ে শিকি প্ৰাণায়াম অভ্যাস কৰিলে সুফল লাভ কৰিব। মই যোগৰ বিষয়ে আজি ইমানখিনিকে কৈ মই সামৰণি মাৰিছোঁ। যোগেইনো চিত্তস্য পদেইনো বাচং বলং শৰীৰস্য সবিদুকেইন য়োপাকৰোত্তম পৱৰম মুনিনম পতঞ্জলিম প্ৰাঞ্জনীৰা নাতোস্মি ওম শান্তি শান্তি শান্তি।
0: এয়া আছিল বন্তি বৰা বাইদেৱে কেইটামান যোগাভ্যাস আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে ক'লে। ইয়াৰ পিছতে যান্ত্ৰিকতাৰ মাজত হেৰুৱাই পেলোৱা আমাৰ সময়বোৰক লৈ আভা গোস্বামী বাইদেউৰ ৰচিত সমাজৰ আধৰুৱা দস্তাবেজ

0: পাঠ কৰে।
1: জীৱনৰ আধৰুৱা দস্তাবেজ। যুগৰ পৰিৱৰ্তনৰ ধুমুহাত বৰ্তমান আমাৰ জীৱনটো এটা যন্ত্ৰৰ দৰে হৈ পৰিছে। চিন্তা চৰ্চাত মানসিক অনুভৱবোৰ যেন ক্ৰমান্বয়ে নাইকিয়া হৈ আহিছে। এতিয়া আমাৰ সমাজখন চলে ৰুটিনৰ দৰে। সমাজত সফলতা, ধন সম্পত্তি আৰু আধুনিক জীৱনশৈলীৰ মাজত যেন আমি এটা সফল জীৱন অতিবাহিত কৰিছোঁ। হাঁহি মাতি, কথা বতৰা পাতি সময় যেন ঠিকেই পাৰ হয় তেনে লাগে, কিন্তু হৃদয়ৰ অনুভৱৰ জগতখনত দেখা পাওঁ এক শূন্যতা। পুৱা শুই উঠাৰ পৰা ৰাতি বিচনাত পৰালৈকে খাব লাগে সময়ত খাওঁ, যাব লাগে যাওঁ, কিনো কৰি আছোঁ খবৰ ল'বলৈ কাৰো সময় নাই। আগতে মানুহে একেলগে বহি কথা পাতিছিল, হাঁহিছিল, হৃদয়ৰে সুখ দুখৰ ভাগ বতৰা কৰিছিল। এতিয়া আমি বহুত মানুহৰ লগত সংযুক্ত। সামাজিক মাধ্যম, ফোন, মেছেজ, অত্যাধুনিক মোবাইল সকলোবোৰে আমাক একেলগে বান্ধি ৰাখিছে, কিন্তু এই সংযোগবোৰে হৃদয়ৰ দূৰত্ব কমাব পৰা নাই। সুখী জীৱনত প্ৰাণ খুলি হাঁহিবৰ পৰিৱেশ যিদৰে নাই, দুখী জীৱনতো স্পষ্ট অশ্ৰু নাই। নিজৰ দুখ, ভয়, অনুভৱবোৰ লুকুৱাই বাহিৰত হাঁহি মাতি থাকিবলৈ শিকিছোঁ। সঁচা অনুভৱবোৰ প্ৰকাশ কৰিবলৈ ভয়, সমাজত দুৰ্বল হোৱাৰ ভয়, সম্পৰ্কৰ অভাৱ, ব্যস্ততা, কেতিয়াবা বুজি নোপোৱা অনুভৱে মানুহক ভিতৰি অকলশৰীয়া কৰি তুলিছে। এটা আচৰিত পৰিৱৰ্তন বৰ্তমান দেখা গৈছে। এটা সময়ত মানুহে মোবাইল ব্যৱহাৰ কৰিছিল, এতিয়া মোবাইলে মানুহক ব্যৱহাৰ কৰে। আগতে টকা জীৱনত বিনিময়ৰ মাধ্যম আছিল, এতিয়া টকা জীৱনৰ লক্ষ্য হৈ পৰিছে। বৰ্তমান সমাজত পিতৃ মাতৃ আৰু সন্তানৰ সম্পৰ্কটো বহুত পৰিৱৰ্তন ঘটিছে। আগতে সন্ধিয়া পৰিয়ালৰ সকলোৱে একেলগে বহি কথা পাতিছিল, দিনটোৰ অভিজ্ঞতাবোৰ ভাগ বতৰা কৰিছিল। এতিয়া একেখন ঘৰতে থাকিও প্ৰতিজনে নিজৰ নিজৰ ব্যক্তিগত শিতানত নিমগ্ন। মানসিক দূৰত্ব দিনে দিনে বৃদ্ধি পাইছে, যদিও শাৰীৰিক দূৰত্ব নাই। যান্ত্ৰিক জীৱনটোৱে মানুহৰ মনটোক ক্লান্ত কৰি পেলাইছে। সমাজত দেখাত আমি সকলো পাইছোঁ সুবিধা, আৰাম আৰু সুযোগ, কিন্তু হেৰুৱাইছোঁ সৰু সৰু অনুভৱবোৰ যিবোৰে জীৱনটোক জীৱন্ত কৰি তোলে। সঁচা সুখ বস্তুত নহয়, অনুভূতিত। সঁচা উন্নতি বাহ্যিক চমকত নহয়, অন্তৰৰ শান্তিতহে পোৱা যায়। প্ৰকৃতিৰ লগত সময় কটোৱা, মানুহৰ লগত মন খুলি কথা বতৰা পতা, নিজৰ ভিতৰৰ অনুভূতিক বুজি উঠিলেহে জীৱনটো উপভোগ্য হৈ উঠিব।
2: বহাগৰ বিনন্দীয়া ৰূপে কেৱল জানো ডেকা গাভৰুৰ বাবেহে। আহকচোন আমাৰ মহিলাসকলৰ কণ্ঠত এশাৰী বিহু নাম শুনো।

পাহি তোক তোমাৰে দেহাতে পদুমৰ পাহি যেন মানিকি ঐ মানিকি ঐ মধুৰী হাঁহি এ হাফলুৰাৰ।

0: নাৰীৰ সুকোমল হৃদয়ৰ ভাষা কাপেৰে ওলাই কবিতা হৈ এয়া বিজু বৰাৰ স্বৰচিত কবিতা পাঠ।
1: নমস্কাৰ। কবিতাৰ শিৰোনাম হেৰুৱাৰ বেদনা। আজি নিজকে প্ৰশ্ন কৰিছোঁ, এৰা, আজি নিজকে প্ৰশ্ন কৰিছোঁ, ক'ত হেৰাল আমাৰ শৈশৱ, যৌৱন আৰু সোণোৱালী দিনবোৰ? ক'ত হেৰাল সেই দিনবোৰ যেতিয়া বৰষুণৰ টোপালে হাঁহিছিল, কথা কৈছিল, ৰিমঝিমকৈ নাচিছিল, টিনৰ চালিত পৰা শব্দই মন উদ্বাউল কৰিছিল, চোতালত জমা হোৱা পানীত কাগজৰ নাও সাজি খেলা খেলবোৰ? আছেনে বাৰু আজিও সেই দিনবোৰ? উৰুখা পজাত থাকি কবিতাৰ মালা গাঁঠি সুশোভিত কৰা ক্ষণবোৰ আজি দেখোন কোমল কোমল লগা শব্দবোৰেও ভুমুকি নমৰা হ'ল। ক'ত হেৰাল সেই দিনবোৰ? ক'ত হেৰাল আমাৰ অতিকে আপোন মৌ মিঠা মাধুৰী সনা সম্বোধনবোৰ? বিদেশী শব্দৰ পয়োভৰত খুন লগা হ'ল আমাৰ সম্পৰ্কবোৰ। কেওফালে দেখো জটিলতা, প্ৰবঞ্চনা আৰু কংকিতৰ সমাহাৰ। হেৰাই যাব নেকি এই যান্ত্ৰিকতাত আমাৰো সহোদৰ? দিক বিদিক হেৰুৱাই নাজানো কোন দিশে হৈছো ধাৱমান, জীৱনৰ দুৰন্ত গতিত হেৰুৱাম সকলো, এয়াই নেকি আজিৰ অগ্ৰগতি? ধন্যবাদ।
0: প্ৰকৃতিৰ মুক্তদান আমাৰ বাৰীৰ বন শাকবোৰ, তাতে আছে জীৱনৰ মহৌষধি। এয়া দীপালী হাজৰিকা বাইদেৱে পাঠ কৰিব স্বাস্থ্য আৰু মনৌষধি।
2: অসমৰ মাটিৰ ঔষধ ও গুণাগুণ। অসমৰ মাটিৰ সেউজীয়া প্ৰকৃতিৰ শোভাই আমাৰ চকুলৈ সজীৱতা আনে। পাৰোঁতে ৰসৰাজে লিখি থৈ গৈছে, ক'ত পাম এই বিনন্দীয়া প্ৰকৃতি। আমি চকুৰ পলকতে আমাৰ ঘৰৰ বাৰীখনত যদি চকু ফুৰাওঁ, অযত্নত গজি উঠা মানিমুনি, কচু, মছন্দৰী, মধুসোলেং এইবিলাক অলপ গুটি বা শিপা থাকিলেই গজি উঠে। কিন্তু পদিনা, বাৰ্মিশাক, মিথি, সৰিয়হ ইত্যাদিৰ যতন ল'ব লাগে। আমাৰ উৎসৱবোৰৰ

0: নিয়ম নীতিবোৰো সেইদৰেই পালন কৰা হয়। বতৰ অনুসাৰে আমাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰে। অতীতত মানুহে স্বাস্থ্যতকৈ কামতহে গুৰুত্ব দিছিল, সেয়ে বিহুত হাতবিধ শাক পঁইতাভাত ইত্যাদিৰ গুণাগুণৰ প্ৰতি লক্ষ্য ৰাখি কৰিছিল নিয়ম বুলি ক'লেহে খোৱাটো মানুহে কৰিব। এতিয়া আহোঁ সততে হৈ থকা শিশুৰ পৰা বৃদ্ধলৈকে পেটৰ সমস্যা। সহজে হোৱা মছন্দৰী পেটৰ যিকোনো বেমাৰৰ পৰা ৰক্ষা পাবলৈ মছন্দৰী আমি পাতত দি বা শুকান টেৱা এখনত দি খাব পাৰোঁ। কিছুমানে গুণটো বেয়া পায় কিন্তু পেটৰ কাৰণে অতি উত্তম। মানিমুনি সকলো ধৰণৰ বেমাৰতে ইয়াৰ ৰস উলিয়াই খাব পাৰি। এই বনৌষধিবোৰ ল'ৰা ছোৱালীক ৰান্ধি খুৱাব লাগে আৰু এই ঔষধবোৰ চিনাকি কৰি দিব লাগে। অৱশ্যে আজিকালি চিলনিৰ জীয়েক মোবাইলটো আছে, হ'লেও খুতুৰা শাকটো ৰান্ধিলে খাবলৈ ভাল হ'বনে নহয় সেইটো জানিব লাগিব, কাৰণ মছলাযুক্ত ৰন্ধন সিহঁতৰ মন মগজুত বেছিকৈ সোমায়। গৰমৰ দিনত দাইলত মধুসোলেং দিলে পেটটো ঠাণ্ডা পৰে, মাছেদি ৰান্ধিলেও সোৱাদযুক্ত হয়। সেইদৰে কচু শাকৰ আঞ্জা ৰান্ধিলেও দাইল ও মাছৰ খৰচ কম হয় আৰু শৰীৰৰ বাবেও উপকাৰী হয়। ব্ৰিটিছে অসমৰ মাটিত চাহপাতৰ সুগন্ধি গোন্ধৰ ওপৰতে বৰ্তমান বাণিজ্যৰ বিশাল বেপাৰ হ'বলৈ ধৰিলে। গতিকে অসমীয়া মানুহে বিচাৰিব জানিলে আমাৰ মাটিতেই সোণ চেকুৰা আছে, বিদেশলৈ যাব নালাগে। আয়ুৰ্বেদাচাৰ্য গুণাৰাম খনিকৰে কৈছিল, মানুহৰ ৰোগৰ লগতে ঈশ্বৰে গছ গছনিৰ সৃষ্টি কৰিছে, গতিকে প্ৰকৃতিৰ গছ গছনিৰ পৰাই নানা ধৰণৰ ঔষধ তৈয়াৰ কৰিব পাৰোঁ। সেয়ে সপ্তাহত এদিন আমি শাক পাত জাতীয় খাব লাগে, প্ৰৱাসত থকা ল'ৰা ছোৱালী ঘৰলৈ আহিলে খুৱাব লাগে। আৱাসী এলেকাবোৰত বহুতেই তাপ আদিত মানিমুনি মছন্দৰী ইত্যাদি ৰুই লয়, খোৱা বোৱাটো উচিত ব্যৱহাৰ কৰে। যিবিলাকৰ আকৌ বাৰী ঘৰ ডাঙৰ তেওঁলোকে আকৌ কষ্ট নকৰাকৈ হোৱা শাক পাতবোৰ বুটলিবলৈ টান পায়। গতিকে আমি সকলোৱে বনৌষধি খোৱা কৰোঁ, বেমাৰৰ পৰা কিছু হ'লেও সকাহ পাম।
1: এইখিনিতে আমাৰ মহিলা অনুষ্ঠানবিলাকত আলোচনাৰ মাজতে অকণমান সকাহ দিবলৈ বিৰতিৰ মাজত দীপালী বৰদলৈ বাইদেৱে আমাক সদায় এফাকি ধুনীয়া গীত শুনায়। এই আগবঢ়াইছোঁ দীপালী বৰদলৈৰ কণ্ঠত এটি আধুনিক গীত।

0: লাগকি বুলি মোড়াইজনীয় গৰাকী লাগকি বুলি এ জাৰণী মাজৰে জৰা মোড়াইজনীয় জাৰণী মাজৰে এ জৰা মোড়াইজনীয় জাৰণীৰ মাজৰে জৰা এ দীঘলকৈ উৰণি নলবাইজনীয় আগৰে চিনাকি দৰা মোড়াইজনী অ আগৰে চিনাকি দৰা।
1: এতিয়া আগবঢ়াইছোঁ এটি অনুগল্প মন গহনত শূন্যতা, পাঠ কৰিছে লিপিকা দাসে। ভাতৰ পাতত বহি নিজে ভালপোৱা ব্যঞ্জনবোৰ হেলা ৰঙে ভগাই লৈছিলোঁ। শোৱাপাটিত গৰম হ'লেও ঠেলা হেঁচা কৰি একেখন বিচনাতে শুবলৈ মন কৰিছিলোঁ। পূজাই বিহুৱে একেলগে উপভোগ কৰিবলৈ ভাল পাইছিলোঁ। এটা কেৰি আনকেইটা যেন সম্পূৰ্ণ নহয় মায়ে কোৱা শুনিছিলোঁ। গোটেইকেইটা একেলগে বহিলেহে ভাত মুঠি দি শান্তি পাওঁ। কলেজ যোৱাৰে পৰা আমিবোৰ চাৰিআলিৰ চাৰিওদিশে গতি কৰিলোঁ। নিজৰ নিজৰ লক্ষ্যত উপনীত হ'বলৈ শিক্ষাৰ দৌৰত আমিবোৰ হেৰাই গ'লোঁ। যৌৱনৰ উৎসাহত ন ন সংগী আহিল, আমাৰ জীৱনবোৰ ৰঙীন হ'ল, আমাৰ শৈশৱৰ মধুৰ সময়বোৰ ক'ৰবাত নিতাল মাৰিলে, আমাৰ জীৱিকাৰ গতি লাগিল এটা এটাকৈ। আই পিতায়ে আমাৰ সংসাৰকেইখনো পাতি দিলে, যেন আমাৰ হৃদয়বোৰো ভাগ ভাগ হৈ গ'ল। বুকুত শিল থৈ আই পিতায়ে ঘৰৰখীয়া হ'ল। প্ৰয়োজনত বিচাৰিব পৰাকৈ কাৰো আহৰি নোহোৱা হ'ল। সময়ে কলৈ নি আছে বা এখন ঘৰৰ বান্ধোনৰ গুৰি মৰম চেনেহবোৰ বুকুত লৈ আমিবোৰ পৰি ৰলোঁ একো একোটা নিৰ্জন কোঠাত। সকলো অত্যাধুনিক সুবিধাৰ মেৰ পেছত আমি বিলীন হৈ গ'লোঁ। ঘৰ সংসাৰ, ল'ৰা ছোৱালী আৰু নিজৰ মাজত থাকি আমি কেতিয়াবা বিচাৰোঁ ল'ৰালিক ঘূৰাই আনিবলৈ, বিচাৰোঁ আই পিতাৰ ঘৰখনত পুনৰ উমলিবলৈ। নাই, সময়ে কাকো হেৰুৱা সময় ঘূৰাই নিদিয়ে। সময় থাকোঁতেই দিয়া বা লোৱা কথা নাই। কথাবোৰ ভাবি থাকোঁতেই কেতিয়ানো চকুৰ পতা জাপ খালে গমেই নাপালোঁ। ধন্যবাদ। নাম এষাৰ নোগোৱাকৈ আমাৰ যিকোনো অনুষ্ঠান সম্পূৰ্ণ হ'ব পাৰে জানো। গুৰু যোজনালৈ প্ৰণাম জনাই এভাগী নাম আগবঢ়াই অনুষ্ঠানৰ সামৰণি মাৰিম। নামৰ গুৰি ধৰিব ববি বেজবৰুৱাই, লগত অংশগ্ৰহণ কৰিব বন্তি বৰা, অনুজা শইকীয়া, দীপালী বৰদলৈ, কৰবী বৰা, বিজু বৰা, মিনু বৰা, জুনু বৰুৱা, আভা গোস্বামী, দীপালী হাজৰিকা আৰু লিপিকা দাসে।
2: ঔ হৰি ঔ ৰাম, শংকৰী দেউ ৰাঙুলী।

মাকু হৰি হৰি পৰে। উলিতা মূলৰে পুলি মোৰাইজনীয় উলিতা মূলৰে পুলি মোৰাইজনীয় উলিতা মূলৰে পুলি।

0: শ্ৰোতা, ইমান পৰে আজিৰ অৰ্ধ আকাশ অনুষ্ঠানটিত তেজপুৰৰ গোপীনাথ বৰদলৈ নগৰৰ সম্প্ৰীতি মহিলা কাননৰ সদস্যাসকলে পৰিৱেশন কৰা এটি বিচিত্ৰ অনুষ্ঠান শুনিলে। সদস্যাসকল আছিল দীপালী হাজৰিকা, আভা গোস্বামী, জুনু বৰুৱা, বিনু বৰা, বন্তি বৰা, বিজু বৰা, কৰবী বৰা, দীপালী বৰদলৈ, ববি বেজবৰুৱা, অনুজা শইকীয়া আৰু লিপিকা দাসে। অনুষ্ঠানটিৰ আঁত ধৰিলে সদস্যা লিপিকা দাসে। অনুষ্ঠানটিৰ বাণীবন্ধন আৰু সম্পাদনা চিত্ৰামণি বড়োৰ, প্ৰযোজনা গৌতম নাথৰ।
1: শ্ৰোতাসকলে অৰ্ধ আকাশ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ।
2: তিনি মাহতে পইচা ডাবল,
3: বাহ, ফাস্ট আৰু হাই ৰিটার্নস।
2: কি যে স্কিম, কালিটো ইয়াত নাছিলে
4: আৰু কাইলেও নাথাকিব।
5: তুমি কেতিয়াবা পাঁচ অভাৰত ডাবল সেঞ্চুৰি মাৰিছা?
6: এনে স্কিমৰ পলহনত পৰি আমি ঠগ খাব পাৰোঁ।
5: আৰু RBI কয় যে নিজৰ পইচা সুৰক্ষিতকৈ ৰাখক আৰু বুদ্ধিৰে বিনিয়োগ কৰক। যদিহে অধিক ৰিটার্নসৰ পিছত দৌৰে তেন্তে সিমানেই ৰিস্কো ল'ব লাগিব।
4: আৰু ফাষ্ট ৰিটার্নসৰ পৰা বাচিবা
5: আৰু ফাষ্ট বলিঙৰো। RBI কয় জানি লওক, সতৰ্ক হৈ ৰওক।
1: খন্তেক পাছতে দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী আৰু ইংৰাজী বাতৰি আমাৰ কেন্দ্ৰৰ এলেকৰি শুনাব।

মিডিয়াম ৱেভৰ 266 দশমিক 66 মিটাৰ, কিলোৱাৰ্জ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিছোঁ ভক্তিমূলক গীতৰ অনুষ্ঠান আৰাধনা। আৰাধনা অনুষ্ঠানত আজি শুনাব লৈছোঁ মহাপুৰুষ মাধৱদেৱ বিৰচিত কৰবী শইকীয়াৰ কণ্ঠৰ বৰগীত।

6:47 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 আৰু 7:05 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত ক্ৰমে হিন্দী আৰু ইংৰাজী বাতৰি, 7:10 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 7:20 নিবেদন কৰা হ'ব জ্যেষ্ঠ নাগৰিকৰ বাবে প্ৰচাৰিত অনুষ্ঠান জ্যেষ্ঠজন। 7:35 আগবঢ়োৱা হ'ব সংবাদভিত্তিক অনুষ্ঠান ৰেঙনি। 7:50 নিবেদন কৰা হ'ব আমাৰ কেন্দ্ৰৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। 8:00 গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 8:02 প্ৰচাৰ কৰা হ'ব পৰিয়াল কল্যাণ অনুষ্ঠানটিৰ। 8:30 নিবেদন কৰা হ'ব জুবিন গাৰ্গৰ কণ্ঠৰ অসমীয়া আধুনিক গীত। 8:45 আৰু 9:00 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত ক্ৰমে সমাচাৰ সন্ধ্যা আৰু News@9 আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 9:15 আগবঢ়োৱা হ'ব হিন্দী গীত। 9:30 নিবেদন কৰা হ'ব শ্ৰোতাৰ হোৱাটছআপ যোগে অনুৰোধৰ গীতৰ অনুষ্ঠান মূৰ্চনা। 10:00 প্ৰচাৰ কৰা হ'ব পুৰণি গীত আৰু কথা অনুষ্ঠানটিৰ। 10:30 আমাৰ আজিৰ অধিৱেশনৰ অন্ত পৰিব। শ্ৰোতাসকল, এয়া আছিল আজিৰ দিনটোত আমাৰ কেন্দ্ৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ পৰিস্থিতি। এতিয়া আগবঢ়াইছো গীতালী। গীতালী অনুষ্ঠানত পোনপ্ৰথমে শুনাব লৈছো উপগ্ৰহ বোলছবিৰ অৰ্চনা দাস আৰু দীপেন বৰুৱাৰ কণ্ঠৰ এটি গীত।

শ্ৰোতাসকলে আৰাধনা অনুষ্ঠান শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো আজিৰ দিনটোত আমাৰ কেন্দ্ৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ পৰিস্থিতি। অনুষ্ঠান পৰিস্থিতিৰ পাছতেই আগবঢ়োৱা হ'ব গীতালী। গীতালী অনুষ্ঠানত আজি অসমীয়া বোলছবি গীত শুনোৱা হ'ব।

0: মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
1: সলাওক সলাওক অভ্যাস সলাওক। এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাওক। বেংকে যদিহে মানা কৰে তেন্তে RBI ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। RBI কয় জানি লওক, সতৰ্ক হৈ ৰওক।
2: গীতাৰী অনুষ্ঠানত এইবাৰ নিবেদন কৰিছো উপপথ ফুলছবিৰ বনশ্ৰী সেনগুপ্তা, সমৰ হাজৰিকা আৰু সংগীবিন্দৰ কণ্ঠৰ এই গীতটি।

এবাৰ নিবেদন কৰিছো উপপদ বুলছবিৰ সমৰ হাজৰিকাৰ কণ্ঠৰ এই গীতটি।

0: শ্রোতাগল, গীতালি অনুষ্ঠান যে ইমানতে অন্ত পৰিল। এয়া আকাশবাণী তেজপুৰ।
1: কলা সলাওক, অভ্যাস সলাওক।
2: মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
1: সলাওক সলাওক, অভ্যাস সলাওক। এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাওক। বেংকে যদিহে মানা কৰে তেন্তে RBI ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। RBI কয়, জানি লওক, সতৰ্ক হৈ ৰওক।
0: শ্ৰোতাসকল, খন্তেক পাছতে গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি আমাৰ কেন্দ্ৰই লৈ কৰি শুনাব।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। 2023-24 বৰ্ষৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপৰ প্ৰতিবেদনত অসমৰ চমকপ্ৰদ সফল।

0: লতা মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মার নতুন দিল্লীত উপরাষ্ট্রপতি সি পি রাধাকৃষ্ণনক সাক্ষাৎ, রাজ্যের বিকাশের স্থিতি সন্দর্ভত আলোচনা, বাংলাদেশের সঙ্গে শৈক্ষিক বিনিময় সন্দর্ভত দেশখনের সহকারী উচ্চায়ুক্ত ডিব্রুগড় বিশ্ববিদ্যালয়ত দ্বিপাক্ষিক বৈঠক, মানস রাষ্ট্রীয় উদ্যানত 2025-26 পর্যটন বর্ষের রিভার রাফটিং আর হাতি সাফারি বন্ধ, আর রাজ্যজুড়ি মহাপুরুষ শ্রী শ্রী মাধবদেবর 537 সংখ্যক জয়ন্তী পালন। নমস্কার, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ঋতুপৰ্ণা বৰা। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আজি 2023-24 বৰ্ষৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপৰ ষষ্ঠ প্ৰতিবেদন প্ৰকাশ কৰিছে। মন্ত্ৰালয়ৰ অধীনস্থ আন্তঃৰাষ্ট্ৰীয় জনসংখ্যা বিজ্ঞান প্ৰতিষ্ঠানে প্ৰস্তুত কৰি উলিওৱা প্ৰতিবেদনৰ তথ্য অনুসৰি অসমে কেইবাটাও দিশত পূৰ্বৰ তুলনাত অভূতপূৰ্ব সফলতা অৰ্জন কৰিছে। ৰাজ্যত দীৰ্ঘদিন ধৰি চলি থকা বাল্য বিবাহ বিৰোধী সজাগতা আৰু চৰকাৰী পদক্ষেপৰ ইতিবাচক প্ৰভাৱ প্ৰতিবেদনত স্পষ্টকৈ দেখা গৈছে। তথ্য অনুসৰি 18 বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা 20-24 বছৰীয়া যুৱতীৰ হাৰ পূৰ্বৰ 31.8% পৰা এইবাৰ 25.3% হ্ৰাস পাইছে। একেদৰে 21 বছৰ পূৰ্বে বিয়াত বহা যুৱকৰ হাৰো 21.8% পৰা 17.5% অৱনমিত হৈছে। মহিলা সবলীকৰণ আৰু ডিজিটেল অসমৰ দিশতো উল্লেখনীয় অগ্ৰগতি দেখা পোৱা গৈছে। ৰাজ্যত 10 বছৰ বা ততোধিক কাল বিদ্যালয়লৈ যোৱা মহিলাৰ সংখ্যা 29.6% পৰা 37.1% বৃদ্ধি পাইছে। ফলস্বৰূপে ৰাজ্যত ইণ্টাৰনেট ব্যৱহাৰকাৰী মহিলাৰ সংখ্যা পূৰ্বৰ 28.2% পৰা প্ৰায় দুগুণ বৃদ্ধি পাই 53.5% স্পৰ্শ কৰিছে। বেংক একাউণ্ট নিজে পৰিচালনা কৰা মহিলাৰ সংখ্যাও পূৰ্বৰ 78.5% পৰা 91.7% বৃদ্ধি হৈছে। মাতৃ আৰু শিশুৰ স্বাস্থ্যৰ ক্ষেত্ৰতো অসমে আশানুৰূপ সফলতা লাভ কৰিছে। চিকিৎসালয় বা স্বাস্থ্য কেন্দ্ৰত সন্তান প্ৰসৱৰ হাৰ 84% পৰা প্ৰায় 88% বৃদ্ধি পাইছে। একেদৰে এবছৰৰ পৰা দুবছৰৰ শিশুৰ সম্পূৰ্ণ প্ৰতিষেধক প্ৰদানৰ হাৰ পূৰ্বৰ 66.7% পৰা 81.7% বৃদ্ধি পাইছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে। শিশুৰ পুষ্টিহীনতা দূৰ কৰাৰ ক্ষেত্ৰতো অসমে গতি লাভ কৰিছে। 5 বছৰ অনুৰ্ধ শিশুৰ ক্ষেত্ৰত দেখা পোৱা শাৰীৰিক বৃদ্ধিৰ প্ৰতিবন্ধকতাৰ হাৰ 35.3% পৰা 30.3% আৰু জোখতকৈ কম ওজনৰ শিশুৰ হাৰ 32.8% পৰা 30.7% হ্ৰাস পাইছে। বিশেষজ্ঞসকলৰ মতে যোৱা কেইবছৰমানত ৰাজ্যত ৰূপায়িত বিভিন্ন কল্যাণকামী আঁচনি আৰু তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ নিৰন্তৰ প্ৰচেষ্টাৰ বাবে অসমে এই সফলতা অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাক সাক্ষাৎ কৰি ৰাজ্যৰ স্বাস্থ্যখণ্ডত বিকাশৰ বাবে তেওঁ নিৰন্তৰ প্ৰচেষ্টাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনক নতুন দিল্লীত সাক্ষাৎ কৰি ৰাজ্যখনৰ বিকাশৰ গতি সম্পৰ্কে তেওঁক অৱগত কৰে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে কয় যে নিজৰ সততা আৰু নিষ্ঠাৰে জনসেৱাৰ ক্ষেত্ৰত নজিৰ সৃষ্টি কৰা ৰাধাকৃষ্ণনক সাক্ষাৎ কৰাটো এটা শিক্ষণৰ উৎকৃষ্ট অভিজ্ঞতা বুলি ক'ব পাৰি। মুখ্যমন্ত্ৰীয়ে অনাগত সময়তো উপৰাষ্ট্ৰপতিগৰাকীৰ পৰামৰ্শ আৰু সহযোগিতা কামনা কৰে। ইপিনে ৰাজ্যখনক দেশৰ ক্ৰীড়াৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতা কামনা কৰিছে। মুখ্যমন্ত্ৰীয়ে আজি কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ তথা যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়াক সাক্ষাৎ কৰি অসমৰ ক্ৰীড়াক্ষেত্ৰৰ আন্তঃগাঁথনি উন্নয়ন সন্দৰ্ভত আলোচনা কৰে। সামাজিক মাধ্যম এক্সত দিয়া বাৰ্তাত মুখ্যমন্ত্ৰীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে বিজেপিয়ে সেৱা প্ৰথম মনোভাৱেৰে কাম কৰি আহিছে। ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী মাণ্ডাভিয়াৰ জন্মদিন উপলক্ষে তেওঁৰ বাসগৃহত সাক্ষাৎ কৰি শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে অসমৰ ক্ৰীড়াক্ষেত্ৰৰ উন্নয়নৰ সৈতে জড়িত বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰে। উল্লেখযোগ্য যে অসম চৰকাৰে ৰাজ্যখনৰ ক্ৰীড়া আন্তঃগাঁথনি বিকাশ কৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি চলাইছে। তদুপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ক্ৰীড়া প্ৰতিভা বিকশাই তোলাৰ বাবে চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। অহা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হ'ব। খানাপাৰাৰ জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰেক্ষাগৃহত এই শপত গ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হ'ব বুলি চৰকাৰী সূত্ৰ প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নতুন দিল্লীত সাক্ষাৎ কৰাৰ পাছতে কালি এই কথা ঘোষণা কৰিছিল। বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি সংবাদ মাধ্যমৰ আগত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ সন্দৰ্ভত সদৰি কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰী ডঃ শৰ্মা আৰু দলৰ কেন্দ্ৰীয় নেতৃত্বই মন্ত্ৰিত্ব প্ৰদান সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব।
1: এই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ কাৰণে আমি সকলোৱে ৰৈ আছো। গতিকে 4 তাৰিখে সন্ধিয়ালৈকে বা 5 তাৰিখে ৰাতিপুৱা আপোনালোকে গম পাব নতুন মন্ত্ৰীসভাত কোন থাকিব। গতিকে মই আশা ৰাখো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যোৱা 5 বছৰ যিধৰণে কাম হৈছে সেই একেই উদ্যমেৰে তাতকৈ অধিক উদ্যমেৰে এই মন্ত্ৰীসভাখনে কাম কৰিব আৰু তাৰ কাৰণে ইতিমধ্যে যোৱা 12 তাৰিখে মুখ্যমন্ত্ৰীয়ে দায়িত্ব লোৱাৰ পিছত কাম আৰম্ভ হৈছে। শপত গ্ৰহণ অনুষ্ঠানটো আমাৰ জ্যোতি বিষ্ণু কলা কেন্দ্ৰ যিটো আমাৰ নতুন 5,000 মানুহ বহিব পৰা অডিটৰিয়াম আছে তাত হোৱাৰ কথা মোটামুটিকে আলোচনা হৈ আছে আৰু তাৰ কাৰণে প্ৰস্তুতি চলি আছে।
0: আপোনালোকে সন্ধিয়াৰ আঞ্চলিক

0: বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ঋতুপৰ্ণা বৰাৰ পৰা।
1: চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত জিক্ৰুল হাছান ফাহাদে আজি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু বাংলাদেশৰ উচ্চ শিক্ষানুষ্ঠানসমূহৰ মাজত শৈক্ষিক আদান প্ৰদান, যুটীয়া গৱেষণা আদি কৰাৰ বাবে এই কাৰ্যসূচী অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য জিতেন হাজৰিকাৰ নেতৃত্বত অনুষ্ঠিত আলোচনাত বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ডঃ পৰমানন্দ সোণোৱাল, অধ্যাপক দেৱকুমাৰ চক্ৰৱৰ্তী, সুৰজিৎ বৰকটকী আৰু অংকুৰ ভৰালীয়ে অংশগ্ৰহণ কৰে। মানস ৰাষ্ট্ৰীয় উদ্যানৰ 2025-26 পৰ্যটন বৰ্ষৰ বাবে আজি ৰিভাৰ ৰাফটিং আৰু হাতী ছাফাৰী বন্ধ হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী সংমণ্ডলৰ বিষয়া প্ৰাঞ্জল তালুকদাৰে এই কথা সদৰি কৰে। পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত এই ব্যৱস্থা বন্ধ থাকিব বুলি তেওঁ কয়। অহা 25 জুনলৈ পৰ্যটকসকলে ৰাষ্ট্ৰীয় উদ্যানখনত জীপ ছাফাৰী কৰিব পাৰিব। উদ্যানখনলৈ এইবাৰৰ পৰ্যটন বৰ্ষত 62,000ৰো অধিক পৰ্যটকৰ আগমন ঘটিছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।
2: আজিৰ পৰা আমাৰ ইয়াতে হাতী ছাফাৰী আৰু ৰিভাৰ ৰাফটিং সম্পূৰ্ণৰূপে বন্ধ হ'ব। আগন্তুক যেতিয়ালৈকে আমাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান খোলা নাথাকে তেতিয়ালৈকে বন্ধ থাকিব। কিন্তু সেইবুলি আমাৰ এনেকুৱা নহয় যে জীপ ছাফাৰী বন্ধ হ'ব, এনেকুৱা নহয়। আমি 25 তাৰিখলৈকে আমাৰ পৰ্যটক আহি থাকিব পাৰিব, জীপ ছাফাৰী হৈ থাকিব। এতিয়া লাহে লাহে মনচুন ছিজন, এতিয়া আপুনি দেখিব বৰষুণৰ ঋতু বৃদ্ধি পাই গৈছে। ৰাস্তাত বতাহ বৰষুণৰ আপোনাৰ বিভিন্ন ধৰণৰ গছ গছনি পৰি থাকে, অহা যোৱা অসুবিধা হয়। তো সেইটোৰ কাৰণে মেইনলি আমাৰ এইটো ব্যৱস্থা লোৱা হৈছে। খোৱা খোৱা এইটো অক্টোবৰলৈকে থাকিব, কিন্তু এতিয়ালৈকে আমাৰ কোনো ধৰণৰ ইয়াতে নটিচ অহা নাই।
1: ৰাজ্যজুৰি আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ পালন কৰা হৈছে। এই উপলক্ষে পুৱাৰে পৰা সত্ৰ নামঘৰসমূহত নাম কীৰ্তন, ঘোষা, ভাগৱত পাঠ আদি কাৰ্যসূচী অনুষ্ঠিত হয়। কোনো কোনো ঠাইত নিশাৰ ভাগলৈ ভাওনাৰো আয়োজন কৰা হৈছে। মহাপুৰুষজনাৰ জন্মস্থান লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত এই উপলক্ষে বিশেষ কাৰ্যসূচী লোৱা হৈছে। মহোৎসৱ উপলক্ষে নাম কীৰ্তন, প্ৰসংগ আদি আয়োজন কৰা হৈছে। এই সন্দৰ্ভত এগৰাকী উদ্যোক্তাই এইদৰে কয়।
3: আমাৰ আজি দিনটোৰ বিশেষ বৈশিষ্ট্য আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি সদৌ অসমৰ সকলো ব্যক্তিলৈ আমি নিবেদন জনাইছোঁ যে আমাৰ এই পবিত্ৰ জন্মভূমিত আমি 538তম জন্ম জয়ন্তীভাগ আমি বিশেষ উলহ মালহেৰে আজি ৰূপায়ণ কৰা হৈছে। আমাৰ ইতিমধ্যে পতাকা উত্তোলনৰ পৰা ধৰি ধ্বজা সেই কাৰ্যসূচীখিনি হৈ গৈছে। ইয়াৰ পিছতে আমাৰ চকুৰি ভকতৰ নাম প্ৰসংগ আৰু তাৰ পিছতে মূল সভাখন জন্মক্ষেত্ৰ উন্নয়ন সমিতিৰ জৰিয়তে হ'ব। আৰু ইয়াত অসমৰ মন্ত্ৰী, বিধায়ক আজি বিভিন্ন লোকে জড়িত হৈ আমাৰ সমন্বয়ৰ যি যাত্ৰা সেই সমন্বয়ৰ যাত্ৰাত সহযোগ কৰিছে।
1: গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে ৰাজ্যৰ সত্ৰ আৰু নামঘৰসমূহত নৈমিত্তিক প্ৰসংগৰ লগতে ভাগৱত ভ্ৰমণ, ধৰ্মালোচনা সভা আদি অনুষ্ঠিত হৈছে। শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা স্থাপিত বৰপেটা সত্ৰত এই আবিৰ্ভাৱ মহোৎসৱ উলহ মালহেৰে আয়োজন কৰা হৈছে। বটদ্ৰৱ থান আৰু মাজুলীৰ সত্ৰসমূহতো গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ডিব্ৰুগড় জিলাৰ প্ৰায়বোৰ অঞ্চলত মহাপুৰুষজনাৰ জয়ন্তী পৰম্পৰা আৰু ৰীতি নীতি বৰ্তাই ৰাখি পালন কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ডিব্ৰুগড় জিলা শাখাৰ অন্তৰ্গত আঞ্চলিক আৰু প্ৰাথমিক শাখাৰ নামঘৰত আজি এই মহোৎসৱ পালন কৰা হয়। গুৱাহাটী মহানগৰীৰ নামঘৰসমূহত আজি পুৱাৰে পৰা নাম কীৰ্তনৰ আয়োজন কৰা হৈছে। বামুনী মৈদামৰ শ্ৰীমন্ত শংকৰদেৱ সমাজ কীৰ্তন ঘৰত ভকত বৈষ্ণৱসকলে পুৱাৰে পৰা নাম পৰিৱেশন কৰে। পাঠশালা শিক্ষাপীঠ আদৰ্শ বুনিয়াদী হাইস্কুলতো আজি মহাপুৰুষজনাৰ আবিৰ্ভাৱ তিথি পালন কৰা হয়। ধুবুৰী জিলাতো আজি শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ অনুষ্ঠিত হৈছে। এই উদ্দেশ্যে পুৱাৰে পৰা গোলকগঞ্জৰ ৰামৰাইকুটি সত্ৰত ভালেসংখ্যক লোক সমবেত হৈ বিভিন্ন কাৰ্যসূচীৰে গুৰুজনাৰ স্মৰণ কৰিছে। জিলাখনৰ চাপতগ্ৰামৰ লীলানন্দ পাগলাবাবাৰ আশ্ৰমতো এই মহোৎসৱ অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মহাপুৰুষজনাৰ আবিৰ্ভাৱ তিথি উপলক্ষে গুৰুজনাক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে জ্ঞান, ভক্তি আৰু মানৱতাৰ অমৃতবাণীৰে যুগে যুগে পথ প্ৰদৰ্শন কৰি থকা মহাপুৰুষজনা আমাৰ জাতীয় জীৱনৰ প্ৰেৰণাৰ অমল উৎস। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আবিৰ্ভাৱ তিথি উপলক্ষে গুৰুজনালৈ সেৱা জনাইছে। সামাজিক মাধ্যমযোগে দিয়া বাৰ্তাত শ্ৰী সোণোৱালে ভক্তি, মানৱতা, সমতা আৰু ভাতৃত্ববোধৰ আদৰ্শৰে মহাপুৰুষজনাই জাতি, বৰ্ণ, ধৰ্মৰ সীমা অতিক্ৰমী সমন্বিত সমাজ গঢ়াৰ পথ নিৰ্দেশ দিছিল বুলিও উল্লেখ কৰে। যশস্বী কবি, গীতিকাৰ ডঃ নিৰ্মলপ্ৰভা বৰদলৈৰ আজি পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন কৰা হৈছে। বহু সুৰীয়া গীতৰ কথাৰে শ্ৰোতাৰ মনত নিগাজিকৈ স্থান লাভ কৰা লোক সংস্কৃতিৰ এগৰাকী গৱেষকে সুদীৰ্ঘ দিন আৰু ঋতু শীৰ্ষক কাব্য সংকলনৰ বাবে 1983 চনত সাহিত্য অকাডেমী বঁটাৰে সন্মানিত হৈছিল। এই গ্ৰন্থখন বাংলা, পঞ্জাবী, হিন্দী, উড়িয়াকে ধৰি কেইবাটাও ভাষালৈ অনুদিত হৈছিল। ডক্টৰ বৰদলৈ ৰচিত গীতসমূহত উষা মংগেশকাৰ, ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা

0: দীপালী বৰঠাকুৰকে ধৰি খ্যাতিমান শিল্পীসকলে কণ্ঠ নিগৰাইছে। 1991 চনত অসম সাহিত্য সভাৰ দুধনৈ অধিৱেশনত তেওঁ সভাপতিৰ পদত অধিষ্ঠিত হৈছিল। কেইবাখনো গীতৰ সংকলন, কাব্য সংকলন, শিশু সাহিত্য আৰু সম্পাদনা গ্ৰন্থ, আত্মজীৱনীকে ধৰি ভালেসংখ্যক লেখাৰে অসমীয়া সাহিত্য সমৃদ্ধ কৰা বৰদলৈক 1957 চনত শিশু সাহিত্যিক ৰূপে ৰাষ্ট্ৰপতি বঁটা আগবঢ়োৱা হৈছিল। 1987 চনত অসম সংস্কৃত সমাজৰ পৰা তেওঁ সৰস্বতী উপাধিৰে বিভূষিত হৈছিল। 2004 চনৰ আজিৰ দিনটোতেই এগৰাকী বিশিষ্ট সাহিত্যিকৰ দেহাৱসান ঘটে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানত আজি সাহিত্যিকগৰাকীৰ পুণ্যতিথি উপলক্ষে অনুষ্ঠানৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ শতদল সাহিত্য সভাৰ উদ্যোগত আজি বিশেষ কাৰ্যসূচী লোৱা হৈছে। এই অনুষ্ঠানতে শিশু সাহিত্যিক ঋষিকেশ গোস্বামীক ডঃ নিৰ্মলপ্ৰভা বৰদলৈ সাহিত্য বঁটাৰে সন্মানিত কৰা হয়। ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে জিলাই জিলাই ইতিমধ্যে গৃহ তালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ চলি আছে। চিৰাং জিলাত আজি আসন্ন লোকপিয়লৰ বাবে 3দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হয়। লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ অধীনত গৃহ তালিকা আৰু গৃহপিয়লৰ ধাৰণা, পদ্ধতি আৰু কাৰ্যকৰী নিৰ্দেশনাৰ সৈতে বিষয়াসকলক পৰিচিত কৰাৰ উদ্দেশ্যে এই প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে। জিলাখনত 6টা লোকপিয়ল কেন্দ্ৰত বিভক্ত কৰা হৈছে। ইয়াৰে বিজনী, চিডলি আৰু বেংকটল গ্ৰামাঞ্চলক সামৰি লোৱাৰ বিপৰীতে বিজনী, বাচুগাঁও আৰু কাজলগাঁৱে চহৰ অঞ্চলক সামৰি লৈছে। উল্লেখযোগ্য যে ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ে সকলো ধৰণৰ প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। বৰপেটা আৰক্ষীয়ে আজি অভিযান চলাই প্ৰায় 1.5 কিলোগ্ৰাম ওজনৰ এখন নকল সোণৰ নাওসহ 5জন লোকক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা লোককেইজনৰ 3জন জম্মু কাশ্মীৰৰ বাসিন্দা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। আন 2জন বৰপেটা জিলাৰ লোক বুলি প্ৰকাশ কৰা হৈছে। এই ঘটনা সন্দৰ্ভত বৰপেটা থানাত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখা হৈছে। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
1: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে এমাজন আৰু চৰকাৰী ই মাৰ্কেট প্লেছত ইয়াৰ বহুল প্ৰচাৰিত ইক'শ্বপ মুকলি কৰিছে। প্ৰান্তীয় সম্প্ৰদায়ৰ লোকসকলৰ দ্বাৰা স্থানীয়ভাৱে তৈয়াৰী জৈৱ বৈচিত্ৰ সম্পৰ্কিত সামগ্ৰীসমূহ এখন বহল বজাৰৰ জৰিয়তে বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ বাবে এই পদক্ষেপ লোৱা হৈছে। এই ই মাৰ্কেট প্লেছে কাজিৰঙাৰ সমৃদ্ধ ঐতিহ্য বহন কৰাৰ লগতে দাঁতিকাষৰীয়া গাঁৱৰ শিল্পী আৰু উৎপাদক গোটসমূহৰ বাবে এখন শক্তিশালী বজাৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য যে কাজিৰঙা ষ্টাফ ৱেলফেয়াৰ ছচাইটিয়ে পৰিচালনা কৰা এই ইক'শ্বপসমূহে আৰম্ভণি 2 বছৰৰ ভিতৰত আশানুৰূপ অগ্ৰগতি লাভ কৰা পৰিলক্ষিত হৈছে। এই ইক'শ্বপে 2025-26 বৰ্ষত 1,87,00,000 টকাৰ সামগ্ৰী বিক্ৰীৰে 2024-25 বৰ্ষৰ 1,24,00,000 টকাৰ সামগ্ৰী বিক্ৰীৰ অভিলেখ ভংগ কৰিছে। বড়োলেণ্ড বিশ্ববিদ্যালয়ত সমৰ্থ মডিউল আৰু ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 বিষয়ক লৈ আয়োজন কৰা 3দিনীয়া শিক্ষক সন্মিলনৰ আজি সামৰণি পৰিছে। বড়োলেণ্ড বিশ্ববিদ্যালয় আৰু BTC শিক্ষা বিভাগৰ যুটীয়া উদ্যোগত অনুষ্ঠিত এই প্ৰশিক্ষণ তথা কৰ্মশালাৰ মূল লক্ষ্য আছিল অংশগ্ৰহণকাৰীসকলক সমৰ্থ মডিউলৰ সৈতে পৰিচয় কৰোৱা। ওদালগুৰি জিলাৰ ওৰংগাজুলি চাহ বাগিচা ফুটবল খেলপথাৰত অনুষ্ঠিত উড়ান U20 ফুটবল প্ৰতিযোগিতাত সৰচুৰা চাহ বাগিচাই বিজয়ী খিতাপ অৰ্জন কৰিছে। আজি অনুষ্ঠিত ফাইনেলত দলটোৱে ৰঙাপাৰা FC 4-2 গ'লৰ ব্যৱধানত পৰাজিত কৰে। নগাঁও চহৰৰ লাওখোৱা পথৰ নিবাসী বিশিষ্ট সমাজসেৱক ভাৰত চন্দ্ৰ গোস্বামীৰ আজি দিনৰ 11 বজাত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 82 বছৰ। নগাঁৱৰ কেইবাটাও আগশাৰীৰ অনুষ্ঠানৰ সৈতে জড়িত থকা গোস্বামীৰ বিয়োগত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। 2023-24 বৰ্ষৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপৰ প্ৰতিবেদনত অসমৰ চমকপ্ৰদ সফলতা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীত উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণণক সাক্ষাৎ। ৰাজ্যৰ বিকাশৰ স্থিতি সন্দৰ্ভত আলোচনা। বাংলাদেশৰ সৈতে শৈক্ষিক বিনিময় সন্দৰ্ভত দেশখনৰ সহকাৰী উচ্চায়ুক্তৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত দ্বিপাক্ষিক বৈঠক। মানস ৰাষ্ট্ৰীয় উদ্যানৰ 2025-26 পৰ্যটন বৰ্ষৰ বাবে ৰিভাৰ ৰাফটিং আৰু হাতী ছাফাৰী বন্ধ। আৰু ৰাজ্যজুৰি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537সংখ্যক জয়ন্তী পালন। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

অষ্ট্ৰেলিয়াই ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলক মুক্ত শান্তিপূৰ্ণ স্থিৰ আৰু সমৃদ্ধিশালী কৰি ৰাখিবলৈ আঞ্চলিক অংশীদাৰসমূহৰ সৈতে সহযোগিতা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। 10খন ৰাজ্যৰ 24খন ৰাজ্যসভা আসনৰ দ্বিবাৰ্ষিক নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হৈছে। নীট UG 2026ৰ পুনৰ পৰীক্ষা কম্পিউটাৰ আধাৰিত প্ৰক্ৰিয়াযোগে সম্পন্ন কৰিবৰ বাবে দাখিল কৰা এখন আবেদন উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। আৰু বিশিষ্ট গায়িকা সুমন কল্যাণপুৰৰ শেষকৃত্য আজি মুম্বাইত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয়। এতিয়া শুনক বিতং বাতৰি। ম্যানমাৰৰ ৰাষ্ট্ৰপতি ইউ মিন আউং লাইনে আজি সন্ধিয়াৰ ভাগত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতি ভৱনত সাক্ষাৎ কৰে। সামাজিক মাধ্যমত এটা বাৰ্তাযোগে শ্ৰীমতী মুৰ্মুৱে এই বিষয়ে জানিবলৈ দি কয় যে উমৈহতীয়া বৌদ্ধ ধৰ্মী ঐতিহ্য আৰু শতিকাজুৰি দুয়োখন দেশৰ মানুহৰ মাজত থকা আম্মিক সম্পৰ্কই ভাৰত ম্যানমাৰৰ বান্ধোনক আছুতীয়া মৰ্যাদা প্ৰদান কৰি আহিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে শান্তি আৰু সমন্বয় অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত ম্যানমাৰৰ প্ৰচেষ্টাৰ প্ৰতি আমাৰ দেশৰ দৃঢ় সহযোগিতা আছে বুলিও দোহাৰে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ম্যানমাৰৰ ৰাষ্ট্ৰপতি ইউ মিন আউং লাইনে আজি নতুন দিল্লীত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। দুয়োখন দেশৰ মাজত প্ৰজন্ম প্ৰজন্ম জুৰি থকা ঐতিহাসিক সম্বন্ধক অধিক শক্তিশালী কৰি তুলিবলৈ এই বৈঠকৰ আয়োজন কৰা হয়। বৈঠকত দুয়োখন দেশৰ মাজত সুৰক্ষা, যাতায়াতকে ধৰি বহুকেইটা ক্ষেত্ৰত থকা সম্পৰ্কৰ বিষয়ে আলোচনা কৰা হয়। উল্লেখযোগ্য যে ম্যানমাৰৰ ৰাষ্ট্ৰপতিগৰাকী পাঁচদিনীয়া ভাৰত ভ্ৰমণসূচীৰে যোৱা শনিবাৰে বিহাৰৰ গয়াত উপস্থিত হৈছিল। ৰাষ্ট্ৰপতি হিচাপে এয়া হৈছে তেওঁৰ প্ৰথমটো ভাৰত ভ্ৰমণ। ৰাষ্ট্ৰপতিগৰাকীৰ লগতে ম্যানমাৰৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলো ভাৰতলৈ আহিছে। কাইলৈ তেওঁ ব্যৱসায় আৰু উদ্যোগ সম্পৰ্কিত কেইবালানি আলোচনাৰ বাবে মুম্বাইলৈ যাব। ভাৰত আৰু অষ্ট্ৰেলিয়াই ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলক মুক্ত শান্তিপূৰ্ণ স্থিৰ আৰু সমৃদ্ধিশালী কৰি ৰাখিবলৈ আঞ্চলিক অংশীদাৰসমূহৰ সৈতে সহযোগিতা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। আজি নতুন দিল্লীত অনুষ্ঠিত ভাৰত অষ্ট্ৰেলিয়া প্ৰতিৰক্ষা মন্ত্ৰীৰ দ্বিতীয়লানি আলোচনাত দুয়োখন দেশে স্বতন্ত্ৰ নৌ পৰিবহণ আৰু বায়ুপথৰ যাতায়াতৰ ক্ষেত্ৰত আলোকপাত কৰে। আন্তঃৰাষ্ট্ৰীয় আইনৰ সৈতে সামঞ্জস্য ৰাখি সাগৰীয় পৰিসৰৰ যথোচিত ব্যৱহাৰ আৰু বাণিজ্যৰ সুচলতাৰ ক্ষেত্ৰত দুয়োখন দেশে সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ কথা দোহাৰে। উল্লেখযোগ্য যে আজিৰ বৈঠকখন প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু অষ্ট্ৰেলিয়াৰ উপ প্ৰধানমন্ত্ৰী তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰিচাৰ্ড মালছৰ যুটীয়া অধ্যক্ষতাত অনুষ্ঠিত হয়। বৈঠকৰ শেষত প্ৰতিৰক্ষা মন্ত্ৰালয়ে এটা বিবৃতিযোগে জানিবলৈ দিয়ে যে প্ৰতিৰক্ষা আৰু সুৰক্ষা সহযোগিতাৰ ক্ষেত্ৰত পূৰ্বতে কৰা যুটীয়া ঘোষণাক নবীকৰণ আৰু অধিক দৃঢ় কৰাত দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতিবদ্ধতাক বাস্তৱায়িত কৰাৰ দিশত হোৱা অগ্ৰগতিক লৈ প্ৰতিৰক্ষা মন্ত্ৰী দুগৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰে। দ্বিপাক্ষিক সামুদ্ৰিক সুৰক্ষা সহযোগিতা বৃদ্ধিৰ ক্ষেত্ৰত দুয়োখন দেশে আলোচনা আগবঢ়োৱা বুলিও মন্ত্ৰালয়ে উল্লেখ কৰে। 10খন ৰাজ্যৰ 24খন ৰাজ্যসভা আসনৰ দ্বিবাৰ্ষিক নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হৈছে। অন্ধ্ৰপ্ৰদেশ, গুজৰাট আৰু কৰ্ণাটকৰ 4খনকৈ, ৰাজস্থান আৰু মধ্যপ্ৰদেশত 3খন, ঝাৰখণ্ডত 2খন আৰু মণিপুৰ, মেঘালয়, অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ 1খনকৈ আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। চলিত মাহত ৰাজ্যসভাৰ সদস্য হিচাপে কাৰ্যকাল সম্পূৰ্ণ হ'বলগীয়া নেতাসকলৰ ভিতৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা জে ডি এছৰ নেতা এইচ ডি দেৱেগৌড়া, কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ নেতা জৰ্জ কুৰিয়ান আৰু ৰবনীত সিং, ৰাজ্যসভাৰ বিৰোধী পক্ষৰ নেতা তথা কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে অন্যতম। ইপিনে মহাৰাষ্ট্ৰ, তামিলনাডু আৰু ওড়িশাৰ 1খনকৈ আসনত ৰাজ্যসভাৰ উপ নিৰ্বাচনৰ বাবেও আজি অধিসূচনা জাৰি কৰা হৈছে। মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী সুনেত্ৰা অজিত পাৱাৰ আৰু তামিলনাডুৰ AIDMKৰ সাংসদ চি ভি সন্মুগম বিধানসভালৈ শেহতীয়াকৈ নিৰ্বাচিত হোৱাৰ ফলত এই আসনকেইখন খালী হৈ আছে। ওড়িশাৰ বিজেডিৰ সাংসদ দেৱাশীষ সামন্তে সাংসদ পদ প্ৰত্যাহাৰ কৰিছে। ৰাজ্যসভাৰ দ্বিবাৰ্ষিক নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ আজিৰে পৰা 8 জুনলৈ দাখিল কৰিব পাৰিব। 18 জুনত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব আৰু সেইদিনাই ভোটগণনা কৰা হ'ব। উচ্চতম ন্যায়ালয়ত 5গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশকে ধৰি এই নতুন নিযুক্তিৰ জৰিয়তে সৰ্বোচ্চ ন্যায়ালয়খনৰ ন্যায়াধীশৰ সংখ্যা 37লৈ বৃদ্ধি পালে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্ৰীয় আইন আৰু ন্যায়মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে কয় যে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ সৈতে আলোচনা কৰি ৰাষ্ট্ৰপতিয়ে এই 5গৰাকী ন্যায়াধীশক নতুনকৈ নিযুক্তি দিছে। আইন মন্ত্ৰালয়ে জাৰি কৰা এখন জাননী মতে পঞ্জাব আৰু হাৰিয়ানাৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শিল নাগু, বম্বে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ শ্ৰীচন্দ্ৰ শেখৰ, মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ

সন্দীপ সদদেৱ আৰু জম্মু কাশ্মীৰ তথা লাডাখৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অৰুণ পল্লীক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়। জ্যেষ্ঠ অধিবক্তা ৱেংকিতা সুব্ৰমণি মহানাকো উচ্চ ন্যায়ালয়ৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয়। উল্লেখযোগ্য যে যোৱা মাহত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা 33ৰ পৰা 37লৈ বৃদ্ধি কৰাৰ বাবে এখন অধ্যাদেশ জাৰি কৰা হৈছিল। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। নীট ইউ জি 2026ৰ পুনৰ পৰীক্ষা বৰ্তমানৰ কলম কাগজৰ ব্যৱস্থাৰ পৰিৱৰ্তে কম্পিউটাৰ আধাৰিত প্ৰক্ৰিয়াযোগে সম্পন্ন কৰিবৰ বাবে দাখিল কৰা এখন আবেদন উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। ন্যায়াধীশ পি এছ নৰসিমহা আৰু অৰবিন্দ কুমাৰে কয় যে কম্পিউটাৰ আধাৰিত প্ৰক্ৰিয়াৰে পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ প্ৰশ্নই নুঠে। ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ উদ্ধৃতি দি কয় যে পৰীক্ষা বাতিল হোৱাৰ পাছত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। আদালতে বিষয়টোৰ পৰৱৰ্তী শুনানিৰ দিন অহা 27 জুলাই ধাৰ্য কৰিছে। বিশিষ্ট গায়িকা সুমন কল্যাণপুৰৰ শেষকৃত্য।

0: 30ৰ পৰা 37লৈ বৃদ্ধি কৰাৰ বাবে এখন অধ্যাদেশ জাৰি কৰা হৈছিল। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। নীট ইউ জি 2026ৰ পুনৰ পৰীক্ষা বৰ্তমানৰ কলম কাগজৰ ব্যৱস্থাৰ পৰিৱৰ্তে কম্পিউটাৰ আধাৰিত প্ৰক্ৰিয়াযোগে সম্পন্ন কৰিবৰ বাবে দাখিল কৰা এখন আবেদন উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। ন্যায়াধীশ পি এছ নৰসিমহা আৰু অৰবিন্দ কুমাৰে কয় যে কম্পিউটাৰ আধাৰিত প্ৰক্ৰিয়াৰে পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ প্ৰশ্নই নুঠে। ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ উদ্ধৃতি দি কয় যে পৰীক্ষা বাতিল হোৱাৰ পাছত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। আদালতে বিষয়টোৰ পৰৱৰ্তী শুনানিৰ দিন অহা 27 জুলাই ধাৰ্য কৰিছে। বিশিষ্ট গায়িকা সুমন কল্যাণপুৰৰ শেষকৃত্য আজি মুম্বাইত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয়। গায়িকাগৰাকীৰ কালি মুম্বাইৰ নিজা বাসগৃহত 89 বছৰ বয়সত দেহাৱসান ঘটিছিল। প্ৰবীণ গায়িকাগৰাকীয়ে 1950 চনৰ পৰা 1970 চনলৈ বোলছবি গীতৰ সোণালী যুগত হিন্দী মাৰাঠীকে ধৰি বিভিন্ন ভাৰতীয় ভাষাৰ গীতত কণ্ঠদান কৰিছিল। কিংবদন্তী গায়ক মহম্মদ ৰফিৰ সৈতে সুমন কল্যাণপুৰে প্ৰায় 100টা গানত কণ্ঠদান কৰিছিল। গায়িকাগৰাকীৰ মৃত্যুত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত এটা বাৰ্তাযোগে শ্ৰীমতী মুৰ্মুৱে কয় যে ভাৰতীয় সংগীতক সমৃদ্ধিশালী কৰি তোলা গায়িকাগৰাকীৰ মৃত্যুত ভাৰতীয় কলা জগতত অপূৰণীয় শূন্যতাৰ সৃষ্টি হ'ল। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে সুমন কল্যাণপুৰৰ শোকসন্তপ্ত পৰিয়ালবৰ্গ আৰু অগণন গুণমুগ্ধলৈ সমবেদনা জ্ঞাপন কৰে। গায়িকাগৰাকীৰ মৃত্যুত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল জিষ্ণু দেৱ বাৰ্মা, মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাৰ্ণাবিছ, উপ মুখ্যমন্ত্ৰী একনাথ সিন্দে, সুনেত্ৰা পাৱাৰ আৰু কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়েও শোক প্ৰকাশ কৰিছে। কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী চি আৰ পাটিল আৰু বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে আজি নতুন দিল্লীত যুটীয়াভাৱে পানীৰ গৱেষণা আৰু উন্নয়নৰ এদিনীয়া ৰাষ্ট্ৰীয় কৰ্মশালাৰ উদ্বোধন কৰে। উদ্বোধনী ভাষণত শ্ৰীপাটিলে কয় যে 2047 চনৰ ভিতৰত প্ৰধানমন্ত্ৰীৰ বিকশিত ভাৰতৰ সপোনক বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত যুগান্তকাৰী উদ্ভাৱন আৰু নতুন প্ৰযুক্তিৰ প্ৰয়োগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। উল্লেখযোগ্য যে ভাৰতৰ জল গৱেষণা আৰু উদ্ভাৱন পৰিৱেশতন্ত্ৰ শক্তিশালী কৰাৰ উদ্দেশ্যে জলশক্তি মন্ত্ৰালয়ে পানীৰ গৱেষণা আৰু উন্নয়নৰ ৰাষ্ট্ৰীয় কৰ্মশালাৰ আয়োজন কৰে। এই কৰ্মশালাত বিভিন্ন প্ৰতিষ্ঠান আৰু স্থানীয় সংস্থাক জল সংৰক্ষণ, বৰষুণৰ পানী সংগ্ৰহ আৰু ভূগৰ্ভস্থ পানীৰ পুনৰ ব্যৱহাৰ সন্দৰ্ভতো বিভিন্ন কাৰ্যব্যৱস্থা হাতত ল'বলৈ নতুন প্ৰযুক্তিৰ বিষয়ে আলোচনা কৰা হয়। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে আজি ৰাজ্যখনৰ মন্ত্ৰী পৰিষদত 35গৰাকী নতুন মন্ত্ৰী অন্তৰ্ভুক্ত কৰে। আজি দিনৰ 11 বজাত কলকাতাৰ লোকভৱনত ৰাজ্যপাল আৰ এন ৰবিয়ে নতুনকৈ অন্তৰ্ভুক্ত মন্ত্ৰীসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায়। আজি শপত গ্ৰহণ কৰা মন্ত্ৰীসকলৰ ভিতৰত স্বপন দাসগুপ্তা, অৰ্জুন সিং, তাপস ৰয় আৰু শংকৰ ঘোষো আছে। হংকঙত আয়োজিত 22 সংখ্যক এছিয়ান 20 বছৰ অনূৰ্ধ এথলেটিক্স প্ৰতিযোগিতাত ভাৰতে 10টা সোণৰ, 5টা ৰূপৰ আৰু 4টা ব্ৰঞ্জৰ পদকসহ মুঠ 19টা পদক অৰ্জন কৰি পদক তালিকাৰ দ্বিতীয় স্থান লাভেৰে ইতিহাস ৰচিছে। ম্যানমাৰৰ ৰাষ্ট্ৰপতি ইউ মিন আউং লাইনে আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক ৰাষ্ট্ৰপতি ভৱনত সাক্ষাৎ কৰে। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক আলোচনাতো মিলিত হয়। ভাৰত আৰু অষ্ট্ৰেলিয়াই প্ৰশান্ত ভাৰত মহাসাগৰীয় অঞ্চলক মুক্ত, শান্তিমুক্ত, স্থিৰ আৰু সমৃদ্ধিশালী কৰি ৰাখিবলৈ আঞ্চলিক অংশীদাৰসমূহৰ সৈতে সহযোগিতা বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। 10খন ৰাজ্যৰ 24খন ৰাজ্যসভা আসনৰ দ্বিবাৰ্ষিক নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হৈছে। নীট ইউ জি 2026ৰ পুনৰ পৰীক্ষা কম্পিউটাৰ আধাৰিত প্ৰক্ৰিয়াযোগে সম্পন্ন কৰিবৰ বাবে দাখিল কৰা এখন আবেদন উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে আৰু বিশিষ্ট গায়িকা সুমন কল্যাণপুৰৰ শেষকৃত্য আজি মুম্বাইত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয়। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি নিশা 8 বজাত।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্জ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্জত এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো জ্যেষ্ঠজন অনুষ্ঠানটিৰ

0: শ্ৰীজোতা শইকীয়া। নমস্কাৰ শ্ৰীজোতা মিনু শইকীয়া বাইদেউ।
1: হয় নমস্কাৰ,
0: আপোনাক আকাশবাণী তেজপুৰ কেন্দ্ৰলৈ স্বাগতম জনাইছোঁ। বাইদেউ, আপোনাৰ পৰা আজি আমি কিছু কথা জানিম আপোনাৰ বিষয়ে। আপুনি যিহেতু এগৰাকী প্ৰবীণ খেলুৱৈ, প্ৰথমতে আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ আপোনাৰ জন্ম ক'ত আৰু কেতিয়া হৈছে আৰু আপোনাৰ পৰিয়ালৰ বিষয়ে চমুকৈ।
1: মোৰ জন্ম গৰ্ভৱতী গাঁৱত হৈছিলে, আমাৰ তাতে পুৰণা ঘৰ আছিল ককাহঁতৰ ঘৰ।
0: হয়,
1: তাৰপৰা আমি ফুৰোতেই হাতীমৰালৈ গুচি গ'লোঁ। হাতীমৰাতে আমি তাতে ডাঙৰ হ'লোঁ আৰু, তাতে ধূলি ধেমালি খেলি ডাঙৰ হ'লোঁ, তাতে তাৰ পৰাই আমি পঢ়া শুনা কৰিছোঁ আৰু।
0: হয়,
1: তো হাতীমৰাত মোৰ জন্ম।
0: আৰু কোন চনত জন্ম হৈছিল আপোনাৰ?
1: মই 1956-ত।
0: হয়, আৰু আপোনাৰ পৰিয়ালত কোন কোন আছে?
1: মোৰ বৰ্তমান পৰিয়ালত আছে মোৰ স্বামী আছে, তাৰপিছত মোৰ এজন আছে আৰু জীয়ৰী এগৰাকী আছে, পুত্ৰ মই বিয়া পাতিলোঁ, নাতিনী এগৰাকী আছে সৰু, হ'ব।
0: আপুনি খেলা ধূলাৰ লগত কেতিয়াৰ পৰা জড়িত হৈ আছে?
1: হয় হয়, মই মানে আচলতে 1972 চনত যেতিয়া মই প্ৰথম হাত ভৰত নাম লগাইছোঁ, আমি ক্লাছ টুৱেলভলৈ কংগ্ৰেছত চাইছিলোঁ, যে হাত ভৰিতে নাম লগালোঁ, হাত ভৰিতে স্কুলত প্ৰত্যেকে খেল ধেমালি পাতিছিল, সেই খেল ধেমালিতে লাইন পাতিবলৈ দিলে, লাইন পাতিলোঁ, লাইনত দৌৰিবলৈ দিলে, দৌৰিছোঁ, দৌৰিলে মই থাকিলোঁ, তাৰপৰাই মই প্ৰথম ইণ্টাৰ স্কুল গৈছিলে, ইণ্টাৰ স্কুলত খেলিলোঁ, ইণ্টাৰ স্কুলতো মই প্ৰথম হ'লোঁ, তাৰপৰাই মই ইণ্টাৰ ডিষ্ট্ৰিক্ট খেলিলোঁ, ইণ্টাৰ ডিষ্ট্ৰিক্টতো প্ৰথম হ'লোঁ লং জাম্প আৰু 100 মিটাৰ। তাৰপিছত মই প্ৰথম অল ইণ্ডিয়া ৰুৰেল স্পৰ্টছ টুৰ্ণামেণ্ট 1972 জয়পুৰত হৈছিলে, তাতে গৈ খেলিলোঁ, লং জাম্পত প্ৰায় ছেকেণ্ড হ'লোঁ আৰু 100 মিটাৰ থাৰ্ড হ'লোঁ।
0: হয়, সৰুৰে পৰা খেলা ধূলা কৰিয়ে আছে আৰু এতিয়ালৈকে?
1: হয় হয়,
0: অঁ
1: খেলা ধূলা কৰি আছোঁ, মানে মোৰ আচলতে হাত মই যিহেতু মই পাহাৰ আমাৰ 3 ফুটফালে পাহাৰ এফালে ব্ৰহ্মপুত্ৰ নদীখন, গতিকে তাৰ মাজতে আমাৰ ঘৰখন আছিলে, আমি যিকোনো কাৰণত পাহাৰত উঠোঁ, উঠি আম গছত পাৰি খাওঁ, বা তাৰপিছত লেটেকু মচল এইবোৰ গছ আছে, এইবোৰ আমি পাৰি পাৰি খাওঁ পাহাৰত উঠা। আৰু আমাৰ হাতৰ স্কুলত আমি গৈছিলোঁ, হাতগড়লৈ আমাৰ ঘৰৰ পৰা 7 কিলোমিটাৰ, তো অহা যোৱা আমাৰ 14 কিলোমিটাৰ, গতিকে আমি খোজকাঢ়ি আহি স্কুল নাপাওঁ, দৌৰি দৌৰিয়ে স্কুল আহোঁ আৰু সময়মতে প্ৰাৰ্থনা কৰিবলৈ পাব লাগিব, নহ'লে পানিষ্ঠমেণ্ট দিব, সেইকাৰণে আমি দৌৰি দৌৰি আহি একদম স্কুল পাওঁহি, আকৌ স্কুল ছুটি হোৱাৰ লগে লগে দৌৰা আৰম্ভ আৰু ৰাস্তাৰ পৰা আৰম্ভ কৰি গৈ আকৌ ঘৰত কাম বন কৰি পঢ়া শুনাও কৰিব লাগিব, ঘৰৰ কামো কৰিব লাগে, এই দৌৰোতে দৌৰোতে মোৰ প্ৰেক্টিছটো হৈ গ'ল।
0: হয় হয়, আৰু আপুনি যিহেতু সৰুতে খেলোঁতে পুৰস্কাৰ পালে, সেইটোৱে আপোনাক চাগে খেলৰ প্ৰতি আৰু আগ্ৰহী কৰি তুলিলে?
1: হয়, মই আৰু এতিয়া তাৰপিছত খেল নেৰাই গ'লোঁ আৰু, খেলি মোৰ ভাল লাগে আৰু ঘৰখনৰ পৰাও পাৰ্মিশ্যন দিছে খেলিবলৈ, সেইকাৰণে মই খেলিছোঁ ঘৰখনৰ পৰাও, মানে দেউতা আগুৱাই দিছে মোক, দেউতা খেল এইবুলি দেউতাও আগবঢ়াই দিলে, সেইকাৰণে মই যাব পাৰিলোঁ বহুতখিনি আগুৱাই।
0: আপুনি মূলতে কি কি খেলৰ লগত জড়িত আৰু আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় পৰ্যায়ত আপুনি ক্ৰীড়া ক্ষেত্ৰত ক'ত ক'ত যোগদান কৰিছিল আৰু কেনেধৰণৰ সফলতা লাভ কৰিছিল অকণমান ক'বচোন এই বিষয়ে?
1: হয় হয়, মই 1972 চনতে প্ৰথম খেল আছিলে লং জাম্প আৰু 100 মিটাৰ, 1972 চনত জয়পুৰত খেলিলোঁ, তাতে লং জাম্পত ছেকেণ্ড হ'লোঁ আৰু 100 মিটাৰত থাৰ্ড হ'লোঁ। তাৰপিছত 1972-ত নেশ্যনেল স্কুল গেম হ'ল ৱেষ্ট বেংগলত দুৰ্গাপুৰত হৈছিলে, তাতে লং জাম্পত ছেকেণ্ড হ'লোঁ। তাৰপিছত 1974-ত নেশ্যনেল স্কুল গেম হৈছিল জয়পুৰত, মই 100 মিটাৰত থাৰ্ড আৰু লং জাম্পত ছেকেণ্ড হ'লোঁ। তাৰপিছত 1975-ত ইণ্টাৰনেশ্যনেল ৱমেন দেলহি হৈছিলে, তাতো মই ছেকেণ্ড হৈছিলোঁ 100 মিটাৰ হাৰ্ডেল, যিটো হাৰ্ডেলটো অলপ বেলেগ খেল। তাৰপিছত সেইখিনিতেই মই ছোৱালী জীৱনৰ খেল সেইখিনিতে মোৰ শেষ হ'ল আৰু। তাৰপিছত মোৰ বিয়া হ'ল, বিয়াৰ পিছত মই প্ৰায় 20 বছৰ মই খেলিবলৈ নোৱাৰিলোঁ আৰু, খেলিব নোৱাৰিলোঁ, মোৰ ল'ৰাৰ ছোৱালী জন্ম হ'ল, সিহঁতক অকণমান ডাঙৰ কৰিলোঁ, ডাঙৰ কৰাৰ পিছত মই আকৌ খেল আৰম্ভ কৰিলোঁ 1996-ত, যিটো ভেটান খেল, তেতিয়া মোৰ বয়স 35 হৈ গ'ল, তো ভেটান খেল খেলিলোঁ, প্ৰথম খেলিছিলোঁ মই নগাঁৱত, ইণ্টাৰ ডিষ্ট্ৰিক্ট হৈছিল নগাঁও, তাৰপৰাই ছিলেকশ্যন পাই 1996-ত কৰ্ণাটকত খেলিলোঁ, কৰ্ণাটকত জেভলিনত মই ছেকেণ্ড পজিশ্যন পালোঁ,
0: সেইটো ৰাষ্ট্ৰীয় পৰ্যায়ত?
1: হয় হয়, ৰাষ্ট্ৰীয় পৰ্যায়ত।
0: হয়,
1: তাৰপিছত 1998-99-ত মহাৰাষ্ট্ৰত হৈছিলে নেশ্যনেল গেম, তাতে মই ত্ৰিপুৰী জাতত ফাৰ্ষ্ট হ'লোঁ। তাৰপিছত আমাৰ স্কুলৰ অফিচৰ ফালৰ পৰাও এখন খেল হৈছিল, গভৰ্ণমেণ্ট খেল সেইখন, এইটো আমাৰ নেশ্যনেল গেমেই হৈছিলে, হাৰিয়ানাত হৈছিলে 1998-ত,
2: তাতে

নমস্কাৰ প্ৰিয় শ্ৰোতা, আকাশবাণী তেজপুৰ কেন্দ্ৰৰ জ্যেষ্ঠজন অনুষ্ঠানটিলৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি এই অনুষ্ঠানত আপোনালোকৰ কাষলৈ লৈ আহিছো কলিয়াবৰৰ এগৰাকী আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন প্ৰবীণ মহিলা খেলুৱৈ

0: হান্ড্ৰেড ষ্টাৰ্ট ফাৰ্ষ্ট ল'লোঁ, জেভলিন থ্ৰ'ত ছেকেণ্ড ল'লোঁ। তাৰপিছত 2000ত ভূপালত হৈছিলে তাতে হাই জাম্পত ফাৰ্ষ্ট, ট্ৰিপল জাম্পত ফাৰ্ষ্ট, লং জাম্পত ছেকেণ্ড। তাৰপিছত 2003ত হ'ল মণিপুৰত, তাত ট্ৰিপল জাম্পত ফাৰ্ষ্ট, লং জাম্পত ছেকেণ্ড আৰু হাণ্ড্ৰেড মিটাৰ ৰেচত ছেকেণ্ড। তাৰপিছত 2004ত হায়দৰাবাদত খেলিলোঁ, তাতে ট্ৰিপল জাম্পত ছেকেণ্ড পাইছোঁ। তাৰপিছত 2008ত গুৱাহাটীত হৈছিল আমাৰ নেশ্যনেল গেমটো, তেতিয়া হাই জাম্পত ফাৰ্ষ্ট, লং জাম্পত ফাৰ্ষ্ট আৰু ট্ৰিপল জাম্পত ছেকেণ্ড। তাৰপিছত 2010ত খেলিলোঁ তামিলনাডু নেশ্যনেল গেম, ট্ৰিপল জাম্পত ফাৰ্ষ্ট, হাই জাম্পত ফাৰ্ষ্ট আৰু লং জাম্পতো ফাৰ্ষ্ট। তাৰপিছত 2014ত খেলিলোঁ, তামিলনাডুতেই হৈছিলে, হয়, তাতো হাই জাম্পত ফাৰ্ষ্ট, ট্ৰিপল জাম্পত ফাৰ্ষ্ট আৰু লং জাম্পত ছেকেণ্ড। তাৰপিছত 2015ত খেলিলোঁ গোৱাত, তাতে ট্ৰিপল জাম্পত ফাৰ্ষ্ট, হাই জাম্পত ফাৰ্ষ্ট। তাৰপিছত 2017ত খেলিলোঁ হায়দৰাবাদত, হায়দৰাবাদত ট্ৰিপল জাম্পত ফাৰ্ষ্ট, লং জাম্পত ফাৰ্ষ্ট আৰু হাই জাম্পতো ফাৰ্ষ্ট। তাৰপিছত 2023ত খেলিলোঁ কলিকতাত, হাই জাম্পত ফাৰ্ষ্ট আৰু ট্ৰিপল জাম্পত ছেকেণ্ড হ'লোঁ। তাৰপিছত 2005ত বেংগালোৰত খেলিলোঁ, হাই জাম্পত ফাৰ্ষ্ট, ট্ৰিপল জাম্পত ফাৰ্ষ্ট আৰু লং জাম্পত ফাৰ্ষ্ট। এইকেইটা মোৰ নেশ্যনেল গেমৰ ৰেকৰ্ড
1: হয়,
0: তাৰপিছত আমাৰ ভূটানৰ মই আকৌ ইণ্টাৰনেশ্যনেল খেলিলোঁ, এছিয়ান মাষ্টাৰ খেলি, এইটো 2006ত হৈছিলে, 14th এছিয়া মাষ্টাৰ এথলেটিক চেম্পিয়নশ্বিপ বাংগালোৰত হৈছিলে। তাতে ট্ৰিপল জাম্পত ফাৰ্ষ্ট হ'লোঁ আৰু লং জাম্পত ছেকেণ্ড হ'লোঁ। 2006ত এছিয়া 14th এছিয়া মাষ্টাৰ এথলেটিক চেম্পিয়নশ্বিপ বাংগালোৰত হৈছিলে,
1: হয়,
0: তাতে মই ট্ৰিপল জাম্পত ফাৰ্ষ্ট হ'লোঁ আৰু লং জাম্পত ছেকেণ্ড হ'লোঁ। তাৰপিছত 2008ত 15th এছিয়া মাষ্টাৰ এথলেটিক্স হৈছিলে থাইলেণ্ডত, চিয়াং মাইত, তাতে হাই জাম্পত ছেকেণ্ড, লং জাম্পত ছেকেণ্ড আৰু ট্ৰিপল জাম্পতো ছেকেণ্ডেই হ'লোঁ। তাৰপাছত 2009ত ৱৰ্ল্ড মাষ্টাৰ এথলেটিক চেম্পিয়নশ্বিপ ফিনলেণ্ডত হৈছিলে, ফিনলেণ্ড, তাতে ট্ৰিপল জাম্পত হ'লোঁ 6th পজিশ্যন পালোঁ আৰু হাই জাম্পত 7th পজিশ্যন পালোঁ। তাৰপিছত 2010ত হৈছিলে 16th এছিয়া মাষ্টাৰ এথলেটিক চেম্পিয়নশ্বিপ মালয়েছিয়াত হৈছিলে, মই ট্ৰিপল জাম্পত ফাৰ্ষ্ট হ'লোঁ, হাই জাম্পত থাৰ্ড হ'লোঁ। তাৰপাছত 2014ত হৈছিলে 18th এছিয়া মাষ্টাৰ এথলেটিক চেম্পিয়নশ্বিপ জাপানত হৈছিলে, কিতাকামিত হৈছিল জাপানৰ, তাতে ট্ৰিপল জাম্পত ছেকেণ্ড, 4x100 মিটাৰ ৰিলেট ছেকেণ্ড, 4x400 মিটাৰ ৰিলেট ছেকেণ্ড হৈছিলোঁ। তাৰপাছত হৈছিলে 2016ত 19th এছিয়া মাষ্টাৰ এথলেটিক চেম্পিয়নশ্বিপ ছিংগাপুৰত হৈছিলে, তাতে ট্ৰিপল জাম্পত মানে ফাৰ্ষ্ট। তাৰপিছত চাইনাত হৈছিলে 2017ত মই 20th এছিয়া মাষ্টাৰ এথলেটিক চেম্পিয়নশ্বিপ চাইনা ৰোহাইত হৈছিলে, তাৰে ট্ৰিপল জাম্পত থাৰ্ড হ'লোঁ,
1: হয়।
0: তাৰপিছত 2025ত 23rd এছিয়া মাষ্টাৰ এথলেটিক চেম্পিয়নশ্বিপ চেন্নাইত হৈছিলে, এই 25ত হৈ গৈছে, তাতে হাই জাম্পত হ'লোঁ, ট্ৰিপল জাম্পত ছেকেণ্ড। এই খেলখিনি যে খেলিছোঁ আমি,
1: হয়,
0: গোটেই খেলখিনি আমি নিজৰ খৰচত খেলিব লাগে, কাৰণ খেলখিনি মাজে মাজে মই কেতিয়াবা নেশ্যনেল গেমো বাদ দিছোঁ, ঘৰুৱা অসুবিধাও থাকে কেতিয়াবা, সদায় এনেকৈ যাব নোৱাৰোঁ,
1: হয়।
0: তাৰপিছত অৰ্থনীতিকো বহুতখিনি খৰচ লাগে, এতিয়া বিদেশতে গ'লে আপোনাৰ 2-3 লাখ টকা লাগি যায়, তেতিয়া আমি খেলাত মানে প্ৰত্যেক মানে বছৰে খেলিবলৈ অলপ অসুবিধা হয়, সেইকাৰণে মাজে মাজে খেলাটো বাদ পৰে,
1: হয় হয়।
0: তাৰপিছত এতিয়া এইবাৰো মই ক্ৰিকেট যাবলৈ চান্স পাইছিলোঁ, কিন্তু মই নেখেলোঁ, মোৰ ঘৰুৱা অসুবিধা,
1: হয়। এতিয়া আপোনাৰ যিখিনি খেলৰ আপুনি প্ৰতিযোগিতাত অংশগ্ৰহণৰ বিৱৰণ দিলে, সঁচাকৈয়ে আমাৰ সকলোৰে কাৰণে এইটো এটা গৌৰৱৰ কথা আৰু সকলোৰে কাৰণে আপুনি আদৰ্শ বুলিয়ে ক'ব লাগিব। আপুনি চৰকাৰী চাকৰিও কৰিছিল নহয় জানো?
0: হয় হয়, মই চৰকাৰী চাকৰি কৰিছিলোঁ, ইৰিগেশ্যন ডিপাৰ্টমেণ্টত কৰিছিলোঁ,
1: হয়। এই খেলা ধূলাত চাকৰি আপোনাক সুবিধা দিছিলে নে অসুবিধা দিছিল?
0: খেলত মানে কি, আমি ছুটি লৈ যাব লাগে আৰু, এইটো খেলৰ বাকলি আমাৰ নেশ্যনেলৰ পৰা হ'লেও বা ইণ্টাৰনেশ্যনেলৰ পৰা আমাৰ পৰা আমালৈ কাগজ দি দিয়ে ছুটিৰ কাৰণে, এখন স্পেচিয়েল লীগ বুলি,
1: হয়,
0: সেইখিনি আমি ইয়াতে আগবঢ়াই দি পেলাই ৰখাই দিওঁ আৰু,
1: হয় হয়।
0: কিন্তু দুবাৰ মই খেলিবলৈ যাবলৈ নাপাইছিলোঁ বিদেশত, এই আমাৰ ইঞ্জিনিয়াৰজনে মানে মোক NOCটো নিদিছে, খেলিব পাৰিম বুলি NOCটো

0: কাৰণে মোৰ চব আমেৰিকাত যাবলৈ মই পাইছিলোঁ হেৰি খেলিবৰ কাৰণে ৱৰ্ল্ড খেলিবৰ কাৰণে কেলিফৰ্নিয়াত সেই খেলখন মই যাব নোৱাৰিলোঁ। অকল মোৰ ইঞ্জিনিয়াৰে মানে মোক এন অ' চিটো নিদিলে, কিন্তু প্ৰত্যেকবাৰ তেনেকৈ অন্য ইঞ্জিনিয়াৰ থাকিলে দিয়ে, তেখেতে মোক চুটিটো নিদিয়াৰ কাৰণে মই সেইবাৰ খেলিব নোৱাৰিলোঁ। এনেই অন্য অসুবিধা মই একো পোৱা নাই।
1: হয় হয়।
0: আৰু এইখিনি কৰাৰ কাৰণে সৰুৰে পৰাও খেলিলোঁ, গতিকে মোক অসম চৰকাৰে এটা মোক হেৰি দিলে, মই এতিয়া ক্ৰীড়া পেঞ্চন এটা পাই আছোঁ।
1: হয়।
0: 2017 চনত আৰম্ভ হৈছে মোৰ ক্ৰীড়া পেঞ্চনটো।
1: হয় হয়।
0: আৰু চৰকাৰে সেইখিনি মানে মোক সন্মান দিলে আৰু মই সেইকাৰণে সুখী
1: আছোঁ। হয় হয়। ভাল লাগিলে কথাটো জানি আপোনাক যে চৰকাৰে এইখিনি স্বীকৃতি দিছে, সেইকাৰণে আমিও এই ক্ষেত্ৰত চৰকাৰক ধন্যবাদ জনাইছোঁ। আৰু বৰ্তমান আপুনি কেনেদৰে ব্যস্ত আছে?
0: মই এতিয়া মোৰ ঘৰতে ব্যস্ত, কোনো ঘৰত ব্যস্ত যদিও মাজে মাজে দুই এখন আমাৰ অনুষ্ঠান আছে, যেনে এতিয়া যাত্ৰাবাদী যুৱ ছাত্ৰ পৰিষদৰ হেৰি পাতিছে, ৰাভা দিৱস পাতিছে, তালৈ মোক মাতিলে, মই গ'লোঁ, কেনেকৈ পাতিব পৰামৰ্শ বিচাৰিছে বা সহায় সাৰথি চব ফালত পৰামৰ্শযুক্ত বিচাৰিছে, ঠিক তেনেকৈ খাদ্য সভাৰ মিটিং হয় তালৈ মাতে মোক, মই যাওঁ তাতে সহযোগ কৰোঁ। লেখিকা সমাৰোহৰ এখন নিজেই অসদৌষ গ'ল বুলি আগতে আজি কেইদিনমান আগত, সেইখনতো দায়িত্বটো দিছিল, মানে গোটেইখিনি পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰখাৰ মানে তেনেকুৱা এটা দায়িত্ব এটা দিছিলে,
1: পৰিচালনা কৰাৰ দায়িত্ব।
0: হয় হয়। সেইকাৰণে সেইখিনি মই ঠিক কৰি ৰাখিলোঁ, যেনিবা সেইখিনি মোৰ ক্ষেত্ৰত মই ভাল পালোঁ, কৰিও ভাল পালোঁ, তেখেতলোকেও মোক ভাল পালে।
1: হয়।
0: তেনেকুৱাকৈ যাওঁ, কিন্তু মই খেলটোক খুব বেছি প্ৰাধান্য দিওঁ, কাৰণ মই তাৰ বাহিৰে মোৰ ঘৰতো কিছু ঘৰুৱা কাম থাকে, সেইখিনি মই সম্পূৰ্ণ এৰি থৈ গুচি যাব নোৱাৰোঁ। মই সেইকাৰণে মই খেলটোৰ বাহিৰে বেলেগলৈ অন্য অনুষ্ঠানলৈ মানে এনেই সহযোগ আছে বুলি কওঁ মোক বিচাৰিলে, মই সহযোগ সদায় থাকিম।
1: সামাজিকভাৱেও আপুনি জড়িত হৈ আছে, আৰু আপুনি আপোনাৰ কিবা একাডেমী এখন আছে বুলি শুনিছিলোঁ, খেলা
0: বুলি মই এখন একাডেমী 15 বছৰতে খুলিছিলোঁ, আমাৰ সভাপতি কেশৱ মহন্ত ডাঙৰীয়া আছিলে আৰু বাকীখিনি ময়ে চম্ভালিছিলোঁ, আৰু বি পি এড কৰা এগৰাকী মোৰ ভতিজা আছিলে, তাইকে শিকাবলৈ লগাইছিলোঁ।
1: ঠিক
0: আছে, আমাৰ অনুষ্ঠানৰ পৰা খেলি পেলাই নেশ্যনেল গেমতো পুৰস্কাৰ পাইছে।
1: হয়। অঁ, ধন্যবাদ বাইদেউ, আপোনাৰ বিষয়ে বহুখিনি কথা জানিলোঁ আৰু জানি যথেষ্ট ভাল লাগিল, আৰু আমাৰ শ্ৰোতাসকলেও নিশ্চয় আজি এই অনুষ্ঠান শুনি ভাল পাব, আৰু তেওঁলোকেও আপোনাৰ দৰে এগৰাকী মহিলা কেনেদৰে খেলা ধূলাৰ ক্ষেত্ৰত ইমান আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে আপুনি ভাৰতলৈ বা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে, তেওঁলোকেও নিশ্চয় আপোনাৰ পৰা অনুপ্ৰাণিত হ'ব। এই আশা কৰি আজি জ্যেষ্ঠজন অনুষ্ঠানটি ইমানতে সামৰিছোঁ।
0: মই আপোনালোকৰ অনুষ্ঠানৰ জৰিয়তে আমাৰ অসমৰ সকলো ছোৱালীকে মই মোৰ ফালৰ পৰা মোৰ আন্তৰিক শ্ৰদ্ধা আৰু মানে জনাইছোঁ, যাতে এনেকৈ আগলৈ এনেকৈ লগ পাই থাকিব পাৰোঁ।
1: হয়, ধন্যবাদ। শ্ৰোতে ইমান পৰে জ্যেষ্ঠজন অনুষ্ঠানটি শুনিলে। আজি এই অনুষ্ঠানত আপোনালোকে লগ পালে কলিয়াবৰৰ এগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰবীণ মহিলা খেলুৱৈ শ্ৰীযুতা মিনু শইকীয়া। অনুষ্ঠানটি আঁতৰি সম্পাদনা কৰিলে মল্লিকা দত্তই, প্ৰযোজনা গৌতম নাথৰ।

0: শ্ৰোতাসকলে জ্যেষ্ঠজন অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো সংবাদ ভিত্তিক অনুষ্ঠান ৰেঙনি।
1: আকাশবাণী তেজপুৰ নিবেদন কৰিছো সংবাদ ভিত্তিক অনুষ্ঠান ৰেঙনি। নমস্য সাহিত্যিক লুম্বেৰদাইৰ 87 সংখ্যক উপজা দিনটোত শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন হয় তেজপুৰৰ জনবিদ্যাপীঠৰ লুম্বেৰদাই ভৱনত। জনবিদ্যাপীঠ তেজপুৰৰ উদ্যোগত আৰু অৰুণাচল প্ৰদেশ পেঞ্চনাৰ সন্থাৰ সহযোগত আজি সুসাহিত্যিক লুম্বেৰদাইৰ 87 সংখ্যক উপজা দিন তেজপুৰৰ জনবিদ্যাপীঠৰ লুম্বেৰদাই ভৱনত পালন কৰা হ'ল। অনুষ্ঠানটিৰ আৰম্ভণিতে বৰেণ্য সাহিত্যিকগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে শোণিতপুৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ ভূপেন শইকীয়াই। বিশিষ্টজনে শ্ৰদ্ধাঞ্জলি

প্ৰতিযোগিতাৰ শুভাৰম্ভণি কৰে তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই। এই অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰি বিধায়ক পৃথ্বীৰাজ ৰাভাই কবিগুৰুক স্মৰণ কৰে। এই অনুষ্ঠানতে বান থিয়েটাৰৰ সম্পাদক পংকজ বৰুৱাৰ লগতে উপ পৌৰপতি সংগীতা ঘোষ বসুৱেও শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰে। ইফালে আজি ৰবীন্দ্ৰ সংগীতৰ প্ৰতিযোগিতাৰ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। শোণিতপুৰ জিলা ইতিহাস সংকলন সমিতিৰ বিশেষ বক্তৃতানুষ্ঠান সম্পন্ন হৈ যায়। ভাৰতীয় জ্ঞান পৰম্পৰা শীৰ্ষক বিষয়ত দৰং মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ প্ৰণৱজ্যোতি দাসে তথ্য সমৃদ্ধ ভাষণ প্ৰদান কৰি কয় যে 330 খ্ৰীষ্টাব্দৰ যুগটো ভাৰতীয় ইতিহাসৰ এক সোণালী যুগ। ভাৰতীয় সভ্যতা সংস্কৃতিৰ লুপ্ত হৈ থকা ইতিহাস পুনৰুদ্ধাৰৰ বাবে ভাৰতীয় ইতিহাস সংকলন সমিতিয়ে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে অৱসৰী অধ্যাপক ডক্টৰ ৰণেন্দ্ৰ মোহন ডেকাই। তেজপুৰৰ খেলমাটি উচ্চ মাধ্যমিক বিদ্যালয়ত শোণিতপুৰ জিলা ইতিহাস সংকলন সমিতিৰ উদ্যোগত মাহেকীয়া বক্তৃতানুষ্ঠানৰ কাৰ্যক্ৰম সফলভাৱে সম্পন্ন হৈ যায়। তেজপুৰত ভাৰত বিকাশ পৰিষদৰ উদ্যোগত বিনামূলীয়া চিকিৎসা আৰু হাড়ৰ চিকিৎসা শিবিৰ সম্পন্ন হয়। ভাৰত বিকাশ পৰিষদে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ কল্যাণৰ বাবে কাম কৰি আহিছে বুলি মন্তব্য কৰে বিশিষ্ট চিকিৎসক সমাজকৰ্মী ডাক্তৰ প্ৰদীপ কুমাৰ লহকৰে। প্ৰত্যন্ত অঞ্চলৰ দৰিদ্ৰ লোকৰ সুবিধা হোৱাকৈ এনে চিকিৎসা শিবিৰৰ পোষকতা কৰে তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই। ভাৰত বিকাশ পৰিষদৰ উদ্যোগত আৰু তেজপুৰৰ নেম কেয়াৰ হাস্পাতালৰ লগতে অৰ্থ কেয়াৰৰ সহযোগত তলগেৰেকীৰ গোশালাত এক বিনামূলীয়া স্বাস্থ্য আৰু হাড়ৰ চিকিৎসা শিবিৰ সম্পন্ন হয়। তেজপুৰৰ শতাধিক লোকে এই স্বাস্থ্য আৰু হাড়ৰ চিকিৎসা লাভৰ সুবিধা পোৱা এই শিবিৰৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে ভাৰত বিকাশ পৰিষদৰ কাৰ্যকৰী সদস্য ডাক্তৰ প্ৰদীপ কুমাৰ লহকৰে। অনুষ্ঠানত তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে। তেজপুৰত সৰস্বতী সেৱা নেশৰ উদ্যোগত কৃতি ছাত্ৰ ছাত্ৰীক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। শোণিতপুৰ জিলাৰ শ্ৰেষ্ঠ কলেজ অধ্যক্ষৰ সন্মান লাভ কৰা তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মনোজ কুমাৰ হাজৰিকাক অভিনন্দন জ্ঞাপন কৰাৰ লগতে কৃতি ছাত্ৰ ছাত্ৰীসকলক বিশেষভাৱে অভিনন্দন জনোৱা হয়। ৰাষ্ট্ৰ সেৱিকা সমিতি তেজপুৰৰ সেৱামূলক প্ৰতিষ্ঠান সৰস্বতী সেৱানেশৰ উদ্যোগত প্ৰতি বছৰৰ দৰে এইবাৰো হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতিমান ছাত্ৰ ছাত্ৰীসকলৰ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয় সংস্কৃতি নিলয় নামৰ ভৱনটোত। এই অনুষ্ঠানত নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকে দৰং মহাবিদ্যালয় উদ্ভিদ বিজ্ঞানৰ মুৰব্বী অধ্যাপক ডক্টৰ সঞ্জয় কুমাৰ ডেকা। অনুষ্ঠানত ডাক্টৰ হিমাদ্ৰী কুৰ্মীক বিশেষভাৱে শুভেচ্ছা আৰু অভিনন্দন জনোৱা হয়। লগতে তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মনোজ কুমাৰ হাজৰিকাকো অভিনন্দন জনোৱা হয়। এই অনুষ্ঠানত আদৰে গীতাঞ্জলি শৰ্মাই তেজপুৰৰ নৃত্যশালা ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা সত্ৰীয়া নৃত্যই অনুষ্ঠানটোক অনন্য মাত্ৰা প্ৰদান কৰে। ইফালে কালি সন্ধিয়া তেজপুৰৰ দীপোতা নাট্য মন্দিৰত কলাতীৰ্থৰ উদ্যোগত আয়োজন কৰা কৃতি ছাত্ৰ ছাত্ৰী আৰু সমাজলৈ বিভিন্ন ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা কৃতিত্ব অৰ্জন কৰা শিক্ষাৰ্থীসকলক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পূৰ্বে চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় আৰু তাৰ পিছতেই এই কৃতিমান শিক্ষাৰ্থীসকলক অভিনন্দন জনোৱা হয়। অনুষ্ঠানত ৰঙাপাৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ৰঞ্জন কলিতা, বিশিষ্ট সমাজকৰ্মী সাংবাদিক পংকজ কুমাৰ বৰুৱা আৰু সাংবাদিক পুলক কুমাৰ ডেকাই বক্তব্য প্ৰদান কৰে। অনুষ্ঠানৰ শেষত বাৰে বৰণীয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়। তেজপুৰত বিদ্যুৎ সমাজৰ উপস্থিতিত মাজুলীৰ নিষ্ঠাবান প্ৰকৃতিপ্ৰেমী অতুল হাজৰিকাক পঞ্চম হৰেণ বুথ্ৰা সোঁৱৰণী পৰিৱেশ বঁটা প্ৰদান কৰা হয়। তেজপুৰৰ বিশিষ্ট শিক্ষাবিদ, উদ্ভিদ বিজ্ঞানী, পৰিৱেশ সচেতন সৰবৰাহী সমাজকৰ্মী প্ৰয়াত হৰেণ বুথ্ৰাৰ 85 সংখ্যক উপজাতিনত বিশিষ্টজনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। পৰিৱেশ সংৰক্ষণ আৰু বনানীকৰণত তাৎপৰ্যপূৰ্ণ ভূমিকা শীৰ্ষক বিষয়ত বক্তৃতা অনুষ্ঠানৰো আয়োজন কৰা হয়। সঠিক ঠাইত সঠিক গছপুলি ৰোপণ কৰিলেহে বনানীকৰণ সফল কাম হ'ব বুলি মন্তব্য কৰি থলুৱা গছপুলি ৰোপণৰ ওপৰত গুৰুত্ব প্ৰদান কৰি WWF-ৰ সৈতে জড়িত বিশিষ্ট পৰিৱেশ কৰ্মী নীৰজ কাকতিয়ে সকলোকে পৰিৱেশৰ হকে কাম কৰিবলৈ আহ্বান জনায়। যি প্ৰকৃতিক ভাল পাব নোৱাৰে সি জীৱশ্ৰেষ্ঠ হ'বই নোৱাৰে বুলি মন্তব্য কৰে বঁটা প্ৰাপক অতুল হাজৰিকাই। মিছ গ্ৰেণ্ড ইণ্ডিয়া 2026ৰ প্ৰথম ৰাণাৰ্ছ আপ খিতাপ অৰ্জন কৰা মৃগাক্ষী বৰুৱা গৃহ চহৰ তেজপুৰত উপস্থিত হোৱাৰ পিছত শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ সভাকক্ষত বিশেষভাৱে অভিনন্দন জনোৱা হয়। তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, প্ৰথিত যশা অভিনেতা অৰুণ নাথ, প্ৰবীণ অভিনেত্ৰী কৃষ্ণা দাস নাথসহ বিশিষ্টজনে জনালে স্নেহাশীষ। এনে

গীতাত বিজয়ী হবলৈ মেধা আৰু বুদ্ধিদীব্ৰতাৰ প্ৰয়োজন বুলি মন্তব্য কৰি পৃথ্বীৰাজ ৰাভাই মৃগাক্ষী বৰুৱাক গ্ৰন্থ উপহাৰ দি শুভেচ্ছা জ্ঞাপন কৰে। অসমৰ প্ৰতিভাক অসমবাসীয়ে উদ্বুদ্ধ কৰাতকৈ নিৰাশ কৰা লোকৰ সংখ্যাহে বেছি বুলি আক্ষেপ প্ৰকাশ কৰে বিশিষ্ট অভিনেতা অৰুণ নাথে। ৰুবুল মাউতৰ মোৰো এটা সপোন আছে শীৰ্ষক গ্ৰন্থ প্ৰদান কৰি বিধায়কগৰাকীয়ে অভিনন্দন জ্ঞাপন কৰাৰ লগতে শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়ন, উত্তৰ অসম দিব্যাংগ সন্থাকে ধৰি কেইবাটাও অনুষ্ঠান প্ৰতিষ্ঠানে মৃগাক্ষী বৰুৱাক অভিনন্দন জনায়। তেজপুৰৰ বিখ্যাত 10 প্ৰজাতিৰ লিচু থলুৱা নামেৰে নামাকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। জিলায়ুক্তৰ পৌৰাহিত্যত ৰাজহুৱা সভাত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। জিআই টেগ লাভ কৰা 5 প্ৰকাৰৰ লিচুৰ পিছত পুনৰ 10 প্ৰজাতিৰ লিচুৰ জিআই লাভৰ বাবে কৃষি বিজ্ঞান কেন্দ্ৰৰ বিশেষ তৎপৰতা। কৃষি বিজ্ঞানী ডক্টৰ অংগনা শৰ্মাই তেজপুৰৰ বিভিন্ন জাতৰ লিচু প্ৰদৰ্শন কৰি জিলায়ুক্ত আৰু বিশিষ্টজনক এই বিষয়ে সবিশেষ ব্যাখ্যা আগবঢ়ায়। উল্লেখ্য যে 6 আৰু 7 জুনত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তেজপুৰত আয়োজন কৰা হৈছে তেজপুৰ লিচু উৎসৱ 2026। অচিৰেই ঘৰ ঘৰ লিচু শীৰ্ষক চৰকাৰী কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰীয়ে। লিচুৰ গুণাগুণ পৰ্যবেক্ষণ কৰি থলুৱা নামাকৰণ কৰিবলৈও বিশেষ সমিতি গঠন কৰা হৈছে। ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰা তেজপুৰৰ বিখ্যাত লিচুৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে নতুন প্ৰজন্মৰ মাজত অধিক হাৰত লিচু খেতি কৰিব পৰাৰ লক্ষ্যৰে 6 আৰু 7 জুনত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগা দ্বিতীয় বাৰ্ষিক লিচু উৎসৱত এইবাৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোকপাত কৰা হ'ব। তেজপুৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত সভাৰ আয়োজন কৰাৰ লগতে কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰিছে। 49 সংখ্যক সদৌ অসম দবা প্ৰতিযোগিতাত উজলিল তেজপুৰৰ দুগৰাকীকৈ শিশু প্ৰতিযোগী। 9 বছৰ অনুৰ্ধৰ ছোৱালী শাখাত আদ্ৰিজাই প্ৰথম স্থান লাভ কৰাৰ লগতে 15 বছৰ অনুৰ্ধৰ ছোৱালী শাখাত মুগ্ধা কেওটে চতুৰ্থ স্থান লাভ কৰে। গুৱাহাটীৰ সৰুসজাই ইণ্ডো ষ্টেডিয়ামত সামৰণি পৰা 49 সংখ্যক সদৌ অসম দবা প্ৰতিযোগিতাত তেজপুৰৰ দুগৰাকীকৈ শিশু প্ৰতিযোগীয়ে বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে। শোণিতপুৰ জিলা দবা একাডেমীৰ প্ৰতিযোগী আদ্ৰিজা কলিতাই 9 বছৰ অনুৰ্ধৰ ছোৱালী শাখাত অংশগ্ৰহণ কৰি প্ৰথম স্থান দখল কৰে। আনহাতে 15 বছৰ অনুৰ্ধৰ ছোৱালী শাখাত মুগ্ধা কেওটে চতুৰ্থ স্থান দখল কৰে। সদৌ অসম দবা প্ৰতিযোগিতাত এই সফলতা অৰ্জন কৰা দুয়োগৰাকী শ্ৰেষ্ঠ প্ৰতিযোগীক শোণিতপুৰ জিলা দবা সন্থা আৰু শোণিতপুৰ জিলা দবা একাডেমী বিশেষভাৱে অভিনন্দন জনাইছে। শ্রোতাসকলে ইমান পরে সংবাদভিত্তিক অনুষ্ঠান রেঙনি শুনিলে। অনুষ্ঠানটি যুগুতায় আগবড়ালে পুলক কুমার ডেকায়।

শ্রোতাসকল, এতিয়া নিবেদন কৰিছো আমাৰ কেন্দ্ৰৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। আজি হৈছে সোমবাৰ, 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 17 দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ প্ৰথম দিন। প্ৰত্যেক দিনেই হৈছে বিভিন্ন ঘটনাৱলীৰে ভৰপূৰ, প্ৰত্যেক দিনেই বিভিন্ন ঘটনাৰে ইতিহাসৰ পাতত খোদিত হৈ আছে। আজিৰ দিনটো তাৰ ব্যতিক্ৰম নহয়। আজিৰ দিনটো ঘটা বিভিন্ন ঘটনাৱলীৰ এক চমু বিৱৰণ দিবলৈ লৈছোঁ। আজি হৈছে মহাপুৰুষ মাধৱদেৱৰ আবিৰ্ভাৱ মহোৎসৱ। অসমৰ মহাপুৰুষীয়া ধৰ্মৰ এক শৰণ নাম ধৰ্মৰ প্ৰৱৰ্তনৰ মূল সূতা শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য আছিল মাধৱদেৱ। মাধৱদেৱৰ গুৰুভক্তিৰ বাবে তেওঁক বিশেষভাৱে জনা যায়। তেওঁ শংকৰদেৱৰ প্ৰকৃত উত্তৰাধিকাৰী হিচাপে গণ্য কৰা হয়। মহাপুৰুষ শংকৰদেৱৰ পদাংক অনুসৰণ কৰি নৃত্য, গীত, ভাওনা, নামঘোষা আৰু ভক্তি ৰত্নাৱলীৰে অসমীয়া সাহিত্য সংস্কৃতিৰ ভঁৰাল তেওঁ

ভুকি কৰিছে। আজি হৈছে বিশ্ব দুগ্ধ দিৱস। গোলকীয় খাদ্য হিচাপে গাখীৰৰ গুৰুত্ব উপলব্ধি কৰিবলৈ ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাৰ দ্বাৰা প্ৰতিষ্ঠাপিত এক আন্তৰ্জাতিক দিৱস হৈছে বিশ্ব দুগ্ধ দিৱস। 2001 চনৰ 1 জুন তাৰিখে খাদ্য আৰু কৃষি সংস্থাৰ দ্বাৰা প্ৰথম বিশ্ব দুগ্ধ দিৱস পালন কৰা হৈছিল। তেতিয়াৰ পৰাই প্ৰতি বছৰে এই দিৱস পালন কৰে। দুগ্ধ খণ্ডৰ সৈতে সংযুক্ত কামসমূহৰ প্ৰতি মনোযোগ বঢ়াবলৈ এই সুযোগ দিয়াই হৈছে এই দিৱস উদযাপন কৰাৰ প্ৰকৃত উদ্দেশ্য। ১৮৩১ চনৰ আজি দিনটোতেই জেমছ ক্লাৰ্কে উত্তৰ চুম্বকীয় মেৰুত খোজ দিয়া প্ৰথমজন ইউৰোপীয় হিচাপে পৰিগণিত হয়। 2001 চনৰ আজি দিনটোতেই নেপালত হত্যাকাণ্ড সংঘটিত হয়। নেপালৰ ৰাজকুমাৰ দীপেন্দ্ৰই পিতৃ মাতৃকে ধৰি পৰিয়ালৰ কেইবাজনো সদস্যক আজি দিনটোতেই গুলিয়াই হত্যা কৰে। 2011 চনৰ আজিৰ দিনটোতেই 25 বাৰ সফল উৰণৰ পিছত মহাকাশ যান এণ্ডেভাৰে চূড়ান্ত অৱতৰণ সম্পন্ন কৰে। শ্ৰোতাসকল, এতিয়া আজিৰ দিনটোত জন্ম হোৱা বৰেণ্য ব্যক্তিসকলৰ বিষয়ে জনাব লৈছোঁ। 1926 চনৰ আজিৰ দিনটোতেই আমেৰিকাৰ অভিনেত্ৰী গায়িকা মডেল মেৰিলিন মনৰোৰ জন্ম হয়। শৈশৱকালৰ বেছিভাগ সময় অনাথ আশ্ৰমত পাৰ কৰাৰ পিছত তেওঁ মডেল হিচাপে জীৱিকাৰ পাতনি মেলে আৰু 1946 চনত চলচ্চিত্ৰ অভিনয়ৰ সুযোগ লাভ কৰে। 1959 চনৰ কথাছবি চাম লাইক ইট হটৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ গোল্ডেন গ্ল'ব বঁটা লাভ কৰে। বাৰ্বি চুৰেটৰ অত্যাধিক সেৱনৰ পৰা হোৱাৰ মৃত্যু এতিয়াও তেওঁৰ ৰহস্য হৈ আছে। 1999 চনত আমেৰিকাৰ চলচ্চিত্ৰ প্ৰতিষ্ঠানে সৰ্বকালৰ 100 গৰাকী তাৰকা অভিনেত্ৰীৰ ভিতৰত মনৰোগ ষষ্ঠ স্থান দিয়ে। ১৯২৯ চনৰ আজি দিনটোতেই খ্যাততমা অভিনেত্ৰী নাৰ্গিছৰ জন্ম হয়। হিন্দী ছবিৰ অন্যতম মহান অভিনেত্ৰী হিচাপে পৰিগণিত নাৰ্গিছে 5 বছৰ বয়সতে তালাছে হক চলচ্চিত্ৰত অভিনয় কৰে। তেওঁৰ সকলোতকৈ বিখ্যাত চৰিত্ৰটি হৈছে একাডেমি বঁটাৰ বাবে মনোনীত হোৱা মাদাৰ ইণ্ডিয়া চলচ্চিত্ৰৰ ৰাধাৰ চৰিত্ৰ। ইয়াৰ বাবে তেওঁ ফিল্মফেয়াৰ শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰে। 1987 চনত ৰাত অৰ দিন চলচ্চিত্ৰৰ বাবে তেওঁ প্ৰথম বছৰৰ শ্ৰেষ্ঠ অভিনেত্ৰী ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাই তেওঁৰ সোঁৱৰণত প্ৰতি বছৰে ৰাষ্ট্ৰীয় সংহতিৰ নাৰ্গিছ দত্ত শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা প্ৰদান কৰে।

1936 চনৰ আজি দিনটোতে খ্যাতনামা চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ জন্ম হয়। 2021 চনত অসম চৰকাৰে তেওঁক অসম সৌৰভ বঁটা প্ৰদান কৰে। তেওঁৰ কেইখনমান উল্লেখযোগ্য চিত্ৰকৰ্ম হৈছে গ্ৰীণ বাৰ্ড, কালীয় দমন, শংখচক্ৰ গদা পদ্ম, সাহিত্য মানুহ, পৰঢোল, ভিয়েটনামৰ জয়, চিঞৰ, তিনিজন মতব্বৰ, পটচিত্ৰ আৰু দেৱীৰ তিনিখন মুখ। 1970-1971 চনত গুৱাহাটীত, 1972-1978 চনত লক্ষ্ণৌত, 1965-1986 আৰু 2015 চনত কলকাতাৰ বিৰলা একাডেমী আৰু ভুৱনেশ্বৰত তেওঁৰ একক চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত হৈছিল। 1971 চনত তেওঁ অসম চাৰুক আৰু কলা পৰিষদ প্ৰতিষ্ঠা কৰে। লগতে বসুন্ধৰা কলা নিকেতন নামে অসমৰ প্ৰথমখন ব্যক্তিগত খণ্ডৰ চিত্ৰশিল্পৰ বিদ্যালয় স্থাপন কৰে। অসমীয়া ভাষাৰ শিশু সাহিত্যিক গগন চন্দ্ৰ অধিকাৰীৰ জন্ম হয়। সৰুকালৰে পৰা তেওঁ সাপ্তাহিক কাকত সাদিনীয়াত অসমীয়াত প্ৰকাশিত হৈছিল তেওঁৰ প্ৰথমটো পদ্য মিনতি। অদ্যাপি শিশু সাহিত্য জগতলৈ মূল্যৱান বৰঙণি আগবঢ়োৱা গগন চন্দ্ৰ অধিকাৰীৰ গ্ৰন্থসমূহৰ ভিতৰত উল্লেখযোগ্য শিশু সাহিত্যসমূহ হ'ল টকাত একোটা হাতী, ৰদালি এ ৰ'দ এখন দে, কক ককৰে কক কেকে হোৱা, তিনিখন ঠেং হ'ল বুঢ়ী আইতাৰ, আখৰৰ গীত, টচ মৰা ম, মাৰগুলি, পকাচুলি, ভিজা মেকুৰী, অতপালি ইত্যাদি। 2010 চনত তেওঁ সাহিত্য একাডেমীৰ বাল সাহিত্য পুৰস্কাৰ লাভ কৰে। 1975 চনৰ আজি দিনটোতে ভাৰতীয় ভাৰোত্তোলক কৰ্ণম মালেশ্বৰীৰ জন্ম হয়। তেওঁ 2000 চনত অষ্ট্ৰেলিয়াৰ ছিডনীত অনুষ্ঠিত হোৱা অলিম্পিক খেলৰ 69 কেজি শাখাৰ ভাৰোত্তোলনত ব্ৰঞ্জৰ পদক লাভ কৰে। তেওঁ অলিম্পিকত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা। অলিম্পিক, বিশ্ব চেম্পিয়নশ্বিপ, এছিয়ান গেমছ আদি পদক লাভ কৰা মালেশ্বৰীক ভাৰত চৰকাৰে 1950

ছানব্বৈ চনত ক্ৰীড়া জগতৰ সৰ্বোচ্চ সন্মান ৰাজীৱ গান্ধী খেলৰত্ন বঁটা প্ৰদান কৰে। 1999 চনত তেওঁক পদ্মশ্ৰী বঁটা লাভ কৰে। 1979 চনৰ আজি দিনটোতে অসমীয়া চলচ্চিত্ৰ নিৰ্দেশক প্ৰযোজক ৰাজনীতিবিদ সুমন হৰিপ্ৰিয়াৰ জন্ম হয়। 2005 চনত মুক্তি পোৱা তেওঁৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰ কদম তলে কৃষ্ণ নাচেত 53তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰ সন্মান লাভ কৰে। শ্ৰোতাসকল, এতিয়া আজিৰ দিনটোত মৃত্যু হোৱা বৰ্ণ ব্যক্তিসকলৰ বিষয়ে জনাব লৈছোঁ। 1842 চনৰ আজিৰ দিনটোতে শিক্ষাবিদ ডেভিড হেয়াৰৰ কলকাতাত মৃত্যু হয়। তেওঁৰ জন্ম হৈছিল স্কটলেণ্ডত। তেওঁ ভাৰতৰ বেংগলত শিক্ষাবিদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ কলকাতাত বহুকেইখন শিক্ষা প্ৰতিষ্ঠানৰ স্থাপন কৰিছিল। তেওঁ প্ৰেচিডেন্সি মহাবিদ্যালয়ৰ স্থাপনাত জড়িত হৈছিল। 1988 চনৰ আজিৰ দিনটোতে মাৰ্কিন মানৱতাবাদী লেখিকা, ৰাজনৈতিক কৰ্মী, উদ্যমী, বক্তা হিচাপে বিশ্ববিখ্যাত বিশেষভাৱে সক্ষম নাৰী হেলেন কেলাৰৰ মৃত্যু হয়। 1882 চনৰ কম বয়সতে এক ব্যাধিৰ ফলত তেওঁ শ্ৰৱণ আৰু বাকশক্তি হেৰুৱায়। তেওঁৰ শিক্ষয়িত্ৰী আন্না ছালভিয়ানৰ তত্বাৱধানত তেওঁ যথেষ্টখিনি আৰোগ্য লাভ কৰে আৰু 1904 চনত ৰেডক্লিফ মহাবিদ্যালয়ৰ পৰা সন্মান সহকাৰে স্নাতকোত্তৰ উপাধি লাভ কৰে। তেওঁৱেই একমাত্ৰ বাক আৰু শ্ৰৱণ শক্তিবিহীন ব্যক্তি হিচাপে প্ৰথম কলা শাখাত স্নাতকোত্তৰ উপাধি লাভ কৰে। 1996 চনৰ আজিৰ দিনটোতে ভাৰতৰ ষষ্ঠগৰাকী ৰাষ্ট্ৰপতি নীলম সঞ্জীৱ ৰেড্ডীৰ মৃত্যু হয়। লোকসভাত তেওঁ দুবাৰকৈ অধ্যক্ষ হোৱাৰ উপৰিও ভাৰতৰ ৰাষ্ট্ৰপতি আছিল। 1929 চনৰ পৰা তেওঁ ভাৰতৰ স্বাধীনতা সংগ্ৰামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰে। ভাৰত ত্যাগ আন্দোলনৰ সময়ত তেওঁক 5 বছৰৰ বাবে কাৰাৰুদ্ধ কৰা হৈছিল। ভাৰতৰ ত্ৰয়োদশ স্বাধীনতা দিৱসৰ প্ৰাক্ষণত ৰেড্ডীয়ে ৰাষ্ট্ৰপতি ভৱনৰ পৰা প্ৰস্থান কৰি এটি সৰু আৱাসগৃহত থকাৰ কথা ঘোষণা কৰে। লগতে দেশবাসীৰ দৰিদ্ৰতা লক্ষ্য কৰি তেওঁ নিজৰ বেতনৰ 70% কৰ্তন কৰাৰো সিদ্ধান্ত লয়। 2004 চনৰ আজিৰ দিনটোতেই অসমীয়া সাহিত্যিক তথা গীতিকাৰ নিৰ্মল প্ৰভা বৰদলৈৰ মৃত্যু হয়। তেওঁ লোক সংস্কৃতিৰ গৱেষক, গুৱাহাটী ভোলাবুৰা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ জৱাহৰলাল নেহৰু আসনৰ অৱসৰপ্ৰাপ্ত অধ্যাপক আৰু নতুন দিল্লী বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ জাতীয় প্ৰবক্তা আছিল। সুদীৰ্ঘ দিন আৰু ঋতুকাব্য সংকলনৰ বাবে তেওঁ 1983 চনত সাহিত্য একাডেমি বঁটা লাভ কৰে। তেওঁৰ দ্বাৰা ৰচিত উল্লেখযোগ্য জনপ্ৰিয় গীতসমূহ হৈছে সোণৰ খাৰু নালাগে মোক, কি নাম দি মাতিম, জোনবাইয়ে বেজি এটি দিয়া, আগলি বতাহে কপালে কলাৰ পাত আদি। অসম আন্দোলনৰ সময়ত তেওঁৰ ভূমিকা আছিল বলিষ্ঠ। আমেৰিকা, জাৰ্মানী, জাপানকে ধৰি বহুকেইখন দেশ তেওঁ ভ্ৰমণ কৰে আৰু গৱেষণা পাঠ আৰু বক্তৃতা প্ৰদান কৰে। ২০০৭ চনৰ আজিৰ দিনটোতেই ভাৰতীয় গান্ধীবাদী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামী ৰামাৰাও কৃষ্ণৰাও পাটিলৰ মৃত্যু হয়। তেওঁ সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ দ্বাৰা স্থাপিত প্ৰথম পৰিকল্পনা আয়োগৰ সদস্য আছিল। 2007 চনত মৰণোত্তৰভাৱে তেওঁক মহাৰাষ্ট্ৰ ভূষণ বঁটা প্ৰদান কৰা হয়। শ্ৰোতাসকল, ইমানতে আজিৰ দিনটো অনুষ্ঠানটিৰ অন্ত পৰিল। খন্তেক পাছতে গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো ঋতুস্মিতা তামুলীয়ে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আজি 2023-24 বৰ্ষৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপৰ ষষ্ঠ প্ৰতিবেদন প্ৰকাশ কৰে। অহা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হ'ব। খানাপাৰা জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰেক্ষাগৃহত এই শপত গ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হ'ব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাক সাক্ষাৎ কৰি ৰাজ্যৰ স্বাস্থ্যখণ্ডত বিকাশৰ বাবে তেওঁৰ নিৰন্তৰ প্ৰচেষ্টাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। 10খন ৰাজ্যৰ 24খন ৰাজ্যসভা আসনৰ দ্বিবাৰ্ষিক নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হৈছে। ৰাজ্যজুৰি আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ 537

0: শিক্ষক আবিৰ্ভাৱ মহোৎসৱ পালন কৰা হৈছে। এই উপলক্ষে পুৱাৰে পৰা সত্ৰ নামঘৰসমূহত নাম কীৰ্তন ঘোষা ভাগৱত পাঠ আদি কাৰ্যসূচী অনুষ্ঠিত হয়। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে এমাজন আৰু চৰকাৰী ই মাৰ্কেট প্লেছত ইয়াৰ বহুল প্ৰচাৰিত ইক'শ্বপ মুকলি কৰিছে। মানস ৰাষ্ট্ৰীয় উদ্যানত 2025-26 পৰ্যটন বৰ্ষৰ বাবে আজি ৰিভাৰ ৰাফটিং আৰু হাতী ছাফাৰী বন্ধ কৰা হৈছে। ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে জিলাই জিলাই ইতিমধ্যে গৃহ তালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ চলি আছে। আৰু ওদালগুৰি জিলাৰ উৰংগজুলি চাহ বাগিচা ফুটবল খেলপথাৰত অনুষ্ঠিত উড়ান U20 ফুটবল প্ৰতিযোগিতাত হৰচুৰা চাহ বাগিচাই বিজয়ী খিতাপ অৰ্জন কৰিছে। এতিয়া মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন 9:25 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 286.66 মিটাৰ, কিলোৱাৰ্ছ 1125 আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্জত এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছো পৰিয়াল কল্যাণ অনুষ্ঠানটিৰ।
2: আকাশবাণী তেজপুৰ এতিয়া আৰম্ভ কৰিব লৈছো আমাৰ পৰিয়াল কল্যাণ অনুষ্ঠানটি। শ্ৰোতাসকললৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰিবলৈ লৈছোঁ আমাৰ পৰিয়াল কল্যাণ অনুষ্ঠানটি। আজি আমাৰ এই অনুষ্ঠানত আমি আলোচনা কৰিম গৰ্ভাৱস্থাৰ 2টা গুৰুত্বপূৰ্ণ সমস্যা, সেইকেইটা হৈছে উচ্চ ৰক্তচাপ আৰু ৰক্তহীনতা। এই বিষয়বোৰ সঠিকভাৱে নজনাৰ বাবে বহু ক্ষেত্ৰত মাক আৰু শিশু বিপদত পৰে বা পৰিস্থিতি বিষম হ'ব পাৰে। এই বিষয়ে আমি আলোচনা কৰিবৰ বাবে আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ স্ত্ৰীৰোগ বিশেষজ্ঞ তথা জ্যেষ্ঠ স্বাস্থ্য বিষয়া ডাক্তৰ স্বপ্নীল গোস্বামীক। ডাক্তৰ গোস্বামী, আপোনাক আমাৰ এই অনুষ্ঠানটিলৈ আদৰণি জনাইছোঁ।
3: নমস্কাৰ।
2: এতিয়া আমাৰ ভাৰতবৰ্ষত গৰ্ভাৱস্থাত যিটো উচ্চ ৰক্তচাপ আৰু ৰক্তহীনতা, এইটো কিমান সাধাৰণ সমস্যা?
3: ভাৰতবৰ্ষত উচ্চ ৰক্তচাপ আৰু ৰক্তহীনতা আমাৰ গৰ্ভাৱস্থাত যোনটো আমাৰ মাতৃৰ জীৱনৰ প্ৰতি যোনটো ৰিস্ক আনে,
2: হয়
3: তাৰে এই দুটাই আমাৰ প্ৰধান কাৰণ, চবতকে কমন আমাৰ এই দুটাই,
2: মানে চিন্তাৰ কাৰণ।
3: চিন্তাৰ কাৰণ আমাৰ উচ্চ ৰক্তচাপ আৰু ৰক্তহীনতা।
2: প্ৰথমতে আমি উচ্চ ৰক্তচাপৰ বিষয়ে কথা পাতোঁ, মানে সহজ ভাষাত ক'বলৈ গ'লে এইটো কি আচলতে?
3: উচ্চ ৰক্তচাপটো এনেই আমি যোনটো আমি কওঁ যে হাই ব্লাড প্ৰেছাৰ বুলি আমি যোনটো আমি সাধাৰণ ভাষাত কওঁ, এতিয়া আমাৰ গৰ্ভৰ সময়ত আমাৰ যোনটো ডেফিনিশ্যন সেইটো অলপ বেলেগ। যদি ব্লাড প্ৰেছাৰটো 140/90 ওপৰত পাওঁ গৰ্ভাৱস্থাৰ 5 মাহৰ পাছত, মানে 20 weeks 20 সপ্তাহৰ পাছত, যদি আমি দুটা ৰিডিঙত আমি যদি 140/90 ওপৰত আমি যদি ব্লাড প্ৰেছাৰ পাওঁ এগৰাকী মহিলাৰ, তেতিয়া সেই মানুহগৰাকীক আমি লেবেল কৰোঁ যে তেওঁ উচ্চ ৰক্তচাপত ভুগি আছে।
2: হয় হয়।
3: আৰু সেই হিচাপে আমি তেতিয়াৰ পৰাই আমি সতৰ্ক হওঁ, কাৰণ ই আপোনাৰ যিকোনো মুহূৰ্তত এগৰাকী গৰ্ভৱতী মহিলাৰ জীৱনত খুব মানে সাংঘাতিক এফেক্ট পেলাব পাৰে।
2: হয় হয়। জীৱন হানিও হ'ব পাৰে, কিবা যদি অলপ
3: হয় হয় যায়।
2: ইয়াৰ মানে বিভিন্ন ধৰণ আছে নেকি?
3: ইয়াৰ আপোনাৰ বিভিন্ন ধৰণ, মানে আপোনাৰ গ্ৰেডিং আছে। ধৰক অলপ কম প্ৰেছাৰ থাকোঁতে আমি কণ্ট্ৰল কৰোঁ দৰৱ, আমি দৰৱ আৰম্ভ কৰোঁ, আৰু যিবিলাক নেগলেক্টেড কেচ, যিবিলাক আমি সময়মতে ধৰা নেপেলালোঁ, যিবিলাক আপোনাৰ চেকআপত ধৰা নপৰে, বা কিছুমান একেবাৰে শেষলৈকে বহুত এনেকুৱা আছে, ধৰক আপোনাৰ চেকআপলৈ নাহে, একেবাৰে শেষলৈ যদি তেওঁ যদি তেনেকৈ যদি গৰ্ভাৱস্থাৰ শেষলৈ তেনেকৈ যদি থাকে ট্ৰিটমেণ্ট নোহোৱাকৈ, তেতিয়া তেওঁৰ বহুত বেছি ক্ষতি হ'ব পাৰে। তেওঁ আপোনাৰ প্ৰেছাৰ বেছি হোৱাৰ কাৰণে মাকৰো ক্ষতি হ'ব পাৰে, বাচ্চাৰো ক্ষতি হ'ব পাৰে। তে এইটো আপোনাৰ কিছুমান গ্ৰেডিং থাকে, আপোনাৰ কম প্ৰেছাৰৰ আৰু খুব বেছি প্ৰেছাৰ হ'লে বেমাৰো তেনেকৈ বেলেগ বেলেগ হয়।
2: গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰতেই এইটো কি হয়, মানে কি কি কাৰণ থাকিব পাৰে ইয়াৰ?
3: এইটো কিছুমান আপোনাৰ ডায়েটেৰী, কিছুমান মলিকুলাৰ লেভেলৰ কিছুমান চেঞ্জেজ আহে এগৰাকী গৰ্ভৱতী মহিলাৰ। এইটো আপোনাৰ যোনটো সাধাৰণ আপোনাৰ মূৰ বা গৰ্ভ নথকা আমাৰ ব্যক্তিৰ যোনটো হাই ব্লাড প্ৰেছাৰ আৰু এইটোৰ অলপ পাৰ্থক্য আছে। আৰু এই উচ্চ ৰক্তচাপটোৰ এটাই ভাল বুলি কওঁ যে ডেলিভাৰী বা আপোনাৰ গৰ্ভ প্ৰেগনেঞ্চি হেৰি হোৱাৰ পিছত সেইটো ঠিক, মানে বেছিভাগ মাইকী মানুহৰ এইটো আপোনাৰ ঠিকো হৈ যায়,
2: নিজে
3: নিজে আপোনাৰ 1.5 মাহ বা 1 মাহৰ ভিতৰত নিজে নিজে প্ৰেছাৰ কণ্ট্ৰল আহি যায়,
2: আগৰ সাধাৰণ অৱস্থাটোলৈ।
3: আগৰ সাধাৰণ অৱস্থা ধৰক 100 গৰাকীৰ 80 গৰাকীৰে আপোনাৰ আগৰ অৱস্থাই

0: আপোনাৰ পাৰ্থক্য?
1: হয় হয়, এইখিনি আৰু এটা কথা মন লৈ আহিছে, যাৰ আগৰে পৰাই ধৰক মানে হাই প্ৰেছাৰৰ এটা
0: হয়
1: ৰোগ চলি থাকে,
0: হয়
1: তেওঁলোক যেতিয়া গৰ্ভৱতী হয় সেই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ মানে তেওঁৰ আৰু বেছি চিন্তনীয় হ'ব কথাটো?
0: আপুনি ঠিকে কৈছে, এনেকুৱা মহিলাৰ আৰু চিন্তনীয়।
1: হয়,
0: এটা হ'ল যে আপোনাৰ যি তেওঁৰ আগৰ পৰাই প্ৰেছাৰ আছে, তাৰ উপৰি আৰু এটা তেওঁৰ গৰ্ভৰ অৱস্থাৰ কাৰণে আৰু আপোনাৰ এটা এক্সট্ৰা প্ৰেছাৰ পৰাৰ কাৰণে তেওঁৰ খুব সোনকালে প্ৰেছাৰটো একেবাৰে হাই লেভেললৈ গুচি যাব পাৰে। আৰু এটা কথা যে তেওঁ যিবিলাক ঔষধ খাই আছিল গৰ্ভ নোহোৱা সময়ত, সেই ঔষধবিলাক তেওঁ গৰ্ভ অৱস্থাত খাব নোৱাৰে। আমি সেই দৰৱ আমি সলাব লাগিব, কাৰণ সেইবিলাক যিবিলাক দৰৱ আমি নৰ্মেলি দিওঁ সেইবিলাকে শিশুৰ
1: ক্ষতি
0: কৰিব পাৰে আপোনাৰ, সেইকাৰণে সোনকালে মানে আপোনাৰ আমি মানে সলাই দিয়াই ভাল।
1: হয়, আৰু এইবোৰৰ লক্ষণটো কেনেকুৱা হ'ব, চিম্পটমছটো ধৰক যে প্ৰেছাৰ বাঢ়ি মানে বেছি হৈছে কেনেকুৱা ধৰণৰ গম পাব?
0: প্ৰেছাৰ আৰম্ভণিতে আপোনাৰ প্ৰেছাৰ বাঢ়িছে বুলি কোনো আপোনাক কমপ্লেইন নকৰে, খালি আমি চেক আপ কৰোঁতে ধৰা পৰিব। পিছলৈ যেতিয়া আপোনাৰ এটা সময়ত খুব বেছি হ'ব, তেতিয়া আপোনাৰ আমি কিছুমান ভৰি ফুলাৰ লগতে আমি পেচাব পৰীক্ষা কৰোঁতে পেচাবত যদি আমি প্ৰটিন পাওঁ এটা মাত্ৰাৰ ওপৰলৈকে, তেতিয়া আমি কওঁ যে এইটো প্ৰি এক্লেমছিয়া বুলি কয়, সেইটো আমি লেবৰেটৰী টেষ্টত ধৰা পৰে। আৰু তাতকৈও যদি বেছি থাকে আপোনাৰ, তেতিয়া আপোনাৰ মূৰৰ বিষ, পেটৰ বিষ, চকুৰে ধোঁৱা ধোঁৱা দেখা পোৱা, গা বেয়া লগা, এইকেইটা আপোনাৰ চিন আৰু, যে তেওঁ মানে মাৰাত্মক ধৰণে বাঢ়ি আছে,
1: মানে লগে লগে চিকিৎসকৰ কাষ চাপিব লাগিব, নহয় জানো?
0: এইটো এটা ইমাৰজেঞ্চি হয়।
1: আৰু যদি চিকিৎসা মানে অলপ অৱহেলা কৰে, নকৰে, তেনেকে ইয়াৰ প্ৰভাৱটো কি হ'ব মাক আৰু শিশুৰ ক্ষেত্ৰত?
0: চিকিৎসা যদি নকৰে তেতিয়া আপোনাৰ আমাৰ সবতকৈ যোনটো ডেঞ্জাৰাছ আপোনাৰ সেইটো এক্লেমছিয়া বুলি কয়, অসমীয়া ভাষাত বাঘিনী ৰোগ বুলিও কয়, সেইটো আপোনাৰ ফিট পোৱা বুলি কয় আপোনাৰ, মানে মানুহগৰাকী একে অচেতন হৈ যায়, হাত ভৰি একদম অচল হৈ যায়, ক'ব নোৱাৰা হৈ যায়, আপোনাৰ মিৰ্গী বেমাৰ হৈ যায় আপোনাৰ মিৰ্গীৰ নিচিনা, তে সেইটো একেবাৰে চিকিৎসা নাপালে আপোনাৰ শেষৰ ফালে যদি তেনেকৈ হয়, এইটো হ'লে আপোনাৰ শিশুৰো মৃত্যু হ'ব পাৰে আৰু আপোনাৰ খুব বেছি হ'লে মাকৰো মৃত্যু হ'ব পাৰে।
1: হয় হয়, এতিয়া ঘৰত বা আমাৰ দৈনন্দিন জীৱনত মানে নিজাববীয়াকৈ কিবা সাৱধানতা ল'ব পাৰে নেকি তেওঁলোকে?
0: নিজাববীয়াকৈ সাৱধান কিছুমান আছে, যেনে আপোনাৰ গৰ্ভাৱস্থাত অলপমান যথেষ্ট পৰিমাণে আপোনাৰ শাক পাচলি খাদ্যখিনি ভাল হ'ব লাগে। আপোনাৰ যদি ৰক্তহীনতা আছে, ৰক্তহীনতাটো আপুনি আৰম্ভণিৰ পৰা আইৰণ টেবলেট বা ভাল খাদ্য খাই পেলাই আপুনি কাৰেকশ্যন কৰিব লাগিব। তাৰপিছত আপোনাৰ যথেষ্ট ৰেষ্ট, কিছুমান আছে যোনে অনিচ্ছা স্বত্বেও গৰ্ভাৱস্থাত বহুত কাম কৰিব লগা হয়, কিছুমান জইন ফেমিলিৰ মহিলা আছে, কিছুমান ধৰক লেবাৰ মা মহিলা আছে, উপায় নাই, তেওঁলোকে কৰিব লাগিব। সেইবিলাক ক্ষেত্ৰত আমি অলপমান যদি বচাই চলিব পাৰে
1: হয়
0: খুব মানে হেৰি হয় আৰু।
1: কিন্তু অন্যহাতে মানে আগৰ দিনৰ কথা কৈছে, অলপ প্ৰাকৃতিকভাৱে যিটো আমাৰ কাম কৰিলে অলপ ভালে থাকে বুলিও কয় মানে আগৰ কথামতে, সেইটো আজিকালি ক্ষেত্ৰত অলপ
0: হয়, আজিকালি হয়, আজিকালি আপোনাৰ একেবাৰে আপোনাৰ
1: মানে বহি থকাতকৈ দুই এটা কাম কৰি থাকিলে অলপ
0: হয় ৰেগুলাৰ কাম,
1: হয়
0: বেছি ষ্ট্ৰেছ ল'ব নালাগে, ৰেগুলাৰ কামখিনি কৰিলে আমাৰ শৰীৰত আপোনাৰ ৰক্ত চলাচলটো ভাল হয়।
1: এতিয়া এইটো মানে কেতিয়া বেছি মেজৰ হৈ পৰে বা গুৰুতৰ হৈ পৰে, যে হস্পিটেলত ভৰ্তি হ'বলগীয়া অৱস্থা এটা হয়গৈ
0: আপোনাৰ প্ৰায় শেষৰ ফালে আপোনাৰ ধৰক 8 মাহমানৰ পৰা আপোনাৰ মেজৰ হৈ পৰে, আৰু এইটো কাৰণে আপোনাৰ বহুত কিবা কিবি আপোনাৰ সময়ৰ আগত ডেলিভাৰী প্ৰিটাৰ্ম লেবাৰ হ'ব পাৰে, আৰু আপোনাৰ গৰ্ভত থকা বাচ্চাটোৰ ওজন কম হ'ব পাৰে যিমান হ'ব লাগিছিল, পানী কমিব পাৰে, তেনেকৈ ঢেৰ আপোনাৰ বহুতখিনি ছাইড ইফেক্টছ আছে। তে আৰু আপোনাৰ এই মই ক'লোঁ আপোনাক এক্লেমছিয়া হ'ব পাৰে, এক্লেমছিয়া সেইটো এইবিলাক মাৰাত্মক বেমাৰৰ পৰা আপোনাৰ সাৰিবলৈ আপোনাৰ আগতে আমাৰ চেক আপ কৰিলে ভাল।
1: এনেই আপোনাৰ চিকিৎসা জীৱনত এনেই আপুনি লগ পাইছেনে তেনেকুৱা ধৰণৰ মৃত্যুমুখত পৰিছে বা এনেকুৱা চিকিৎসাৰ?
0: আমি পাইছোঁ, আমি পঢ়ি থাকোঁতেও আৰু এতিয়া আমাৰ কৰ্ম আমি ছাৰ্ভিচ কৰি থাকোঁতেও আমি খুব কমনলি পাওঁ হাই প্ৰেছাৰ, এক্লেমছিয়া। আমি যিখিনি পাৰোঁ আমি কনকলতা চিভিলত আমি যিখিনি মেনেজ কৰোঁ, আৰু একেবাৰে যিখিনি আপোনাৰ শেষৰ ফালৰ যিখিনি আহে একেবাৰে যাক আই চি ইউ দৰকাৰ পৰে, সেইখিনি আমাৰ তেজপুৰ চিকিৎসা মহাবিদ্যালয়, তেজপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰিব লগা হয়।
1: যিহেতু আপোনালোকে চৰকাৰী এখন হস্পিটেলত কাম কৰে, গতিকে তাত দৰিদ্ৰ সীমাৰেখাৰ তলৰ বহুতখিনি মানুহেই আহে আচলতে, আৰু যিখিনি আৰু জনা বুজা মানুহখিনিয়ে যিখিনি আৰ্থিকভাৱে স্বচ্ছল তেওঁলোকেতো ব্যৱস্থাটো নিজাববে কৰেই, গতিকে সেই ক্ষেত্ৰত আপোনালোকৰ নিশ্চয় অলপ মানে কামটো বেছিয়ে
0: হয়। হয়
1: ডক্টৰ গোস্বামী, আমি এতিয়া আন এটা সমস্যা যিটো মানে গৰ্ভাৱস্থাত ৰক্তহীনতা, তেজ কমি যোৱা, যিটো মানে সহজ ভাষাত বুজিব পৰাকৈ কৈছোঁ মই, এইটো কিয় বেছিকৈ দেখা যায় গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত?
0: গৰ্ভৱতী আমাৰ ভাৰতত প্ৰায় 30% গৰ্ভৱতী মহিলাই আপোনাৰ ৰক্তহীনতাত

0: ভোগে
1: ভোগে হয়।
0: তে এইটোৰ কাৰণ এটা হ'ল এনেও আমাৰ মহিলাসকলৰ ৰক্তহীনতা আমাৰ আগৰ পৰাই থাকে আপোনাৰ অলপ বেছি পৰিমাণে। এইটো আপোনাৰ মাহেকীয়া যোনটো আপোনাৰ মেনষ্ট্ৰুৱেশ্যন সেইটো এটা আপোনাৰ যোনটো ব্লাড লছ ৰেগুলাৰ হয় সেইটো কাৰণে, আৰু আপোনাৰ আইৰণ ছাপ্লিমেণ্ট
1: হয়,
0: খুব কম মহিলাই আইৰণ ছাপ্লিমেণ্ট ৰেগুলাৰলি খায় আৰু সজাগতাও কম আছে, তে আপোনাৰ সেইটো এটা কাৰণ। আৰু লগতে আপোনাৰ গৰ্ভাৱস্থাত আপোনাৰ কি হয়, আপোনাৰ আমাৰ হেমোডাইলিউশ্যন বুলি কওঁ, যোনটো আমাৰ গৰ্ভৱতী মহিলাৰ যোনটো টেষ্টটো অলপ পনীয়া হৈ যায়, সেইটো কাৰণে আপোনাৰ আপোনাৰ মানে এনিমিয়াটো মানে ধৰা পৰে। আৰু
1: এইটো মানে লক্ষণ কেনেকুৱা হ'ব, মানে জেছ কমিছে বুলি হয়তো দুৰ্বল অনুভৱ কৰিব,
0: দুৰ্বল অনুভৱ কৰিব, একো কাম কৰিবলৈ মন নাযায়, ভোক নালাগে, আৰু আপোনাৰ এনেই মানুহজনী দেখিলে আপুনি গম দেখিব যে হেতা পৰি আছে, কোনো ধৰক কামলৈ কোনো হেৰি নাই, স্পৃহা নাই, তেনেকুৱা আপোনাৰ কিছুমান লক্ষণ আছে ধৰক।
1: হয় হয়, শিশুটোৰ ওপৰতো তাৰ মানে
0: শিশুৰ নিশ্চয় শিশুৰ ওপৰত মাকৰ যদি আপোনাৰ যদি নিউট্ৰিশ্যন নাই বা আপোনাৰ ৰক্তইটো আপোনাৰ অক্সিজেনটো টানে, অক্সিজেন নাথাকিলে আপোনাৰ শিশুলৈও অক্সিজেন নাযায়, তাৰমানে
1: শিশুটোৰ স্বাস্থ্য মানে
0: শিশুৰ গ্ৰ'থটো কম হ'ব,
1: কম হয়, যিটো ওজন যেতিয়া কম থাকে বুলি আমি কওঁ জন্মত, সেইটো এটা কাৰণ,
0: প্ৰিটাৰ্ম লেবাৰ হ'ব, ইনফেকশ্যন হ'ব পাৰে।
1: খাদ্যৰ ক্ষেত্ৰত কি বিশেষ পৰামৰ্শ আপুনি আগবঢ়াব এনেকুৱা ক্ষেত্ৰত?
0: খাদ্য আপোনাৰ এগৰাকী গৰ্ভৱতী মহিলাই আপোনাৰ সঠিককৈ যদি আপোনাৰ আৰম্ভণি পৰা যদি খাদ্যখিনি যত্ন কৰি খায় বহুত পৰিমাণে ৰক্তহীনতাটো আপোনাৰ কমাব পাৰে। আপোনাৰ আইৰণযুক্ত যিবিলাক খাদ্য বুলি কয়, যেনে আপোনাৰ আমাৰ গুড়, তাৰপিছত আপোনাৰ কিছুমান কলডিল, এনেকুৱা কিছুমান
1: আপোনাৰ
0: কাচকল, এইবিলাক হ'ল আপোনাৰ নেচাৰেল কিছুমান আপোনাৰ আমাৰ ডায়েট,
1: ঘৰতে
0: পাব পাৰি, যিহেৰে আপুনি আপোনাৰ হেৰিটো বঢ়াব পাৰে আপোনাৰ হিমগ্ল'বিনটো, আৰু বাকী আপোনাৰ ৰেগুলাৰ আপোনাৰ আইৰণ টেবলেট যদি আপুনি ব্যৱহাৰ কৰে তেতিয়াও আপোনাৰ
1: সেই আইৰণ টেবলেটৰ ক্ষেত্ৰত বহুতৰ এটা ধাৰণা আছে যে তাৰ মানে পাৰ্শ্বক্ৰিয়া যিটো
0: হয়
1: সেইটো বিষয়ে কওকচোন অকণমান।
0: আইৰণ টেবলেটটো এটা খুব কমন এটা আপোনাৰ পাৰ্শ্বক্ৰিয়া আছে, এটা হ'ল গোন্ধ, গোন্ধ বহুতে বেছিভাগেই কয় যে এইটো আপোনাৰ অমান অলপ মানে কেঁচা মাছৰ গোন্ধ এটা পোৱা বুলি কয় বহুতে, আৰু এটা আপোনাৰ হ'ল পায়খানাটো কঠিন হয়, কনষ্টিপেশ্যন
1: বহুতৰে ক্ষেত্ৰতে
0: হয়, এই দুটা কাৰণতে আপোনাৰ আইৰণটো বৰ প্ৰিয় দৰৱ নহয়,
1: খাব নোখোজে, আচলতে
0: খাব নোখোজে। এতিয়া মেডিচিন বহুত এতিয়া আপোনাৰ চেষ্টা কৰি আছে যে এইকেইটা আপোনাৰ ছাইড ইফেক্টছ কম কৰি পেলাই যদি বনাব পাৰি হয়তো বহুতখিনি গ্ৰহণ কৰিব পাৰিব আপোনাৰ।
1: সেইটো বিকল্প এটা হ'ব লাগে, যদি খাব নিবিচাৰে ধৰক কনষ্টিপেশ্যন হয়, গতিকে তেওঁৰ ক্ষেত্ৰত মানে এতিয়া চিন্তা কৰি আছে নেকি তেনেকুৱা বিকল্প,
0: বিকল্প তেনেকৈ আমি এডজাষ্ট কৰি ল'ব দিওঁ, ধৰক কাৰোবাৰ যদি খুব বেছি হয়, মই বিশেষকৈ মোৰ নিজৰ কথা কৈছোঁ, মই ধৰক কেতিয়াবা ধৰক এদিন বাদ দি এদিন খাব দিওঁ, ধৰক আমি আইৰণ কেলছিয়াম খাবলৈ দিওঁ, মই কওঁ যে তুমি এদিন কাম কৰিবা, আজি আইৰণটো খালা, কালি কেলছিয়াম খোৱা, বা এদিন গেপ দি তেনেকৈ, বা আমাৰ লিকুইড আইৰণ আছে, তাৰ উপৰিও আমাৰ ইনজেকশ্যনো পায়, আপোনাৰ আইৰণ ইনজেকশ্যন ল'ব পাৰে, আইৰণ ইনজেকশ্যন এটা আপোনাৰ এটা অল্টাৰনেটিভ এটা আছে।
1: এতিয়া এই দুইটা সমস্যা যে পাতি আছে আমি কথা, ধৰক উচ্চ ৰক্তচাপ আৰু ৰক্তহীনতা, একে সময়তেতো হ'ব নোৱাৰে নিশ্চয় নে হ'ব পাৰে নেকি?
0: দুইটাই আপোনাৰ ইটোৰ কাৰণেও ৰক্ত ই হ'ব পাৰে, আপোনাৰ ইয়াৰ কাৰণেও ই হ'ব পাৰে, দুইটাই এছ'চিয়েটেড, আৰু খুব কমনলি দুইটাই একেলগে পোৱা যায়,
1: সেইটোৱে বৰ ডাঙৰ কথা আছিলে নহয় জানো।
0: হয় হয়,
1: আৰু ভুল ধাৰণা কিছুমান থাকে মানুহৰ এই ক্ষেত্ৰত, কেনেকুৱা ধৰণৰ মানে আছে, বহুতে কিছুমান ভাবে যে এইটোৰ কাৰণে এনেকুৱা হৈছে, আচলতে মানুহ নিজেই ভাবি লয়,
0: ভাবিলা
1: তেনেকুৱা আপোনাৰ পাইছেনে?
0: ভুল ধাৰণা মানে আপোনাৰ এতিয়া আমাৰ এটা এনেই মই এটা এক্সাম্পল দিওঁ আপোনাক, আমাৰ চাহ বাগানৰ ফালে এটা খুব চাহ খোৱা এটা হেবিট খুব আছে, ভাত খাই ভাত খোৱাৰ পিছতো বা খাদ্য খোৱাৰ পিছত চাহটো খুব চলে,
1: আৰু ৰঙা চাহ,
0: ৰঙা চাহ চলে, তে আপোনাৰ মানে এই চাহৰ যোনটো এটা হেৰি থাকে আপোনাৰ টেনিন বুলি কয়, সেইটোৱে আপোনাৰ মানে খাদ্যৰ পৰা আইৰণ এবজৰ্পশ্যনটো কমাই দিয়ে, তে খুব সাংঘাতিক আপোনাৰ চাহ কনজামশ্যনটোও আপোনাৰ আমাৰ মানে গাৰ্ডেন এৰিয়াত এনিমিয়াৰ এটা ডাঙৰ কজ এটা আৰু মানে আপোনাৰ হেৰি।
1: তেওঁলোকে বিশেষকৈ নিমখ চাহটো খায়,
0: নিমখ চাহ, নিমখ চাহৰ আপোনাৰ নিমখটোৰ কাৰণে আপোনাৰ উচ্চ ৰক্তচাপ
1: হয়,
0: আৰু এই আপোনাৰ চাহৰ খুব বেছি প্ৰচলনটোৰ কাৰণে, আৰু বিশেষকৈ খাদ্যৰ লগত বেছি ব্যৱধান নাৰাখি পেলাই যদি তেওঁলোকে একেলগে হেৰি কৰে তেতিয়া আমাৰ খাদ্যৰ পৰা আমাৰ আইৰণ এবজৰ্পশ্যনটো কমি যায়।
1: হয় হয়,
0: বাকী আপোনাৰ আৰু এটা কাৰণ হ'ল আপোনাৰ আমি পেলু দৰৱ, এতিয়া আমাৰ বহুত মহিলাৰ সুধা ভৰি চোতালত কাম কৰা বা ঘৰত কাম কৰা বা সুধা ভৰি ঘূৰি ফুৰা অভ্যাস এটা আছে, সেই ভৰি দিয়ে আপোনাৰ আমাৰ এটা পেলুটো সোমায়, তাৰমানে সেই পেলুটো সোমালে আপোনাৰ সেইটো সেইটো সেই পেলুটোৱে আমাৰ এনিমিয়াৰ এটা মেইন কাৰণ, কুপৱৰ্ম বুলি কয়, তে আমি সেইকাৰণে আমি ডি ৱৰ্মিং বা আমি কৰিব লাগে আগৰ পৰাই।
1: সেইখিনি কথা আচলতে

0: লৈছে।
1: হয়
0: তে আপোনাৰ এতিয়া
1: আশাকৰ্মীৰ জৰিয়তে বা এনেকৈ
0: আশাকৰ্মী আছে, অংগনাবাদী কৰ্মী আছে, আৰু আপোনাৰ ইনফৰ্মেশ্যন মেটেৰিয়েলছ বুলি কয়, পোষ্টাৰ চোষ্টাৰ, আপোনাৰ আজিকালি বহুতখিনি আপোনাৰ এতিয়া সজাগতা বাঢ়িছে এতিয়া।
1: হয়
0: আৰু বিশেষকৈ আমাৰ প্ৰধানমন্ত্ৰীৰ, আমাৰ প্ৰত্যেক মাহত 9 তাৰিখ আৰু 13 তাৰিখে আমাৰ এটা প্ৰধানমন্ত্ৰীৰ এটা স্পেচিয়েল কেম্প চলে, তাত আপোনাৰ চেকআপটো কম্পালচৰী, চিকিৎসকৰ ওচৰলৈ আশাকৰ্মীবিলাকে আনিবই লাগিব আপোনাৰ। তেনেকৈও আপোনাৰ বহুতখিনি পিছ পৰি থকা মহিলাও মানে চেকআপত আহিছে।
1: আমাৰ চৰকাৰেও এই ক্ষেত্ৰত মানে গৰ্ভৱতী মহিলাৰ মৃত্যু ৰোধ কৰাৰ ক্ষেত্ৰত মানে ব্যৱস্থা লৈছিলে,
0: হয়,
1: এইটো কিমান দূৰ ফলপ্ৰসূ হৈছে?
0: চৰকাৰৰ পদক্ষেপটো কাৰণে আপোনাৰ আমাৰ বহুতখিনিয়ে আমাৰ এতিয়া ভাৰততো আৰু অসমতো আমি আগতকৈ বহুত আমি মেটাৰনেল মৰ্টেলিটি,
1: হয়,
0: যোনটো গৰ্ভাৱস্থাত যোনটো মৃত্যু হয়, আমি বহুতখিনি কমাবলৈ সক্ষম হৈছে এতিয়া। যোনটো সময়ত আপোনাৰ অসমৰ এটা সময়ত 300ৰ ওপৰত আছিল, 1 লাখ গৰ্ভৱতী মহিলাৰ ভিতৰত 300ৰ ওপৰো মহিলাৰ মৃত্যু হৈছিল, আজিৰ তাৰিখত 84 গৰাকীলৈ কমিছে সেইটো আপোনাৰ হাৰটো।
1: এটা বছৰৰ হিচাপ,
0: সেইটো আমাৰ SRS বুলি কয়,
1: হয়,
0: সেইটো আপোনাৰ প্ৰায় 3-4 বছৰ মূৰে মূৰে এটা আপোনাৰ ষ্টাডি কৰে যে আমাৰ চৰকাৰে লোৱা পদক্ষেপখিনি, চেকআপ টেকআপৰ কিমানখিনি ফলপ্ৰসূ হৈছে। তো এইখিনি আৰু এটা ভাল কথা যে আমাৰ অসমে আমাৰ নেশ্যনেল এভাৰেজটো আপোনাৰ তাৰ তলত আহিবলৈ সক্ষম হৈছে,
1: এইটো খুবেই মানে ভাল কথা। আচলতে এইটোৰ পৰা আমি এইটো বুজি পাইছোঁ যে আমাৰ অসমত বিশেষকৈ যিখিনি সজাগতামূলক কাম কৰিছে সেইখিনি কামত দিছে, আচলতে
0: যথেষ্টখিনি কাম,
1: বিশেষকৈ আমাৰ তৃণমূল পৰ্যায়ৰ যিখিনি কৰ্মীয়ে কাম কৰি আছে তেওঁলোকে নিশ্চয় আমাৰ মানে জনতাক বা আমাৰ সাধাৰণ ৰাইজক মানে সজাগ কৰিবলৈ সক্ষম হৈছে, গতিকে খুবেই ভাল খবৰ এইটো। ডাক্টৰ গোস্বামী, আমাৰ সময় প্ৰায় শেষ হৈছে, মানে শেষত আমাৰ শ্ৰোতাসকলৰ বাবে আপোনাৰ কি বাৰ্তা হ'ব?
0: শ্ৰোতাসকললৈ মোৰ এইটোৱে বাৰ্তা যে আমি নিজৰ ঘৰৰ পৰাই আৰম্ভ কৰিম, যিখিনি আমাৰ ভাল যিখিনি প্ৰেক্টিচ বা আমি যিখিনি শিকিলোঁ, তে আপোনাৰ ঘৰৰ কোনোবা ঘৰৰ মেম্বাৰ বা আপোনাৰ ওচৰ চুবুৰীয়া কোনোবা যদি প্ৰেগনেঞ্চি বা গৰ্ভাৱস্থাত সোমাইছে, আমি যাতে যিখিনি আমি কথা জানিলোঁ বা বুজিলোঁ আমি যাতে তেওঁলোককো কওঁ, আৰু আপোনাৰ সজাগতাটো আমি যাতে আমি ঘৰৰ পৰাই আৰম্ভ কৰোঁ যাতে।
1: হয় হয়, ধন্যবাদ ডাক্টৰ গোস্বামী। আমাৰ আলোচনাৰ সময় শেষ হৈছে, গতিকে আজি যিকেইটা আমি বিষয়ে আলোচনা কৰিলোঁ, গৰ্ভাৱস্থাত উচ্চ ৰক্তচাপ আৰু ৰক্তহীনতা, দুয়োটাই গুৰুত্বপূৰ্ণ সমস্যা, আৰু আশা কৰিছোঁ আপোনাৰ যিখিনি মূল্যৱান কথা সেইখিনি সৰগত কৰি আমাৰ সাধাৰণ মহিলাসকলে সেইমতে নিয়মীয়াকৈ তেওঁলোকৰ স্বাস্থ্য পৰীক্ষা কৰিব আৰু ওচৰতে থকা স্বাস্থ্যকেন্দ্ৰলৈ গৈ তেওঁলোকে সময়ে সময়ে পৰীক্ষা কৰাব নিজকে, নহয় জানো? আপুনি আপোনাৰ ব্যস্ত সময়সূচীৰ মাজতে আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আহি গৰ্ভাৱস্থাৰ দুটা গুৰুত্বপূৰ্ণ সমস্যা, উচ্চ ৰক্তচাপ আৰু ৰক্তহীনতাৰ বিষয়ে খুব সুন্দৰভাৱে আমাৰ শ্ৰোতাসকলক বুজাই দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালোঁ।
0: ধন্যবাদ।
1: ইমান পৰে শ্ৰোতাসকলে পৰিয়াল কল্যাণ অনুষ্ঠানটিত তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ স্ত্ৰীৰোগ বিশেষজ্ঞ তথা জ্যেষ্ঠ স্বাস্থ্য বিষয়া ডাক্তৰ স্বপ্নীল গোস্বামীৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে প্ৰাঞ্জল শইকীয়াই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী তেজপুৰৰ অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।

0: শ্ৰোতাসকলে কৰবি শইকীয়াৰ কণ্ঠৰ মহাপুৰুষ মাধৱদেৱ বিৰচিত বৰগীত শুনিলে। এয়া আকাশবাণী তেজপুৰ।
1: ফলা ফলাওক, অভ্যাস সলাওক।
2: মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
1: ফলাওক ফলাওক, অভ্যাস সলাওক। এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাওক। বেংকে যদিহে মানা কৰে তেন্তে RBI ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। RBI কয়, জানি লওক, সতৰ্ক হৈ ৰওক।
3: তিনি মাহতে পইচা ডাবল,
4: বাহ, ফাস্ট আৰু হাই ৰিটাৰ্ণ।
3: কি যে স্কিম, কালিটো ইয়াত নাছিলে
5: আৰু কাইলৈও নাথাকিব।
6: তুমি কেতিয়াবা 5 অভাৰত ডাবল চেঞ্চুৰী মাৰিছা?
1: এনে স্কিমৰ পলহনত পৰি আমি ঠগ খাব পাৰো।
6: আৰু RBI কয় যে নিজৰ পইচা সুৰক্ষিতকৈ ৰাখক আৰু বুদ্ধিৰে বিনিয়োগ কৰক। যদিহে অধিক ৰিটাৰ্ণৰ পিছত দৌৰে তেন্তে সিমানেই ৰিস্কো ল'ব লাগিব।
7: আৰু ফাষ্ট ৰিটাৰ্ণৰ পৰা বাচিবা
6: আৰু ফাষ্ট বলিঙৰো। RBI কয়, জানি লওক, সতৰ্ক হৈ ৰওক।

শ্ৰোতাসকল, এতিয়া আগবঢ়াইছোঁ শ্ৰোতাৰ হোৱাটছআপ যোগে অনুৰোধৰ গীতৰ অনুষ্ঠান মূৰ্চনা। মূৰ্চনা অনুষ্ঠানত পোনপ্ৰথমে শুনাব লৈছোঁ নগাঁৱৰ বটদ্ৰৱা বৰহিচাৰ পৰা হৰেণ চন্দ্ৰ কলিতা আৰু মালতী কলিতাৰ বাৰ্তা। তেওঁলোকে মূৰ্চনা অনুষ্ঠানৰ জৰিয়তে শিল্পী বীণা বাৰুৱতীৰ কণ্ঠ ৰহদৈ অ' এয়া নিৰ্মলা নদীৰ এঘাত শীৰ্ষক গীতটি শুনিবৰ বাবে অনুৰোধ কৰি লিখি পঠাইছে। আমি আপোনাক দুয়োগৰাকীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ অনুৰোধৰ গীতটি শুনাব লৈছোঁ আৰু আমি আশা ৰাখিছোঁ আপোনালোকে এনেদৰে আমাৰ মূৰ্চনা অনুষ্ঠান শুনি যাব আৰু মৰম দি যাব।

মূৰ্চনা অনুষ্ঠানত আন এটি বাৰ্তা শুনাব লৈছোঁ। শিৱসাগৰৰ জাজিৰ খাটোৱাল গাঁৱৰ প্ৰণৱ কুমাৰ দত্তই মূৰ্চনা অনুষ্ঠানটিৰ জৰিয়তে জে পি দাসৰ কণ্ঠৰ পৰিচয়বিহীন যাযাবৰ লগৰী শীৰ্ষক গীতটি শুনিবৰ বাবে অনুৰোধ কৰি লিখি পঠাইছে। তেওঁ এই গীতটি গুৱাহাটীৰ বন্ধু ইমৰাণ আলীলৈ উচৰ্গা কৰিছে আৰু লগতে মূৰ্চনা অনুষ্ঠানৰ দীৰ্ঘায়ু কামনা কৰিছে। আমি আপোনালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ আপুনি এনেদৰে আপোনাৰ প্ৰিয় গীত শুনিবৰ বাবে মূৰ্চনা অনুষ্ঠানটিলৈ অনুৰোধ কৰি আগলৈও লিখি থাকিব। এতিয়া আপোনাৰ প্ৰিয় অনুৰোধৰ গীতটি শুনাব লৈছোঁ।

0: তিনি মাহতে পইচা ডাবল
1: বা ফাস্ট আৰু হাই ৰিটাৰ্ণ
0: কি যে স্কিম কালিটো ইয়াত নাছিলে
2: আৰু কাইলৈও নাথাকিব
3: তুমি কেতিয়াবা পাঁচ অভাৰত ডাবল চেঞ্চুৰী মাৰিছা
4: এনে স্কিমৰ পলহনত পৰি আমি ঠগ খাব পাৰোঁ
3: আৰু আৰ বি আই কয় যে নিজৰ পইচা সুৰক্ষিতকৈ ৰাখক আৰু বুদ্ধিৰে বিনিয়োগ কৰক যদিহে অধিক ৰিটাৰ্ণৰ পিছত দৌৰে তেন্তে সিমানেই ৰিস্কো ল'ব লাগিব
5: আৰু ফাষ্ট ৰিটাৰ্ণৰ পৰা বাচিবা
3: আৰু ফাষ্ট বলিঙৰো আৰ বি আই কয় জানি লওক সতৰ্ক হৈ ৰওক
6: মূৰ্চনা অনুষ্ঠানত জোনাই মেচাকী চাপৰি ৰাম সিং ৰাভা গাঁৱৰ পৰা বিমল বসুমতাৰীয়ে জুবিন গাৰ্গৰ সময়োজন থমকি ৰয় শীৰ্ষক গীতটি শুনিবৰ বাবে অনুৰোধ কৰি লিখি পঠাইছে তেওঁ এই গীতটি অনাতৰ মৰিয়াম পৰিয়ালৰ সৈতে চন্দ্ৰকান্ত টাইট বিনোদ গগৈ সোণাৰাম লালুং অজিত কুমাৰ শৰ্মা অমল বসুমতাৰী ভাইকন মুণ্ডা ৰমেশ পাত্ৰলৈ উপহাৰ হিচাপে আগবঢ়াইছে আমি আপোনালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰি আপোনাৰ অনুৰোধৰ গীতটি শুনাব লৈছোঁ আৰু আমি আশা ৰাখিছোঁ আপুনি এনেদৰে মূৰ্চনা অনুষ্ঠান শুনি যাব আৰু মৰম দি যাব।

গোলাঘাটৰ বেটিয়নীৰ পৰা ৰমেশ পাত্ৰই মূৰ্চনা অনুষ্ঠানটিৰ জৰিয়তে খগেন মহন্তৰ কণ্ঠৰ জায়ো কানু বাই বেনু গীত শীৰ্ষক গীতটি শুনিবৰ বাবে অনুৰোধ কৰি বাৰ্তা প্ৰেৰণ কৰিছে। তেওঁ এই গীতটি ৰুণু পাত্ৰ, ভাইকন মুণ্ডা, অমল বসুমতাৰী, বিমল বসুমতাৰী, অঞ্জলি আৰু লাকীলৈ উপহাৰৰূপে আগবঢ়াইছে। আমি আপোনালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰি আপোনাৰ অনুৰোধৰ গীতটি শুনাব লৈছোঁ। আমি আশা ৰাখিছোঁ আপুনি এনেদৰে আমাৰ মূৰ্চনা অনুষ্ঠান শুনি যাব আৰু আপোনাৰ প্ৰিয় গীতৰ অনুৰোধৰ বাবে আমালৈ বাৰ্তা প্ৰেৰণ কৰি থাকিব।

0: মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
1: এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাওক। বেংকে যদিহে মানা কৰে তেন্তে RBI ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। RBI কয়, জানি লওক, সতৰ্ক হৈ ৰওক।
2: QR কোড স্কেন কৰক, 5000 টকা কেশবেক পাওক। বাহ, আৰু কি লাগে?
3: UPI পিন কেৱল পইচা পঠিয়াবলৈ দিব লাগে।
4: RBIয়ে কয়,
5: জানি ৰক, সতৰ্ক হৈ ৰক।
6: মূৰ্চনা অনুষ্ঠানৰ শেষৰ বাৰ্তাটি।

পঢ়িব লৈছোঁ। ধেমাজি জিলাৰ কেৰেকনি মাজগাঁৱৰ অনাতাঁৰ মৰিয়ম পৰিয়ালৰ হৈ বিনোদ গগৈৰ লগতে পৰিয়ালৰ সমূহ শ্ৰোতাসকলে মূৰ্চনা অনুষ্ঠানত দীপেন বৰুৱাৰ কণ্ঠৰ উত্তৰণ বোলছবিৰ বনৰীয়া বহু ফুলেৰে ভৰিল মনৰ কৰণি মোৰ শীৰ্ষক গীতটি শুনিবৰ বাবে অনুৰোধ কৰি লিখি পঠাইছে। আমি আপোনালোক সকলোলৈ ধন্যবাদ জ্ঞাপন কৰি আপোনাৰ অনুৰোধৰ গীতটি শুনাব লৈছোঁ আৰু আশা ৰাখিছোঁ আপোনালোকে এনেদৰে মূৰ্চনা অনুষ্ঠান আগলৈও শুনি যাব আৰু মৰম দি যাব।

ভাৰতীয় চলচ্চিত্ৰ জগতৰ নেপথ্য কণ্ঠশিল্পীসকলৰ কথা যদি আমি আলোচনা কৰোঁ, তেনেহ'লে সুমন কল্যাণপুৰক বাদ দি সেই আলোচনা অসম্পূৰ্ণ হৈ ৰ'ব। সুমন কল্যাণপুৰ ভাৰতীয় চলচ্চিত্ৰ জগতৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী। শাস্ত্ৰীয় সংগীতৰ জ্ঞান, সুৰীয়া আৰু বিশাল পৰিধিৰ কণ্ঠ আদি এগৰাকী নেপথ্য কণ্ঠশিল্পীৰ সকলো প্ৰয়োজনীয় গুণৰাজি তেওঁৰ আছিল। বহু সময়ত তেওঁৰ কণ্ঠস্বৰ লতা মংগেশকৰৰ বুলি ভুল কৰা হয়। সুমন কল্যাণপুৰৰ কৰ্মজীৱন 1954 চনত আৰম্ভ হৈছিল আৰু 60 আৰু 70 দশকত তেওঁ জনপ্ৰিয়তাৰ শীৰ্ষত উপনীত হৈছিল। তেওঁ হিন্দী, মাৰাঠা, অসমীয়া, গুজৰাটী, কানাড়া, মৈথিলী, ভোজপুৰী, ৰাজস্থানী, বঙালী, উৰিয়া, পঞ্জাবী আদি বিভিন্ন ভাষাৰ চলচ্চিত্ৰত গীত গাইছিল। তেওঁক হিন্দী ছবিৰ গীতৰ সোণালী যুগ বুলি বিবেচনা কৰা সময়ছোৱাৰ মহম্মদ ৰফি, লতা মংগেশকৰ, মুকেশ, গীতা দত্ত, আশা ভোছলে, হেমন্ত কুমাৰ, তালাত মেহমুদ, কিশোৰ কুমাৰ, মান্না দে, মহেন্দ্ৰ কাপুৰ, শমশাদ বেগম আদি জনপ্ৰিয় কণ্ঠশিল্পীসকলৰ অন্যতম বুলি বিবেচনা কৰা হৈছিল। তেওঁ প্ৰায় 8 শতাধিক গীত গাইছিল।

সুমন কল্যাণপুৰৰ সৰুতে নাম আছিল সুমন হেম্মাৰী, মাতৃ আছিল সীতা হেম্মাৰী। তেওঁৰ জন্ম হৈছিল 1937 চনৰ 28 জানুৱাৰীৰ দিনা বাংলাদেশৰ ঢাকা চহৰত। তেওঁৰ পিতৃ শংকৰৰাও হেম্মাৰী কৰ্ণাটকৰ মাংগালোৰৰ এক অভিজাত সাৰস্বত ব্ৰাহ্মণ পৰিয়ালৰ সন্তান আছিল। হেম্মাৰী কৰ্ণাটকৰ উডুপি জিলাৰ কুন্দনপুৰ তালুকৰ অন্তৰ্ভুক্ত এখন গাঁও। সুমনৰ পিতৃ চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ এজন শীৰ্ষস্থানীয় বিষয়া আছিল আৰু দীৰ্ঘদিন ধৰি ঢাকাত কৰ্মৰত হৈ আছিল। তেওঁৰ পিতৃ মাতৃৰ মুঠ 5 জনী জীয়ৰী আৰু 1 জন পুত্ৰ সন্তান আছিল, যাৰ ভিতৰত সুমন আটাইতকৈ ডাঙৰ আছিল। 1943 চনত তেওঁলোকৰ পৰিয়াল মুম্বাইলৈ স্থানান্তৰিত হয় আৰু তাতেই সুমন কল্যাণপুৰে সংগীতৰ প্ৰশিক্ষণ লাভ কৰে।

সুমন কল্যাণপুৰৰ চিত্ৰাংকন আৰু সংগীতৰ প্ৰতি গভীৰ আগ্ৰহ আছিল। মুম্বাইৰ প্ৰখ্যাত ছেইণ্ট কলম্বা হাইস্কুলৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰাৰ পিছত তেওঁ মৰ্যাদাপূৰ্ণ ছাৰ জে জে স্কুল অৱ আৰ্টছত চিত্ৰাংকনৰ শিক্ষা গ্ৰহণ কৰিবলৈ নামভৰ্তি কৰে। সমান্তৰালভাৱে তেওঁ পুনেৰ প্ৰভাত ফিল্মছৰ সংগীত পৰিচালক আৰু পৰিয়ালৰ ঘনিষ্ঠ বন্ধু পণ্ডিত কেশৱৰাও ভোলেৰ ওচৰত শাস্ত্ৰীয় কণ্ঠ সংগীতৰ শিক্ষা লয়। প্ৰাৰম্ভিক অৱস্থাত গীত গোৱাটো তেওঁৰ অভিৰুচি আছিল, কিন্তু লাহে লাহে তেওঁৰ সংগীতৰ প্ৰতি আগ্ৰহ বৃদ্ধি পায় আৰু পেচাদাৰী ৰূপত ওস্তাদ খান, আব্দুল ৰেহমান আৰু গুৰুজী মাষ্টাৰ নৱৰংগৰ ওচৰত সংগীত শিকিবলৈ আৰম্ভ কৰে।

1952 চনত সুমন কল্যাণপুৰে আকাশবাণীত গীত গায়। এয়াই আছিল তেওঁৰ সৰ্বপ্ৰথম ৰাজহুৱা পৰিৱেশন। ইয়াৰ পিছতে তেওঁ 1953 চনত মুক্তি পোৱা মাৰাঠী ছবি শুক্ৰাচি চান্দিনীত গীত গোৱাৰ সুযোগ পায়। সেই সময়ত শ্বেইখ মুখতাৰে মংগু নামৰ হিন্দী ছবি এখন নিৰ্মাণ কৰি আছিল, যাৰ সংগীতৰ কাম কৰিছিল মহম্মদ শফিয়ে। মুখতাৰে শুক্ৰাচি চান্দিনীৰ গীত বৰ ভাল পায়। তেওঁৰ ছবিখনৰ 3টা গীত সুমনৰ দ্বাৰা গোৱাইছিল, কিন্তু বিশেষ কাৰণত সংগীত পৰিচালনাৰ কাম মহম্মদ শফিৰ সলনি অ' পি নায়াৰক দিয়াত তেওঁৰ কণ্ঠৰ মাত্ৰ এটাহে নিচুকনি গীত বোলছবিখনত থাকিল। সেই গীতটি আছিল কই পুকাৰে ধীৰে সে তুঝে।

0: राज दुलार
1: মংগুৰ পিছতে নৌচাদৰ পৰিচালনাত তেওঁ ইছমত চুগটাই প্ৰযোজিত আৰু শ্বাহিদ লতিফ পৰিচালিত দৰৱাজা চলচ্চিত্ৰখনত পাঁচটা গীত গায়। সেইখন মুক্তি লাভ কৰিছিল 1954 চনত। যদিও দৰৱাজা তেওঁৰ দ্বিতীয় হিন্দী ছবি আছিল, এইখন মংগুতকৈ আগতে মুক্তি পায়, সেয়েহে এইখন তেওঁৰ প্ৰথম হিন্দী ছবি বুলি ভবা হয়। একে বছৰতে তেওঁ আৰ পাৰ ছবিৰ বাবে তৈয়াৰ কৰা অ' পি নায়াৰৰ জনপ্ৰিয় গীত মহব্বত কৰলো জি ভৰলো শীৰ্ষক গীতত মহম্মদ ৰফি আৰু গীতা দত্তৰ সৈতে কণ্ঠদান কৰে। নায়াৰৰ বাবে গোৱা এইটোৱে আছিল তেওঁৰ একমাত্ৰ গীত। দৰৱাজাত সুমনে তালাত মেহমুদৰ সৈতে যুগল গীত গাইছিল। মেহমুদে এটা সংগীতৰ অনুষ্ঠানত তেওঁৰ গীত শুনিছিল আৰু অতি

হৈ প্ৰভাৱান্বিত হৈছিল আৰু সেইবাবেই মেহমুদৰ দৰে এজন শীৰ্ষস্থানীয় কণ্ঠশিল্পীয়ে এগৰাকী নৱাগত গায়িকাৰ সৈতে একেলগে গীত গাবলৈ সন্মত হৈছিল আৰু যাৰ ফলত দৃষ্টি আকৰ্ষণ তথা হিন্দী চলচ্চিত্ৰ জগতত এখন নিজা আসন তৈয়াৰ কৰিবলৈ সুমন কল্যাণপুৰ সক্ষম হৈছিল।

কেৱল হিন্দী চলচ্চিত্ৰতেই নহয় সুমন কল্যাণপুৰে বিভিন্ন ভাষাৰ লগতে অসমীয়া ভাষাতো গীত পৰিৱেশন কৰিছে আৰু সেই গীতকেইটি যথেষ্ট জনপ্ৰিয়ও হৈছিল। সুমন কল্যাণপুৰে গীত পৰিৱেশন কৰা কেইখনমান অসমীয়া বোলছবি হৈছে পনাকন, নয়নমণি, প্ৰতিধ্বনি, চিকমিক বিজুলী আৰু কাঁচঘৰ।

মুম্বাইৰ ব্যৱসায়ী ৰমানন্দ কল্যাণপুৰৰ সৈতে সুমনৰ 1958 চনত বিয়া হয়। দম্পতীটোৰ এজনী জি চাৰুল অগ্নি, যিয়ে বিয়াৰ পিছত আমেৰিকাত বসবাস কৰি আছে। তেওঁৰ নাতিনীয়েক ঐশানী অগ্নি ভাৰতলৈ উভতি আহি মুম্বাইত সুমন কল্যাণপুৰৰ নামত এটা NGO স্থাপন কৰিছে। সুমন কল্যাণপুৰে 3 বাৰকৈ হিন্দী ছবিৰ শ্ৰেষ্ঠ শাস্ত্ৰীয় ভিত্তিক গীতৰ বাবে প্ৰদান কৰা মৰ্যাদাপূৰ্ণ সুৰ শৃংগাৰ শমশাদ বঁটা লাভ কৰে। তেওঁ মহাৰাষ্ট্ৰ চৰকাৰৰ লতা মংগেশকাৰ বঁটা লাভ কৰিছিল 2009 চনত। আনহাতে তেওঁ লাভ কৰিছিল গদিমা প্ৰতিষ্ঠানৰ দ্বাৰা গদিমা বঁটা। শ্ৰোতাক নিজৰ কণ্ঠৰ মায়াজালেৰে মহাচ্ছন্ন কৰি ৰখা এইগৰাকী মহান শিল্পীৰ নাম ভাৰতীয় সংগীত জগতত সোণালী আখৰেৰে খোদিত হৈ ৰ'ব।

0: পুৰণি গীত আৰু কথা এই অনুষ্ঠানত শ্ৰোতাসকলে ভাৰতীয় চলচ্চিত্ৰ জগতৰ নেপথ্য কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ জীৱনশৈলীৰ লগতে তেখেতৰ কণ্ঠৰ কেইটিমান গীত শুনিলে। সহশিল্পীসকল আছিল মহম্মদ ৰফি, মুকেশ, কিশোৰ কুমাৰ আৰু হেমন্ত কুমাৰ। অনুষ্ঠানটি যুগুতাই আগবঢ়ালে প্ৰাঞ্জল শইকীয়াই, প্ৰযোজনা আকাশবাণী তেজপুৰ কেন্দ্ৰৰ অনুষ্ঠান কাৰ্যবাহী পঞ্চানন দলেৰ।
1: সদ্যপ্ৰয়াত শ্ৰদ্ধাৰ শিল্পী সুমন কল্যাণপুৰৰ স্মৃতিত পুৰণি গীত আৰু কথা শিক্ষক অনুষ্ঠানটি পুনৰ প্ৰচাৰ কৰা হ'ল। তেওঁ বহুতো ভাষাত গীত গোৱাৰ লগতে অসমীয়া ভাষাতো বহু গীত গাইছে। আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা শিল্পীগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।

এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30। ইয়াৰ লগে লগে আমাৰ আজিৰ অধিৱেশনৰ অন্ত পৰিল। আজি আমাৰ নিয়ন্ত্ৰণ কক্ষৰ কৰ্তব্যত আছিল মৃগাংগ শৰ্মা আৰু বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই। ট্ৰেন্সমিটাৰৰ দায়িত্বত আছিল সমীৰ নাৰ্জাৰী। পৰিবহণৰ দায়িত্বত আছে